এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 20 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 6 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: of the region. The spokesperson said Pakistan has no locus standi to comment on matters that are strictly internal to India. Iran has said that it is in the final stage of drafting an agreement with Oman over the Strait of Hormuz, and US President Donald Trump has said a deal could be announced this week that could potentially reopen the critical waterway, ease pressure on the world economy, and help bring an end to the war. But the agreement is likely to be contingent on the US lifting its blockade on Iran's ports. The Trump administration has previously ruled out any deal that would cement Iran's grip over the strait, which would amount to a major loss for the US and a break with global norms. Iran has insisted on some measure of control over the strait, saying it will not go back to being an open international waterway as it was before the war. In hockey, teams from Odisha, Punjab, Jharkhand and Madhya Pradesh have advanced to the semi-finals of the 16th India Junior Men National Championship Division A after winning their quarter-final matches in Coimbatore, Tamil Nadu yesterday. And that is the end of this news bulletin.
1: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈ মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগপিছ কোনে যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকলাই দিয়া যায়, তেন্তে সেইদিনাৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেওঁৱেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণে অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়াপিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিংবা সাগৰত যাওঁতে কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ

0: শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয় আৰু মানুহে যিহকে নকৰক অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে, বেয়া কুকলিয়াই ভালক গেলিব লাগে, জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে, বিবেকৰ বশীভূত হ'ব লাগে, বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে, হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা, আজিৰ মুকুতামালা বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰমণী লাহন আৰু সংগীতসকলৰ কণ্ঠৰ টুকাৰি গীত।

ৰমণী লাহন আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান টুকাৰি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক সীমা ছবিৰ এটি ভজন মান্না দে আৰু সংগীসকলৰ কণ্ঠত।

ভজনৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাৱ্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 12:30 বজাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত শীৰ্ষক এটি আলোচনাত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰাই, আঁতৰিব জোনালী বৰুৱাই। পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 বজাৰ গীতিমালিকাৰ শিল্পী পাহাৰী দাস, পংকজ বৰদলৈ, মৈত্ৰী দাস, দিলীপ দাস আৰু ত্ৰিষাৰাণী শইকীয়া। 9:15 বজাত জিলা ৰেহৰূপ, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু।

পুৱা 10 বজাত মাটিৰ গান, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব, 11:05 পৰাগমালা লাইভ, দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত প্ৰাণজিৎ কোচৰ কবিতা আৰু অবিনাশ বৰুৱাৰ গল্প, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মহানন্দ মজিন্দ্ৰাৰ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত।

3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত সুতপা ৰয়ৰ কথিকা হিন্দী সাহিত্য অৰ ভাৰত নিৰ্মাণ মে যোগদান, 5:45 শিক্ষকৰ অনুষ্ঠানত প্ৰবীণ দাসৰ কথিকা গণিতৰ পাঠদান, 6:40 আৰু 7:05 বৃন্দগান, সন্ধিয়া 7:20 ডক্টৰ মঞ্জুলা দেৱীৰ সংস্কৃত কথিকা বৈদিকা সাহিত্য আৰু আয়ুৰ্বিজ্ঞানম, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত আহিনা ৰাহাং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব। নিশা 8:30 আধুনিক গীত, নিশা 9:00 চিত্ৰগীত, 9:30 ডক্টৰ অনলাইন। অনুষ্ঠানটিৰ আঁতৰিব সীমান্ত বাৰ্মাই।

দিনৰ 1:20 ধৰ্মেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন, 1:50 সুচৰিতা সান্যালৰ কণ্ঠৰ ভজন, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 কুইন দাসৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

অপেনহেইমাৰ আৰু আন বিজ্ঞানীসকল সচকিত হৈ পৰিছিল আৰু লগে লগে চৰকাৰৰ ওচৰত দাবী জনায় যে এই বোমা ব্যৱহাৰ কৰিব নোৱাৰি। লগতে বিজ্ঞানীসকলে কয় যে আমেৰিকাই ইংলেণ্ড, ৰাছিয়া, ফ্ৰান্স আৰু চীনক অনুৰোধ জনোৱাটো উচিত যাতে আন্তৰ্জাতিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতহে সকলোৱে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰে। কিন্তু মাৰ্কিন চৰকাৰে বিজ্ঞানীসকলৰ সেই দাবীলৈ কোনো কৰ্ণপাত নকৰিলে, বৰং অপেনহেইমাৰক আৰক্ষীৰ জিম্মাত ৰাখি 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমা আৰু 9 আগষ্টত জাপানৰ আন এখন নগৰ নাগাছাকিত পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটায়।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্য প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহেন্স লিমিটেডে নতুন দিল্লীত নৰৱেৰ নয়মি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। আৰু 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পঞ্জাব, ঝাৰখণ্ড, মধ্যপ্ৰদেশে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিক সংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে ভাৰতত কাহিনী কোৱাৰ চহকী পৰম্পৰা আৰু সৃজনীশীল প্ৰতিভাৰ অসাধাৰণ আকৰ আছে। ইয়াৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কণ্টেণ্ট সৃষ্টিৰ ক্ষেত্ৰত ভাৰতে অন্যতম স্থান অধিকাৰ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে চাৰণ্ডেছৰ সৈতে ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ইপিনে নেটফ্লিক্স ইণ্ডিয়াই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ সৈতে দেশৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে দৃষ্টিভংগী বিনিময় কৰা হয়। সৃজনশীল প্ৰযুক্তিৰ ভাৰতীয় প্ৰতিষ্ঠান IICT আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগত দক্ষতা বিকাশ আৰু শৈক্ষিক অংশীদাৰিত্বৰ জৰিয়তে নেটফ্লিক্স ইণ্ডিয়াই ষ্ট্ৰীমিং প্লেটফৰ্মত কাহিনী কথনৰ নতুন পদক্ষেপ ল'ব বুলিও ঘোষণা কৰিছে।

0: দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহত সহযোগিতাৰে স্থানীয় পৰ্যায়ত সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্যে প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আফ্ৰিকা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ জয়শংকৰে কয় যে ভাৰতে আফ্ৰিকাৰ সৰ্ববৃহৎ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰ হিচাপে গৰ্ব অনুভৱ কৰে আৰু দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বিগত বৰ্ষত 9,300 কোটি টকা আছিল।
1: India is proud to be one of Africa's largest trade and investment partners. Our bilateral trade stands at $93 billion last year. Similarly, India has emerged as one of the top investors in Africa with cumulative investments exceeding $80 billion. And these are spread across a varied set of sectors from telecom, energy, pharmaceuticals, infrastructure, agriculture and digital services.
0: ডঃ জয়শংকৰে কয় যে আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত উগাণ্ডাত সংসদত দিয়া ভাষণৰ 10টা আদৰ্শৰে অনুপ্ৰাণিত। এই আদৰ্শসমূহে ভাৰতক বিনিয়োগ আৰু বাণিজ্য, মুকলি বজাৰ আৰু ডিজিটেল বিপ্লৱৰ ক্ষেত্ৰত আফ্ৰিকাক অংশীদাৰ হিচাপে লোৱাৰ বাবে অনুপ্ৰাণিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰতৰ অধ্যক্ষতাত G20 ৰাষ্ট্ৰগোটৰ বৈঠকত আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটোৱে গ্লোবেল ছাউথ আৰু আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে সূচায় বুলিও তেওঁ মন্তব্য কৰে। 2013 চনৰ মেনুৱেল স্কেভেঞ্জাৰ বা ৰেলৰ চাফাইকৰ্মী নিযুক্তি নিষিদ্ধকৰণ আৰু তেওঁলোকৰ পুনৰ্বাসন আইনৰ অধীনত 2024-25 বৰ্ষত দেশৰ কোনো জিলাতে নতুনকৈ কোনো হাতেৰে শৌচালয়ৰ আৱৰ্জনা পৰিষ্কাৰ কৰা ৰেলৱে চাফাইকৰ্মী চিনাক্ত কৰা হোৱা নাই বুলি চৰকাৰে সদৰি কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰ দি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে 2013 আৰু 2018 চনত দেশজুৰি চলোৱা সমীক্ষাত 58,098 গৰাকী হাতেৰে শৌচালয় পৰিষ্কাৰ কৰা ৰেল চাফাইকৰ্মী চিনাক্ত কৰা হৈছিল। চৰকাৰৰ পুনৰ্বাসন প্ৰচেষ্টাৰ অংশ হিচাপে চিনাক্ত কৰা সকলো চাফাইকৰ্মীকে 40,000 টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে 2023-24ৰ পৰা 2025-26 বৰ্ষলৈকে মুঠ 5,632 গৰাকী ৰেল চাফাইকৰ্মী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকক দক্ষতা বিকাশ প্ৰশিক্ষণ দিয়াৰ লগতে বিকল্প স্বনিয়োজন প্ৰতিষ্ঠান স্থাপনৰ বাবে 483 গৰাকীক মূলধনী সাহায্য প্ৰদান কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহান্স লিমিটেডে কালি নতুন দিল্লীত নৰৱেৰ নোৱেমি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে এই সহযোগিতাই ভাৰতৰ থলুৱা বিমান পৰিবহণ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে অসামৰিক বিমান পৰিবহণ খণ্ডত নতুন প্ৰযুক্তি সন্ধানৰ বাবে উদাৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰে। তেওঁ কয় যে 2026 চনৰ কেন্দ্ৰীয় বাজেটত জলবিমানৰ থলুৱাভাৱে নিৰ্মাণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী শক্তিশালীভাৱে প্ৰতিফলিত হৈছে। যোৱা দুবছৰত চৰকাৰে দেশত জলবিমান সম্পৰ্কীয় কাম কাজৰ প্ৰসাৰৰ বাবে কেইবাটাও সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। ভাৰত আৰু উজবেকিস্তানৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বিষয়ত ষষ্ঠ যুটীয়া কাৰ্যগোটৰ বৈঠক কালি তাস্কেণ্ডত অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব দীনেশ কুমাৰ আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ কেন্দ্ৰীয় বিভাগৰ মুৰববী লেফটেনেণ্ট কৰ্ণেল চুক্ৰভিজন ছদিগজনোভিচ ছিৰোজোভে এই বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰা মতে এই বৈঠকত যুটীয়া প্ৰশিক্ষণ আৰু অনুশীলন, সামৰ্থ্য বৃদ্ধি, প্ৰতিৰক্ষা, শিক্ষা, উদ্যোগ গঠনকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। ভাৰতীয় ৰেলৱে আৰ্হি ৰেহাই চুক্তিৰ সংশোধনীসমূহত অনুমোদন জনাইছে। ইয়াৰ অধীনত কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰসকলক 25 কোটি টকাৰ এককালীন সৰ্বভাৰতীয় পঞ্জীয়ন মাচুলৰ বিনিময়ত ভাৰতীয় ৰেলৰ সমগ্ৰ যাত্ৰাপথতেই কণ্টেইনাৰ ৰেল চলোৱাৰ অনুমতি দিয়া হ'ব। চৰকাৰে বিভিন্ন পথৰ শ্ৰেণীৰ বাবে থকা পৃথক অনুমতি আৰু মাচুলৰ পূৰ্বৰ ব্যৱস্থাও বাতিল কৰিছে। কইম্বাটুৰত কালি অনুষ্ঠিত 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপৰ এ ডিভিজনৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহত জয়লাভ কৰি ওড়িশা, পঞ্জাব, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ দলসমূহে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি পঞ্জাবে কৰ্ণাটকক 5-2 গ'লত, ওড়িশাই হাৰিয়ানাক 5-1 গ'লত, মধ্যপ্ৰদেশে দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউক 7-3 গ'লত পৰাস্ত কৰে। ইপিনে ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেলখন

0: তিনি তিনি গোলত ড্র হৈ ৰোৱাত শ্বুট আউটৰ জৰিয়তে ঝাৰখণ্ড বিজয়ী হয়। কইম্বাটুৰতে হ'বলগীয়া আজিৰ ছেমি ফাইনেল দুখনত ওড়িশা পাঞ্জাবৰ আৰু ঝাৰখণ্ড মধ্যপ্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড ছাৰণ্ডোছক সাক্ষাৎ কৰে। অসমৰ বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱন হান্স লিমিটেডে নতুন দিল্লীত নৰৱেৰ নৰ্মি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু ষোড়শ ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পাঞ্জাব, ওড়িশা, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

কনফুসিয়াসে কৈছিল, তোমাৰ সন্মুখত থকা কৰ্তব্য যদি অৱহেলা কৰা, তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাৱহে সূচনা কৰিব। প্ৰিয় শ্ৰোতা, আজি হিৰোশিমা দিৱস। প্ৰতি বছৰে আগষ্ট মাহৰ ছয় তাৰিখে এই দিৱস পালন কৰা হয়। ধ্বংসস্তূপৰ পৰা ক্ৰমাৎ প্ৰাণ পাই উঠিছে জাপানৰ হিৰোশিমা আৰু নাগাচাকি অঞ্চল। পুনৰ এগতি ব্যস্ত চহৰলৈ পৰিণত হৈছে হিৰোশিমা আৰু নাগাচাকি। কিন্তু বিশ্ববাসীয়ে আজিও সোঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো। সেই সময়ত শুই আছিল সমগ্ৰ হিৰোশিমাবাসী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান বাহিনীয়ে জাপানৰ হিৰোশিমাত নিক্ষেপ কৰিছিল এক পাৰমাণৱিক বোমা। হঠাৎ কঁপি উঠিছিল পৃথিৱী। মুহূৰ্ততে প্ৰাণ হেৰুৱাইছিল প্ৰায় ডেৰ লাখ লোকে। 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশিমাত আৰু 9 আগষ্টত নাগাচাকি অঞ্চলত ক্ৰমে লিটল বয় আৰু ফেটমেন নামেৰে দুটাকৈ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমাৰ ব্যৱহাৰ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰই, যাৰ ফলত তাৎক্ষণিকভাৱে হাজাৰ হাজাৰ লোক নিহত হৈছিল আৰু আঘাত আৰু বিকিৰণৰ ফলত দীৰ্ঘম্যাদী ক্ৰিয়াৰ সৃষ্টি হৈছিল। হিৰোশিমা দিৱস হৈছে প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰা আৰু পাৰমাণৱিক যুদ্ধৰ ভয়ানক প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰা। শিক্ষা, যুক্তি প্ৰদৰ্শন আৰু সামূহিক পদক্ষেপৰ জৰিয়তে আমি এনে এক ভৱিষ্যতৰ দিশত কাম কৰিব পাৰোঁ য'ত হিৰোশিমাৰ ভয়াৱহতাৰ পুনৰাবৃত্তি কেতিয়াও নহয়। এই দিনটোৰ উদ্দেশ্য হৈছে মানুহক পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা হোৱা অপৰিসীম ক্ষতিৰ বিষয়ে শিক্ষিত কৰা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপন্যাস পাঠৰ অনুষ্ঠানত প্ৰচাৰিত প্ৰথমখন উপন্যাস হৈছে শতগ্নি। চীনা আক্ৰমণৰ পটভূমিত ৰচিত উপন্যাসখনৰ স্ৰষ্টা আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰিয় শ্ৰোতা, বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী স্বনামধন্য সাহিত্যিক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱস। তেখেত আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। স্বৰাজোত্তৰ যুগৰ অসমীয়া সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1924 চনত শিৱসাগৰ জিলাৰ সোণাৰীৰ ওচৰৰ চফৰাই চাহ বাগিচাত। শিক্ষকতাৰ বৃত্তিত জড়িত হোৱাৰ উপৰি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পৰিগণিত হৈছিল অসমৰ এগৰাকী লব্ধ প্ৰতিষ্ঠিত উপন্যাসিক হিচাপে। আনহাতে গল্পকাৰ, কবি, নিবন্ধকাৰ তথা সাংবাদিক হিচাপেও তেখেত বিশেষভাৱে পৰিচিত আছিল। তেখেতৰ সংবেদনশীল সৃষ্টিৰাজিক আদৰি লৈছিল অসমীয়া পাঠক সমাজে। বিষয়বস্তু নিৰ্বাচন, ভাৱৰ গভীৰতা আৰু সূক্ষ্ম জীৱনবোধৰ অনুভূতিয়ে তেখেতৰ উপন্যাসক প্ৰদান কৰিছিল এক অনন্য মাত্ৰা। ইয়াৰ উপৰি তেখেতৰ

দেশত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছিল এক ৰাজনৈতিক চেতনা। অসম তথা ভাৰতৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা ঘটনাৰাজিক পটভূমি হিচাপে গ্ৰহণ কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰায় সংখ্যক উপন্যাস ৰচনা কৰিছিল। উপন্যাসৰ জৰিয়তেই জীৱন দৰ্শন, ৰাজনীতি তথা সামাজিক সমস্যাৰ প্ৰতি তেখেতৰ যি দৃষ্টিভংগী সেয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল। 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লাভ কৰিছিল জ্ঞানপীঠ বঁটা। অসমৰ এছোৱা ৰাজনৈতিক কালৰ পটভূমিত ৰচিত মৃত্যুঞ্জয় এখন কালজয়ী উপন্যাস। অসম তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত হিংসা আৰু অহিংস আন্দোলনে সৃষ্টি কৰা পৰিস্থিতিৰ পটভূমিত ৰচনা কৰা হৈছিল মৃত্যুঞ্জয় উপন্যাসখন। পাঠকৰ মনত গভীৰ সাঁচ বহুওৱা এই উপন্যাসখন আজিও পাঠকৰ মাজত সমানেই আদৰৰ। প্ৰিয় শ্ৰোতা, এইগৰাকী স্বনামধন্য সাহিত্যিকৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনালোকলৈ আগবঢ়াইছো মৃত্যুঞ্জয় উপন্যাসৰ আধাৰত আকাশবাণীযোগে প্ৰচাৰিত একে নামৰ নাটকৰ কিয় অংশ। অনাতাৰ অভিযোজনা আছিল অৰুণ শৰ্মাৰ আৰু প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

0: ইমান আন্ধাৰ, বাটটো ভালকৈ টটকি ধৰিব পৰা নাই।
1: ভোলাচোন, নৈ পাৰ পাৰ গৈ থাকোঁ, ওলাম গৈ। হেৰা, সেইখন নাও যেন পাইছোহে, সেইটো নাৱৰীয়ে মাতিছে হ'বলা।
2: আমি মহাজলতালৈ যাওঁ।
3: আপুনি
2: বা কোন? বাৰু ককাই, এই পাৰলৈকে অলপ উঠি আহাচোন, বেয়া নোপোৱা যদি।
4: আপোনালোক বা কোন পিনে আহিছে?
2: মহাজনতালৈ আহিছো, বৰ জৰুৰী কামতহে আহিলো। মহাজন আছেনে?
4: আছে, পিছে এই সময়ত মহাজনক যে সেই মানুহে লগ পোৱাটো টান হ'ব, মই গ'লেহে হ'ব।
2: আপুনি তেনেহ'লে আমাক অকণমান লৈ যাবনে? আপুনি বিপদৰ বন্ধু সাক্ষাৎ দামোদৰ।
4: বাৰু, ব'লা ব'লা গৈ থাকোঁ।
2: এই নাৱৰীয়া কাক পাই ভালেই হ'ল, মই আগেয়ে কেইবাবাৰো আহিছোঁ, পিছে এই আন্ধাৰ ৰাতি মহাজনৰ ঘৰ উলিয়াবলৈ অসুবিধাতেই পৰিলোহেঁতেন।
4: এই মহাজনৰ বাহৰ পাইছোহি, পিছে এই কিনো ইমান জৰুৰী কামটো হ'ল যে আপোনালোকে এই মাজনিকাখন আহিবলগীয়া হ'ল?
5: কাম কৰিবলৈ আহিছোঁ, মৰিলেও মৰিম।
4: বাৰু বাৰু, এইখিনিতে আপোনালোক ৰওক, এই ৰাতিখন ঘপহকৈ মহাজনৰ ওচৰত গৈ ওলোৱাটো আৰু সুবিধাৰ নহয়।

অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ আজি স্মৃতি দিৱস। 1908 চনৰ 12 আগষ্ট তাৰিখে পশ্চিমবংগৰ বৰহমপুৰ নামৰ অঞ্চলত ৰবীন বেনাৰ্জীৰ জন্ম হয়। তেখেতে শান্তি নিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। ইয়াৰ পাছত তেখেতে কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ৰবীন বেনাৰ্জীয়ে 1934 চনত লিভাৰপুল আৰু 1937 চনত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। 1937 চনত তেখেতে লিভাৰপুলত ৰয়েল নেভিত যোগদান কৰিছিল আৰু অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰিছিল। এই যুদ্ধৰ পিছতেই তেখেতে ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয়। 1952 চনত তেখেতে অসমলৈ আহি চাবুৱা চাহ বাগানত মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ৰবীন বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল আৰু 1961 চনত এই তথ্যচিত্ৰ বাৰ্লিন টিভিত প্ৰদৰ্শিত হৈছিল। এই তথ্যচিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে তথ্যচিত্ৰ নিৰ্মাতা হিচাপে সুখ্যাতি লাভ কৰিছিল। পৰৱৰ্তী কালত তেখেতে 32খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায় 14টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 1971 চনত ভাৰত চৰকাৰে ৰবীন বেনাৰ্জীক পদ্মশ্ৰী প্ৰদান কৰিছিল। 1991 চনত তেখেতক অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও

মানেও ডক্টরেট ডিগ্রী লাভ করে। রবীন ব্যানার্জীয়ে নির্মাণ করা তথ্যচিত্র কেইখনমান আছিল কাজিরঙ্গা, ওয়াইল্ড লাইফ অফ ইন্ডিয়া, রাইনো ক্যাপচার, আ ডে এট জু, এলিফেন্ট ক্যাপচার, মনসুন, নাগাল্যান্ড, লেক ওয়াইল্ডনেস, ফ্লাইং রেপটাইলস অফ ইন্ডোনেশিয়া, থ্রো দিস ডোরস, অ্যানিমেলস অফ আফ্রিকা, পিস গেম, ফ্লাওয়ার্স অফ আফ্রিকা, আন্ডারওয়াটার ওয়ার্ল্ড অফ স্নেকস, দ্য ওয়ার্ল্ড অফ ফ্লেমিঙ্গো ইত্যাদি। 2003 চনৰ 6 আগষ্ট তারিখে রবীন ব্যানার্জীর দেহাবসান ঘটে। এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্রী তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা সুষমা স্বৰাজৰ আজি স্মৃতি দিৱস। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেত্রী সুষমা স্বৰাজে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও 2018 চনৰ 26 মেৰ পৰা 2019 চনৰ 30 মেলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেখেত আছিল ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয়গৰাকী মহিলা। সুষমা স্বৰাজে 7 বাৰৰ বাবে সংসদলৈ আৰু 3 বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। 25 বছৰ বয়সতে তেখেতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী হিচাপে পৰিগণিত হৈছিল। ইয়াৰ লগতে তেখেতে 1998 চনৰ 13 অক্টোবৰৰ পৰা 1998 চনৰ 3 ডিচেম্বৰলৈ দিল্লীৰ 5ম গৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্নেলে তেখেতক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1825 চনত বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে। 1962 চনত জামাইকাই ব্ৰিটিছৰ পৰা 300 বছৰ শাসনৰ পাছত স্বাধীনতা লাভ কৰে। জাৰ্মান ভূগোল বিজ্ঞানী আলফ্ৰেড হেটনাৰৰ জন্ম হয় 1859 চনত। বিখ্যাত জীৱবিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্ম হয় 1881 চনত। ভাৰতৰ 5ম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হয় 1915 চনত। ইংৰাজ কবি তথা নাট্যকাৰ বেন জনছনৰ মৃত্যু হয় 1663 চনত। ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয় 1925 চনত।

0: সোমাজত অশোক চক্ৰৰে সজ্জিত আমাৰ তিনিবৰণীয়া ৰাষ্ট্ৰীয় পতাকাখন দেশৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক স্বাভিমান, এক আবেগ। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন আমাৰ সকলোৰে এক দায়িত্ব। স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে অহা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ আয়োজন কৰা হৈছে হৰ ঘৰ তিৰংগা অভিযান। এয়া হৈছে দেশৰ প্ৰতিগৰাকী লোকৰ বাসগৃহত দেশৰ ত্ৰিৰংগ পতাকাখন উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপনৰ এক অভিনৱ আয়োজন। আহক, আমি সকলোৱে এই অভিযানত অংশ লৈ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰি সন্মান প্ৰদৰ্শন কৰাৰ লগতে স্মৰণ কৰোঁ দেশৰ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামী, বীৰ যোদ্ধা, শ্বহীদক। তিলেশ্বৰী বৰুৱা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ। 1920 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱাই। একেদিনাখনেই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱায়ো। ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা ত্যাগ আৰু সংকল্পৰ এক গাথা। অনন্য প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীন হোৱা স্বত্তেও অসমৰ ৰাইজে স্বাধীনতাৰ সংগ্ৰামত দেশবাসীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। আইন অমান্যৰ পৰা সশস্ত্ৰ প্ৰতিৰোধলৈকে অসমৰ অৱদান ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। প্ৰবল বৰষুণৰ ফলত পাহাৰীয়া নৈ উপনৈসমূহৰ জলপৃষ্ঠ উফন্দি গহপুৰ জামুগুৰি হাতত সংহাৰী ৰূপ ধাৰণ কৰিছে। জাগীৰোডতো কৃত্ৰিম বানৰ ভয়ংকৰ ঢল। ইফালে ভূটানেও এৰি দিছে কুৰিচু বান্ধৰ পানী। নামনি অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জলপ্ৰলয়ত বিধ্বস্ত বিহুবোৰৰ নেপালী খুঁটি পৰিদৰ্শন জে পি নাড্ডাৰ। কেন্দ্ৰই দিব আৰ্থিক সহায় সংস্থাপন ক্ষতিপূৰণ গাই গৰুক কিনি দিয়াৰ লগতে নেপালী খুঁটিত ঘৰ নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। নিপকুৱে এৰিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী। উফন্দি উঠিছে ধনশিৰি দৈয়াং গেলাবিল কাকডোঙা কালিয়নী নৈ। পাম্পৰ বাবে সুপ্ৰীম কোৰ্টৰ প্ৰস্তাৱ। গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰল ডিজেল। দৰঙত নোৱা নদীৰ মথাউৰি ছিগি জলমগ্ন ঔতলা। গছৰ ডাল বাঁহ বান্ধি নদীৰ সোঁত নিয়ন্ত্ৰণৰ চেষ্টা ৰাইজৰ। এছ আৰ ডি শিক্ষকক কোষাগাৰত দৰমহা দিয়াৰ দাবীত আন্দোলন। শংকাত ভুগিছে 15,000 শিক্ষাগুৰুৱে। বিধ্বংসী বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। পাঠ্যপুথি ক্ৰয়ৰ বাবদ পুঁজি মুকলি। ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি ভৱনৰ অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে ওদালগুৰিৰ দিদম দৈমাৰীয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত কৰিবলৈ সমৰ্থ নোহোৱাত সেই লক্ষ্য পূৰণৰ বাবে লোকসভাত তিনিদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে। খেলৰ পৃষ্ঠাত আছে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি গৃহভূমিত। বাতুমি অপেন ইণ্টাৰনেশ্যনেল উচু চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা চাৰিগৰাকী খেলুৱৈয়ে 4টা স্বৰ্ণসহ 3টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসমীয়া আধুনিক সাহিত্যৰ দিক নিৰ্ণয়কাৰী নাম। তেখেতৰ ভূমিকাক বাদ দি স্বৰাজোত্তৰ আধুনিক অসমীয়া সাহিত্যৰ বৈচিত্ৰ আৰু গভীৰতা অনুধাৱন কৰা কঠিন। তেওঁ আছিল একেধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু প্ৰাবন্ধিক। এই সকলোবোৰ পৰিচয় চেৰাই গৈ তেওঁ আছিল প্ৰখৰ সমাজ মনস্কতাৰে সমৃদ্ধ এগৰাকী সাংবাদিক তথা সম্পাদক।
1: স্বাধীনতাৰ অবিহনে সাহিত্য সাধনা হয়তো আমাৰ সম্পূৰ্ণভাৱে সফল নহ'ব। এই ভবাটোৰ কাৰণ আছিল এইটো যে প্ৰত্যেক লেখকৰ এটা স্বাধীন চিন্তাৰ আৱশ্যক। চৰকাৰী চাকৰি কৰিলে বা চৰকাৰী কোনো অনুষ্ঠানৰ লগত জড়িত থাকিলে স্বাধীনতাৰ এটা খৰ্ব হয়, এইটো আমাৰ ব্ৰিটিছ পৰাধীনতাৰ যুগৰ কালৰ আমাৰ এটা খুব ডাঙৰ অভিজ্ঞতা আছিলে। সেইকাৰণে মই এটা সংকল্প লৈছিলোঁ যে পৰাপক্ষত আমি জীৱিকা এনেকৈ উলিয়াম যাতে স্বাধীনতাও ৰক্ষা পৰে আৰু সৃষ্টিশক্তিও অটুট থাকে।
0: ভাতৃৰ বিষয়ে নলিনীধৰ ভট্টাচাৰ্যই লিখিছিল, প্ৰখৰ বুদ্ধিমান বীৰেন সৰুৰে পৰাই জিজ্ঞাসু আছিল। আমাৰ চোতালতে দুজোপা দেৱদাৰু গছ লগালগিকৈ আছিল। গছ দুজোপা ওখ আৰু পোন। সেই গছ দুজোপা দেখিলেই সি কয়, আমি ইমান ওখ হ'ব পাৰিমনে? জীৱনত সি সঁচাকৈয়ে ওখ হৈছিল। তাৰ মণিষাৰে সি খ্যাত হৈ উঠিছিলগৈ। ক'ত পাম এনে সুদৰৰ ভাই, যি ক্ষুদ্ৰৰ দেওনা ভাঙি বিৰাটৰ সাধনা কৰিছিল, মংগলময় ভৱিষ্যতৰ স্বপ্ন দেখিছিল, যাৰ মাজত

0: অতন্দ্ৰিত আছিল অসমীয়া জাতি, ভাষা, সাহিত্য, শিল্পকলাৰ বিকাশৰ বাবে বিৰামহীন অন্বেষা। মৃত্যু যে কাল ধৰ্ম এই কথা বুজিও ক'ব পাৰিছিল, মই মৰিলেও মোৰ মৰণ নাই, জনতাই জানে মই কেৱল বৰ্তমানেই নহয়, মই মহাভৱিষ্যত। ঔপন্যাসিক ৰূপে তেখেতৰ আছিল এক বিশেষ পৰিচয়। তেখেতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল কলিকতাত থকা সময়তে। কীৰ্তিকমল ভূঞাৰ সৈতে হোৱা আকাশবাণীৰ এটি সাক্ষাৎকাৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই নিজৰ সাহিত্য চৰ্চাৰ আৰম্ভণিৰ সময়খিনিৰ কথা এনেদৰে কৈছিল।
1: মই এখন উপন্যাস লিখিছিলোঁ, প্ৰথম উপন্যাস মোৰ। হাৰ্ডিঞ্জ হোষ্টেলত কৃষ্ণ বৰকাকতিৰ আলহী হৈ আছিলোঁ আৰু তাত থাকোঁতে মই দিনত এডভান্স কাগজত কাম কৰোঁ আৰু ৰাতি আহি পেলাই উপন্যাসখন লিখোঁ। লিখি পেলাই এইটো সমাপ্ত কৰিলোঁ। কৰি পেলাই অমূল্য বৰুৱা এদিন আহিছিলে তেওঁৰ মেছৰ পৰা। মই বোলো এনেকৈ এখন উপন্যাস লিখিছোঁ, আপুনি পঢ়িব নেকি? অমূল্য বৰুৱাই ক'লে নিশ্চয় পঢ়িম। এইবুলি পেলাই তেওঁ লৈ গ'ল। লৈ যোৱাৰ পিছত ইতিমধ্যে তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষত তেওঁ হেৰি হ'ল, ঢুকালে। ঢুকোৱাৰ পিছত কিতাপখন মই বিচাৰি উলিয়াব নোৱাৰিলোঁ আৰু। স্বৰ্গীয় হলিৰাম ডেকা তেতিয়া তাত এজন প্ৰসিদ্ধ উকিল আছিলে, তেওঁৰো সহায় বিচাৰিছিলোঁ। তেওঁ লালবাজাৰত গৈ পেলাই পুলিচৰ মূল কাৰ্যালয়ত গৈ পেলাই অনুসন্ধান কৰিও সেই বস্তুটো উলিয়াব নোৱাৰিলে, সেইটো লোপ পালে তাতে, নাইকিয়া হ'ল।
2: পিছত উপন্যাসখন আকৌ আপুনি লিখাৰ কথা নাভাবিলে আৰু?
1: মই সেই কথাটো নাভাবিলোঁ, কাৰণ মোৰ মনটো অন্যফালে ঘূৰিলে আৰু সেই যিটো লিখিছিলোঁ সেইখিনি আকৌ নতুনকৈ লিখিব পাৰিম বুলি পেলাই মোৰ মানে ধাৰণা নহ'ল।
2: সেই হিচাপে আপোনাৰ উপন্যাসখনৰ নামটো কি আছিল বাৰু? প্ৰথম
1: কিতাপখনৰ নাম আছিলে মহাপ্ৰস্থানৰ পুথিক।
2: আপুনি গদ্যৰে লেখা প্ৰথম আৰম্ভ কৰা নাছিল নেকি?
1: অঁ, এইটো মই যেতিয়া কলেজত থাকোঁ তেতিয়া আমাৰ চফ্ৰাই বাগানত যেতিয়া আমি বকগন্ধত ঘূৰি যাওঁ তেতিয়া আমি এখন সৰু হাতালিখা মেগাজিন উলিয়াইছিলোঁ, পূৰবী অৰুণ। পূৰবী অৰুণখন হৈছে তাৰ ল'ৰা ছোৱালীবিলাকৰ নাম যিমান আছিলে আমাৰ লগৰ সকলোবিলাকৰ এটা এটা আখৰ লৈ পেলাই সেইখন হেৰি কৰিছিলোঁ আৰু সেই তাতে নানা ধৰণৰ লেখা ওলাইছিলে আৰু তেতিয়াই মই এটা শংকৰদেৱৰ ওপৰত কবিতা লিখিছিলোঁ।
2: আপোনাৰ এতিয়া বয়স 12 বছৰ আছিল।
1: হয়,
2: অনেক সাহিত্যিকৰ দৰেই আপুনিও ঠিক কবিতাৰে আপোনাৰ সাহিত্যত হাতে খুৰি আৰম্ভ হৈছিল।
1: হয়,
2: তাৰপিছত আপুনি ঠিক গল্প লেখাত কেতিয়া হাত দিলে?
1: গল্প লেখা, মোৰ প্ৰথম গল্প লেখা মনত পৰে, মই যেতিয়া যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়োঁ, যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত এটা পৰিৱেশ আছিলে। পৰিৱেশত হৈছে কি, তেওঁলোকে হাতে লিখা মেগাজিন উলিয়াবলৈ দিয়ে আলোচনীৰ পৰা আৰু এখন ছপা মেগাজিনো ওলায়। এই ছপা মেগাজিনৰ কাৰণে মই সম্পাদকৰ অনুৰোধ ক্ৰমে মই এটা গল্প লিখোঁ প্ৰথম। সেই গল্পটোত মাহী আইৰ অত্যাচাৰ, এইটোৱে কাহিনীৰ মূল কথা আছিলে। সেই গল্পটো খুব জনপ্ৰিয় হৈছিলে, মানে আমাৰ শ্ৰেণীৰ ল'ৰাবিলাকে চবে পঢ়ি পেলাই আনন্দ পাইছিলে আৰু মোক ভাবি লৈছিলে যে মই বোধহয় মোৰো মাহী আই আছে। তেতিয়া মানে এটা সুধিছিলে তেওঁলোকে, কিন্তু সেই প্রথমে সেইটো গল্প আৰম্ভ কৰ তাতে।
2: আলোচনীখনৰ নাম জ্যোতি আছিল।
1: জ্যোতি আছিল, হয়।
0: ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অসামান্য কৃতি হ'ল এক দশকৰো অধিক কাল ৰামধেনুৰ সম্পাদনা। ৰামধেনুৰ সম্পাদক হিচাপে তেখেতে আধুনিক অসমীয়া সাহিত্য আৰু ধ্যান ধাৰণাৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তিলক হাজৰিকাৰ ভাষাত ৰামধেনু যুগ বুলি সুপ্ৰতিষ্ঠিত হোৱা বিশেষ কাল পৰিচয়ৰ আত্মাটোৱেই আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
1: মই সম্পাদকীয় লিখিছিলোঁ, সম্পাদকীয়টো নিয়মিতভাৱে, আৰু তাৰ বাহিৰে কেতিয়াবা কেতিয়াবা খালী থাকিলে, প্ৰবন্ধৰ অভাৱ হ'লে মই প্ৰবন্ধও লিখিছিলোঁ ছদ্মনামত। তে সেইবিলাক মানুহে বহুতে নাজানে। কেতিয়াবা বিকুভ নামত লিখিছিলোঁ, কেতিয়াবাতো অন্য কি নাম লৈছিলোঁ, চাণক্য বুলি লৈছিলোঁ। মাজে মাজে দুই এটা মোৰ মনত আছে, আইনষ্টাইনৰ এটা জীৱনীও লিখিছিলোঁ, মানে আইনষ্টাইনৰ তেওঁৰ গোটেই হেৰিয়াৰ বিষয়লৈ। আৰু চুটি গল্প হিচাপে তাত যথেষ্ট সংখ্যক চুটি গল্প ওলাইছিলে।
0: প্ৰায় 1.5 বছৰ তেখেত উখৰুলত বিজ্ঞানৰ শিক্ষক হিচাপে আছিল। তাতেই তেখেতে নগা জীৱনৰ সংস্পৰ্শলৈ আহিছিল। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত উপন্যাস ইয়াৰো ইংগমৰ সৃষ্টিও হৈছিল নগা জীৱনৰ পটভূমিতে।
1: যেতিয়া মই উখৰুলত আছিলোঁ, উখৰুলত থাকোঁতে মই

0: প্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া সমাজৰ পৰা আঁতৰি গৈ নগা সমাজৰ লগত মিলি পেলাই আছিলোঁ। আৰু সেই সংক্ৰান্তত মই দেখিলোঁ মোৰ কেইবাটাও উপলব্ধি হ'ল। এটা হ'ল কি যে নগাসকলৰ মাজত যিটো মূল সমস্যা সেইটো বহুতে ৰাজনৈতিক সমস্যা বুলি কয়, কিন্তু মই দেখিলোঁ যে সমস্যাটো মূলতঃ মানৱীয়। কাৰণ মই এখন গাঁৱত গৈ পেলাই বক্তৃতা দিবলৈ কৈছিলে মোক গীৰ্জাত। সেই বক্তৃতাত মই প্ৰথম কৈছিলোঁ যে আমি স্বাধীনতা পালোঁ, মই স্বাধীনতাৰ পিছতে মই তালৈ গৈছোঁ, আৰু এতিয়া আমি পৰ্বত ভৈয়ামৰ মাজত যিখিনি বেৰ ব্ৰিটিছ গভৰ্ণমেণ্টে কৰি দিছিলে, সাজি দিছিলে, সেই বেৰটো ভাগি গ'ল। এতিয়া আমি একেলগে মিলি পেলাই উভয়ে মানে দুই সম্প্ৰদায়ে মিলি পেলাই আমি একেলগে দেশৰ উন্নতিৰ কামত লাগিব লাগে। তেতিয়া গাঁৱৰ গাঁওবুঢ়াজনে আহি পেলাই মোক ক'লে এইটো বোধহয় যীশুখ্ৰীষ্টৰে কৃপা, নহ'লে ভৈয়ামৰ এজন মানুহে আহি পেলাই আমাক এনেকৈও ক'ব যে আমি পৰ্বতৰ লগ লাগি একেলগে উন্নতিৰ কামত লাগোঁ। কাৰণ আমি জানো যে ভৈয়ামলৈ আমি গ'লে আমি তেওঁলোকৰ চোৰাঘৰতো বহিব নোৱাৰোঁ, তেওঁলোকৰ গাত গা লাগিলে তেওঁলোকে গৈ গা ধুৱে। তেতিয়া মই প্ৰথমবাৰৰ বাৰে বুজি পালোঁ যে নগা সমস্যাটো মূলতঃ এটা মানৱীয় সমস্যা আৰু আমি এই সমস্যাটোৰ প্ৰতি একো চকু দিয়া নাই। আৰু এই ভাৱটোৱেই মোৰ ইয়াৰিংগম ৰচনাৰ মূল প্ৰেৰণা।
1: আকাশবাণী যোগে প্ৰচাৰ কৰা প্ৰথমখন উপন্যাস শতখনি তেখেতেই লিখিছিল এই উপন্যাসখন।
0: এখন উপন্যাস তাত মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ এটা কণ্ট্ৰিবিউচন আছে,
2: শতঘ্নি নে
0: শতঘ্নি। সেইখন হ'লগে কি, মই যেতিয়া ৰামধেনু মোৰ নীতিৰ লৈ পেলাই স্বত্বাধিকাৰীৰ লগত মতভেদ হ'ল, তেতিয়া মই ৰামধেনু এৰি গুচি আহিলোঁ। ৰামধেনুৰ পৰা আহিব লগা হ'ল। অহাৰ পিছত মোৰ যিটো এটা নিথৰুৱা অৱস্থা হৈছিলে, সেইখিনি সময়ত ইয়াত যিজন মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ হেৰি ডিৰেক্টৰ আছিলে গোপাল দাস আৰু বিৰিঞ্চি কুমাৰ বৰুৱা আছিল, তেওঁলোকে এদিন মোক মাতি আনি ইয়াতে চাহ এটা খুৱাই ক'লে যে আপুনি এখন উপন্যাস লিখক। আৰু সেইখন মই তেতিয়া চীনৰ হেৰি চলি আছিলে, চীনৰ হেৰিয়াক কেন্দ্ৰ কৰি পেলাই মই শতগ্নি উপন্যাস লিখিছিলোঁ। আৰু সেই উপন্যাসখনেই প্ৰথম বোধহয় অসমীয়া উপন্যাস যি অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদি প্ৰথম প্ৰচাৰ হৈছিল।
1: আকাশবাণী গুৱাহাটীৰ বাবে তেখেতে কেইবাটিও স্বগতোক্তি লিখিছিল। 1972 চনত বাণীবন্ধন কৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰ কৰা হৈছিল। এয়া তেখেতে লিখা পিয়লি ফুকনৰ স্বগতোক্তিৰ কিয়দংশ, অভিনয়ত সত্যপ্ৰসাদ বৰুৱা।
3: শুনা সকলোৱে, শুনা, মই পিয়লিয়ে কৈ যাওঁ, মৰাৰ আগ মুহূৰ্তত কৈ যাওঁ, চিপ জৰি মই লোৱা নাই, এই চিপ জৰি তোমালোকেহে ল'লা। কোনদিনাই দেশ বিদেশীয়ে ল'বলৈ সাহ কৰিছিল? কামৰূপৰ নৰক ভগদত্তৰ দিনৰ পৰা চন্দ্ৰকান্ত সিংহ স্বৰ্গদৰ দিনলৈকে আমি স্বাধীন হৈ আছিলোঁ। আজি অপদাৰ্থৰ হাতত পৰি এই দেশ বিদেশী ইংৰাজৰ হাতলৈ গ'ল। এই কলংক মোচনৰ অৰ্থে মই আজি মৰণ বৰণ কৰিলোঁ। কিন্তু চিপ জৰি ল'লেও মোৰ আত্মা অমৰ। তোমালোকৰ লগত থাকি মই তোমালোকৰ স্বাধীনতাৰণৰ সেনাপতি হ'ম। মই মোৰ মৈদামৰ পৰাই প্ৰত্যেক মানুহকে পৰাধীনতাৰ নাক পা ছিঙিবলৈ ৰিঙিয়াই ৰিঙিয়াই কৈ থাকিম। স্বৰ্গদেউসকলৰ সোণৰ হাত খলপা সিংহাসন মই ৰখি থাকিম। এই সিংহাসন স্বাধীনতাৰ বিগ্ৰহ। মই আকৌ আহিম, বৰদৈচিলা হৈ আহিম, বৰ বানপানী হৈ আহিম, ধূমকেতু হৈ আহিম। শত্ৰু শক্তি ধ্বংস নহয় মানে মই যুঁজিম, মহাপ্ৰলয়ৰ সৃষ্টি কৰিম। মই আকৌ আহিম, তোমালোকে হেংদাং তুলিবলৈ ভয় কালেই, মই আকৌ আহিম, প্ৰলয়ৰ সৃষ্টি কৰিম, মই আকৌ আহিম।
1: কুশল কোঁৱৰৰ ভাৱত এয়া অৰুণ শৰ্মা।
4: চিপ জৰীডাল এনেকৈ পিন্ধাবা যাতে মোৰ চকু থাকে মুকলি আকাশত, যাৰ পাৰ নাই, সেই আকাশলৈ চাই চাই মই মৰণ বৰণ কৰিম। কাণ কিন্তু সজাগ থাকিব, স্পৰ্শেন্দ্ৰিয়বোৰে

ছবিখন চুই থাকিব। দধিচি মুনিৰ দৰে মই বজ্ৰ হ'ম, চিৰদিনৰ বাবে মই মানুহৰ হাতৰ মুঠিত থাকিম। এই ৰঙা উশাকে চাই এদিন পুণ্যময় ভাৰত বৰিষে খোজ লৈছিল, সেই ৰঙা ৰোদকণ চাবলৈ দিয়া। সেই একেটা মন্ত্ৰকে পঢ়ো, আন্ধাৰ নাহি মই পোহৰ আনিছো, অজ্ঞান নাহি মই জ্ঞান আনিছো, মৃত্যুকে বিনাশি মই অমৰত্ব আনিছো। সৰৈৱতী সৰৈৱতী সৰৈৱতী মোৰ গোহাঁই পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।

0: অতি মোর গোহায় পার করা রঘুনাথ সংসার সাগরে।
1: নিজৰ অমৰ সাহিত্যিক কৃতি মৃত্যুঞ্জয়ত ভাৰত ত্যাগ আন্দোলনক তেখেতে সজীৱ কৰি তুলিছিল। এই মৃত্যুঞ্জয়ৰ বাবেই জ্ঞানপীঠ বঁটা পোৱাৰ পিছত তেখেতে কৈছিল, পুৰস্কাৰে লিখকক প্ৰকৃত আনন্দ দিব নোৱাৰে, লিখকে লিখনিৰ যোগেদিহে পঢ়ুৱৈসকলৰ মাজত চিৰজীৱিত হৈ থাকিব খোজে। আকাশবাণী গুৱাহাটীৰ বাবে এই উপন্যাসখনৰ অনাতাঁৰ নাট্যৰূপ আছিল অৰুণ শৰ্মাৰ।
2: সহস্ৰ কাঠিৰ বান, সেই কাঠিবোৰ খুলিব লাগিব। আমি দুখীয়া, দুবেলা দুসাজ খাবলৈ নোজোৰে, খেতিয়ক হ'বলৈ মাটি লাগে, আধি খোৱা মানে গোলামি কৰা, নামঘৰত সোমাবলৈ তাত গোহাঁই মহন্তৰ প্ৰতিপত্তি, ধৰ্মত বামুণৰ অধিকাৰ। এমুঠিমান মানুহে পুৰুষানুক্ৰমে সকলো ভোগ কৰি আহিছে আৰু আমালৈ থৈছে উচ্ছিষ্টখিনি, কাঠো সেইবাবে জ্বলে। ভীমসেনৰ দৰে কটা ঘূৰাই সকলোবোৰ চাৰখাৰ কৰিব মন যায়। বিবিকাই বহুত বুজালে, একেদিনাই নহয়, প্ৰথমতে স্বৰাজ, স্বৰাজ পালে বাকীবোৰ কাঠিৰ বান সোনকালেই খোল খাব।
3: কিন্তু এতিয়ানো এইটো কি কাম, ইমান তাপি তুপি ৰাখিছ, গমকেই ধৰিব পৰা নাই, স্বৰাজৰ কামেই নেকি? একো বুজা নাই। দুইপাৰা গোসাঁইটোৱে মিলিটাৰী ভয়ৰ কথা কৈছিল, তহঁতে বাৰু চিপাহীবোৰৰ সৈতে ৰণ কৰিছ নেকি?
2: তেনেকুৱাই।
3: এতিয়ানো পিছে ইয়াত এইদৰে গোট খাই কি কৰিব খুজিছ, ইয়াৰ পৰানো কলৈ যাবলৈ ওলাইছ? নেমাত কিয়, ধনপুৰ, মোৰ পৰা কথা লুকুৱাবলৈ তোৰ সত যায়নে? মই জানো তোৰ পৰ, শপত খাব লাগিব নেকি?
2: নালাগে, খালি কাকো নকওঁ বুলি ক'লেই হ'ল।
3: ক তেনে, এটা কথাও মোৰ মুখৰ পৰা নোলায়, মই হয়তেই কৈছো।
2: কাইলৈ আমি গোবৰ্ধন পৰ্বতৰ দাঁতিত এখন ৰেল বগৰাব খুজিছো।
3: আইঔ, নাই নাই, এইবোৰ কাম নকৰিবি, এইবোৰ মহাপাপ, নাই নাই, এইবোৰ কাম নকৰিবি।
1: তেখেতে কেইবাটাও কবিতা লিখিছিল, তেখেতৰ কবিতাই পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি, তেখেতৰ এটি যুগমীয়া কবিতা। এই কবিতাটি প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰা হৈছিল আকাশবাণী গুৱাহাটীৰ পৰা। অৱনী বৰাৰ কণ্ঠত এয়া কবিতাটিৰ কিয়দংশ।
4: বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথ জুৰি নৱ উন্মেষ ধনী, হেজাৰ জন ৰবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলি, বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল, মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল।
1: অসম সাহিত্য সভা আৰু সাহিত্য অকাডেমীৰ সভাপতিৰ পদ অলংকৃত কৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল সমাজ সচেতন আৰু মানৱিক মূল্যবোধৰ প্ৰতি সচেতন। কোনো ব্যক্তিগত কাৰণত তেওঁ কলম ব্যৱহাৰ কৰা নাছিল, কলম ব্যৱহাৰ কৰি গ'ল মানুহ আৰু মানুহৰ সমাজৰ মংগলৰ স্বাৰ্থত। সাহিত্য একাডেমীৰ সভাপতি পদৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত একাডেমীৰ সচিব ইন্দ্ৰনাথ চৌধুৰীয়ে তেখেতক এ গ্ৰেট হিউমেনিষ্ট বুলি অভিহিত কৰিছিল। অসমৰ জাতীয় জীৱনৰ এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিক ডক্টৰ নগেন শইকীয়াৰ কথাৰেই শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব বিচাৰিছো।
5: তুমিনো কোন, দেখিবলৈ কেনেকুৱা তুমি, তুমি কণ্ঠত কি ৰাগ বান্ধি লোৱা, তুমি কেনেকৈ আহা আৰু সুৰভিৰে ভৰাই পেলোৱা, মই তোমাক চাবলৈ, এবাৰ মাত্ৰ চাবলৈ ৰৈ আছো। মোৰ যেতিয়া টোপনিত চকু জাপ খাই যাব খোজে, মই যেন তোমাৰ ভৰিৰ নীৰৱ খোজৰ শব্দ শুনো, যেতিয়া চকু মেলি চাওঁ তেতিয়া

0: শূন্যতা মই তোমাক চাবলৈ বাট চাই আছো। বুকুৱেদি কোন পাৰ হৈ যায়, ঘাঁহনিত থৈ যায় ভৰিৰ খোজ, বুকুৱেদি কোন পাৰ হৈ যায়, ফুলৰ পাহি মোহাৰি কোবাই থৈ যায় তেজৰ নৈ, মই সাৰ পাই চুপে চাপে চাই থাকো, মই সাৰে থাকিলে এতিয়া তেওঁ নাহে, শব্দও নহয়, ঘাঁহনিত চিনো নাথাকে, ফুলৰ তেজৰ নৈও নবয়, মই তেওঁক চাবলৈ বাট চাই আছো। আন্ধাৰক কেনেকৈ গজি উঠে পাখি, কেনেকৈ পাখিয়ে বতাহ কোবাই যায়, কেনেকৈ সৰি পৰে জোনাকৰ সপোন, এই আটাইবোৰ ঘটনা স্বাভাৱিকভাৱেই ঘটেনে, মই চকু মোহাৰি চাওঁ, সঁচাকৈয়ে পোহৰ নাইনে, সঁচাকৈয়ে আন্ধাৰত পাখিবোৰ গজি উঠিছেনে, পাখিয়ে বতাহ কোবাই গৈছেনে, আনিছেনে সপোন।
1: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: আজিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম, আইডিয়া ইয়াতে পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: বাই গাৰ্লছ, কোন ফালে গৈছা?
1: শুনা নাই?
2: নো শ্বেয়াৰিং।
1: RBI কয় জানি লওক, সতৰ্ক হওক।
3: বাইদেউ, চাকৰি পাই গলো।
4: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং?
3: নতুন মোবাইল, জিন্স, জ্যাকেট।
4: রবে হুনটু, স্যালারির আগতেই খরচ।
3: টোটালি কে লোন পোয়া যায় নো?
4: প্রথমে বাজেট বনাবলৈ শিক, তার পিছত খরচ কর।
3: কিন্তু বা,
4: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পার্টি পরা বাসিব নোয়ারিবি।
3: ও বাইদেউ, পার্টি মুর বাজেট তোর।
4: আচ্ছা,
5: RBI কয়
6: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খাঁ, যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20ৰ পৰা।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: মহাবাহু কান্তিক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিগত 2-3 দিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14 বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38 ৰাজহচক্ৰৰ 563 গাঁৱৰ 16,951 হেক্টৰ কৃষিৰ ভূমি নষ্ট হোৱাৰ লগতে 1,60,000 অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6 মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95 বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4 জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 4 জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকেই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত সেয়া উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আঁচনিৰ বাবে প্ৰতি বছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়।
2: আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেটচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও অহাকালিলৈ মুকলি কৰা হ'ব।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মুকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ খনিকৰণ নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলকে নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকতো মিলিত হয়। কাছাৰ আৰক্ষীয়ে মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটত অভিযান চলাই বুজন পৰিমাণৰ ইয়াবা টেবলেট আৰু হেৰইন জব্দ কৰিছে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: পিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা কিশোৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাদী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী নৃত্য পৰিচালক সংগীত নাটক একাডেমীৰ উস্তাদ বিসমিল্লা খাঁ যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আজি সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত শীৰ্ষক এক আলোচনাত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰাই। আঁতৰিব জোনালী বৰুৱাই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল।

0: সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি, নামনি অসমতো বানৰ আশংকা, বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ যোৱা অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ, অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈ আছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে 2004 চনৰ পৰা ভূটানে কুৰিচু বান্ধৰ জলৰাশি এৰি অহাৰ ফলত এই জিলাকেইখনত বান সমস্যাই দেখা দি আহিছে। বঙাইগাঁও জিলাতো মানাহ আৰু আইনৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জিলাখনত সতৰ্কতাবাণী জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এন ডি আৰ এফৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত ৰাজ্যত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এন ডি আৰ এফৰ নীতি শিথিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে অসমত বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দ্ৰুতগতিত চলি থকা কাম কাজত সন্তুষ্টি ব্যক্ত কৰে।
1: जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी का जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीजों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाऊं।
0: কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই কালি খহনীয়া ক্ষতিগ্ৰস্ত নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰি ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ কবলত পৰা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে।

0: খনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বাবে প্ৰতিবছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়। তেওঁ কয় যে প্ৰপত্ৰসমূহ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বিতৰণ কৰা হ'ব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰ পূৰণ কৰি শিক্ষানুষ্ঠানত জমা দিব আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষই নামভৰ্তিৰ তালিকাৰ লগত মিলাই প্ৰতিবেদন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত ধন জমা হোৱা আৰম্ভ হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মোকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।
1: মই ভাবোঁ যে অলৰেডি অৰ্ডাৰ জেনেৰেট হৈছে, মিউচুৱেল ট্ৰেঞ্চফাৰবিলাকৰ অৰ্ডাৰ জেনেৰেট হৈছে আৰু এইবাৰ চৰকাৰখন গঠন হ'ল মাত্ৰ মে' মাহত, গতিকে আমি কাম কৰাৰ কাৰণে সময়ো বহুত কম পালোঁ। গতিকে গৰম বন্ধৰ মাজতে গোটেইখিনি অৰ্ডাৰ আমি উলিয়াব পৰা নাই, কিন্তু নহ'লেও অৰ্ডাৰ জেনেৰেট হোৱাটো আৰম্ভ হৈ গৈছে।
0: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ্জোৱা অঞ্চলৰ 33খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিনথেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিনথেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় তথ্য দিনৰ ভাগত আৰু ফৰকাল বতৰত লোৱা উচ্চ ৰিজলিউচনৰ প্ৰতিচ্ছবি অন্তৰ্ভুক্ত হৈ থাকে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসমৰ বান তথ্যৰ জিলাভিত্তিক সবিশেষ প্ৰদান আৰু সময় সাপেক্ষ উদ্ধাৰ তথা সাহায্য অভিযান উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত জলমগ্ন অঞ্চলৰ মানচিত্ৰ প্ৰেৰণ অন্যতম। ফৰকাল বতৰত উপগ্ৰহীয় তথ্যৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি জিলা পৰ্যায়ত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ ৰিজলিউচনৰ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। বিহপুৰীয়া সমষ্টিৰ লতাবাৰীৰ মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ক্ষয়ক্ষতিৰ জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁৰ সৈতে গহপুৰৰ বিধায়ক উৎপল বৰাও উপস্থিত থাকে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: যোৱা ৰাতিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো নিৰ্দেশনা দিছিলে আৰু সেইমতে কামখিনি কৰি আছিলে আৰু আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা অনুসৰি মই আহি সকলো ইয়াত যিখিনি কাম আছে, আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰো আহি পাইছে আৰু ইয়াত থকা স্থানীয় যিসকল বিষয়া আছে, দুয়োখন ডিষ্ট্ৰিক্টৰ DC, আমি সকলোৱে অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ইয়াৰ পিছত কি ধৰণে স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব বা ইমিডিয়েট কোনখিনি কাম কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু সেইমতে নিৰ্দেশনা দিয়া হৈছে আৰু
0: মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক বান আৰু খহনীয়া সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থায়ী সমাধান কৌশল উলিয়াবলৈ আহ্বান জনায়। অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱাকোটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠানে 2025 বৰ্ষৰ হস্ততত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বুন্দাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিলখাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ খনিকৰত।

0: নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেছন আদালত আৰু বিশেষ ফাষ্ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগলছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰামোটোক 22-20, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লি চ' হিক 18-21, 21-15, 7-21 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা সাহায্য অভিযানক লৈ চৰকাৰৰ তৎপৰতা, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ, ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধিত কেইবাখনো জিলাত বানৰ আশংকা, শীঘ্ৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘোষণাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি দৈনিক জনমভূমি কাকতে। একেৰাহে চতুৰ্থ দিনৰ বাবে শিৱসাগৰ চৰাইদেউৰ বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীক দেখুৱালে মহাপ্ৰলয়ৰ দৃশ্য, ট্ৰেক্টৰত গৈ নেপালী খুঁটিত নাড্ডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতেও এই সম্পৰ্কে কেইবাটাও বাতৰি, ক্ৰমে কেন্দ্ৰই দিব আৰ্থিক সহায় সংস্থাপন ক্ষতিপূৰণ আৰু নেপালী খুঁটিৰ সৰ্বস্বান্তক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি, গাই গৰু কিনি দিব চৰকাৰে, নিৰ্মাণ কৰি দিব ঘৰো শীৰ্ষকেৰে প্ৰকাশ কৰিছে। ইপিনে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত বিভিন্ন নদীৰ জলস্তৰ বৃদ্ধি তথা পুনৰ বানৰ আশংকা উদ্ভৱ হোৱাৰ দিশটোকো আজিৰ বিভিন্ন কাকতে গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰি শিৰোনাম, পানী এৰিলে কুৰিচু, সোৱণশিৰি, ৰঙানদী, ৰয়াঙৰ সৰ্বত্ৰ আতংক। দৈনিক অসম কাকতৰ একেটা বাতৰি শীৰ্ষক, কুৰিচু নিপকৈ আনিছে বান বিভীষিকা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা কেন্দ্ৰিক বাতৰি অসমে প্ৰতিদিন কাকতো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগৰ আশ্বাস প্ৰদানৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতেও আগস্থান দিছে। অহা ডিচেম্বৰত স্বদেশলৈ উভতি আহিব বুলি এখন সংবাদমেলযোগে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰা ঘোষণা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 17 আগষ্টত সংসদত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ তথা মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি, নামনি অসমতো বানৰ আশংকা। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ্জ অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ। অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা প্ৰদীপ সাহা। যোৱা 8 জুলাইত ধুবুৰীত উলহ মালহেৰে 77 সংখ্যক বন মহোৎসৱ পালন কৰা হয়। এই উপলক্ষে অসম চৰকাৰৰ অভিলাষী জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: ধুবুৰী অধিবাসী খুদিনাৰী গাঁৱত দুৰ্গা মন্দিৰ প্ৰাংগণত এই বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ সংবন্ধ বন বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী জ্যেষ্ঠ বন কৰ্মী আৰু 80-শতাধিক স্থানীয় পুৰুষ মহিলা তথা যুৱক যুৱতী উপস্থিত থাকে। আৰম্ভণিতে মন্দিৰ প্ৰাংগণত চৌপাশে বিভিন্ন প্ৰজাতিৰ ফল মূলক গছৰ পুলি ৰোপণ কৰা হয়। কেৱল বন বৃক্ষতে নহয়, পৰিৱেশ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে উপস্থিত স্থানীয় ৰাইজৰ মাজত বহুসংখ্যক মূল্যৱান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা হয়। আঁচনিৰ মূল উদ্দেশ্য অনুসৰি প্ৰতিগৰাকী নাগৰিকক নিজৰ বা পৰিয়ালৰ সদস্যৰ জন্মদিনত এইকেইটা গছপুলি ৰোপণ কৰিবলৈ আৰু তাৰ প্ৰতিপালনৰ বাবে সেউজ শপত ল'বলৈ আহ্বান জনোৱা হয়। লগতে অনুষ্ঠানত উপস্থিত থাকি ধুবুৰী DFO গোলাপ বনিয়াই কয়, অসম চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিখনে আমাৰ সমাজৰ এক নতুন পৰিৱেশ আন্দোলনৰ সূচনা কৰিব। আমি প্ৰতিগৰাকী নাগৰিকে অনুৰোধ জনাইছো যাতে তেওঁলোকে জীৱনৰ বিশেষ দিনসমূহ গছপুলি ৰোপণ কৰি উদযাপন কৰে। এই পবিত্ৰ কাৰ্যসূচীত অংশ লৈ স্থানীয় ৰাইজৰ প্ৰতিও সুৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰৰ মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যোৱা 26 জুলাইত লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বিশেষ সভাত গ্ৰহণ কৰা পদক্ষেপক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহাই।
1: সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যোগান চুবাইনে মুখ্যমন্ত্ৰী নিৰ্ধাৰিত সময়ৰ ভিতৰত অসমৰ ঐতিহ্যপূৰ্ণ স্বাস্থ্য স্থানসমূহ বৰ্ণাঢ্য ৰূপত সজাই তোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত মধুপুৰ সত্ৰখনৰ চলিত বিত্তীয় বৰ্ষত ধাৰ্য কৰা ধনৰাশিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কৰা ঘোষণা অনুসৰি বটদবা সত্ৰৰ নিচিনাকৈ সজাই তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা এনে প্ৰচেষ্টাই সত্ৰখনক অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনৰ শক্তিশালী কৰি তুলিব আশা কৰি উত্তৰবংগৰ প্ৰায় 18খন সত্ৰ আৰু নামঘৰৰ বিকাশৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
0: কোচবিহাৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত অভিজ্ঞ কাৰিকৰী লোকৰ দ্বাৰা যোৱা 1 আগষ্টত আৰম্ভ হৈছে। এই বিষয়ে বিতংগৈ জনাইছে আমাৰ সংবাদদাতা প্ৰদীপ সাহাই।
1: মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যোগান্ত বাইনে সদৌ অসম ছাত্ৰ সংস্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ এনে পদক্ষেপক আদৰণি জনাই প্ৰকাশ কৰা এটা বিবৃতিযোগে কয় যে সমন্বয়ৰক্ষী সমিতিয়ে যোৱা 2023 চনৰ পৰাই গুৰুজনাৰ এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ অত্যাধুনিক আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই আহিছিল আৰু সমন্বয়ৰক্ষী সমিতি এই ক্ষেত্ৰত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত কখনো যোগাযোগ অব্যাহত ৰখাৰ লগতে বিভিন্ন সংবাদ মাধ্যমত তথা সমৃদ্ধ বিস্তৃত কৰি বাতৰি প্ৰকাশ কৰা হৈছিল। উল্লেখ্য যে যোৱা 8 জুলাইত সদৌ অসম ছাত্ৰ সংস্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাক্টৰ নাৰায়ণ শৰ্মা আৰু মৃণাল তালুকদাৰে মধুপুৰ সত্ৰত উপস্থিত হৈ সত্ৰৰ বৰ্তমানৰ অৱস্থান বুজ লোৱাৰ লগতে সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল।
0: গুৰু সেৱাই পৰম ধৰ্ম, এই মহান উদ্দেশ্যৰে কেৱল খোজকাঢ়িয়েই পঞ্জাৱৰ পৰা ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰত উপস্থিত হৈছে এজন যুৱক। পঞ্জাৱৰ লুধিয়ানাৰ নিবাসী 28 বছৰীয়া এই সাহসী যুৱকজনৰ নাম জসপ্ৰীত সিং। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: বিগত 2025 বৰ্ষ 1 ডিচেম্বৰত পঞ্জাৱৰ পৰা তেওঁ এই সুদীৰ্ঘ পদযাত্ৰা আৰম্ভ কৰিছিল। দেশ বিদেশৰ বিভিন্ন গুৰুদ্বাৰ পৰিদৰ্শন কৰি আৰু গুৰুৰ চৰণ সেৱা আগবঢ়াই অসীম মানসিক শান্তি লাভ কৰা জসপ্ৰীতে অৱশেষত 2 জুলাইত ধুবুৰীৰ পবিত্ৰ গুৰু তেগ বাহাদুৰ চাহিবত উপস্থিত হয়। জসপ্ৰীত সিঙে কয় যে তেওঁ প্ৰতিদিনে পুৱা 4 বজাৰ পৰাই খোজ কাঢ়িবলৈ আৰম্ভ কৰে আৰু নিতৌ সন্ধিয়া 7 বজাতহে সেই দিনটোৰ বাবে যাত্ৰাৰ অন্ত পেলায়। এই দীঘলীয়া সময়ছোৱাত তেওঁ দৈনিক প্ৰায় 30-45 কিলোমিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰে। জানিব পৰা মতে ধুবুৰী ঐতিহাসিক গুৰুদ্বাৰত দুদিন ধৰি অৱস্থান কৰি গুৰু সেৱা কৰাৰ পিছত তেওঁ পুনৰ নিজৰ লক্ষ্য স্থান অৰুণাচল প্ৰদেশৰ টাৱাং আৰু মনচুকাৰ ৰাওনা হয়।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি ধুবুৰী জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল ধুবুৰী জিলাৰ আমাৰ সংবাদদাতা প্ৰদীপ সাহা।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती आलू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमारा लाभ है, बाकी खेतियों के कोले तो लाभ तो पाबो।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 144-47 লৈ কল করক।
4: ফসল বীমা করাক, সুরক্ষা কবচ পাক।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লাইভ ফোন ইন কল্পতরু। স্টুডিওত আছো মই মিতালী বৰবৰা। শ্রোতাসকল নিশ্চয় রয়ে আছে আমার অনুষ্ঠানটির বাবে, তেনেহলে পলম নকৰি আমালৈ ফোন করক এই দুটি নম্বৰত 03612661876 আৰু 9435405223। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আজিৰ অনুষ্ঠানৰ প্ৰথম ফোনটো লৈছো। হেল্ল'
1: হেল্ল'
0: হয়
1: বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ,
1: ভালে আছেনে?
0: হয়, ভালে আছো। আপুনি ক'ৰ পৰা কৈছে?
1: মই চিপা ঘৰৰ পৰা কৈছিলোঁ, ৰমেশ্বৰী ভূঞাই।
0: হয়, আপুনি ভালে আছে?
1: হয়, ভালে আছে দিয়ক।
0: হয়, আৰু কওকচোন, আপুনি চিপাঝাৰৰ পৰা কৈছে? হয়, আপুনি জানেই চাগে আমাৰ অসমৰ উজনিৰ ফালে শিৱসাগৰ চৰাইদেউত যে বানপানী হৈছে।
1: হয়, জানো, শুনি আছো। আমিও সহায় কৰিছো বাৰু, বিচাৰি আহিছে আমাৰ ঘৰত।
0: হয়,
1: আমাৰো পইচা যিহেতু আহিছে।
0: হয় হয়, অসমৰ চুক মানে চুক কোণৰ পৰা ন বিভিন্ন জনে
1: আৰু আমাৰ মানে আই ঘৰৰ পৰা, আমাৰ বদলগুৰিৰ পৰা গৈছে মোৰ সৰু ভাইটি, মোৰ তলৰ ভাইটিটো, ল'ৰাটো গৈছে। সিহঁত মানে এক ৰাতি থাকি আহিছে, মানে গোটেই মানুহখিনিয়ে কিবা কিবি উঠাই দিছে বিস্কুটৰ পৰা ভিতৰ কৰি লৈ গৈছে। সি মানে এক ৰাতি থাকি আহিছে আৰু আমাৰ মানে পইচা দিয়া হৈছে ইয়াতে দক্ষিণ চুবুৰীৰ পৰা উঠোৱা হৈছিলে।
0: আপোনালোকে সাহায্য আগবঢ়াইছে, সেইটোৱে বহুত ডাঙৰ কথা।
1: আমাৰো মাথাই ভাঙা।

0: হয়
1: দৰঙতো
0: হয় হয় হয় খবৰটো পাইছোঁ বাৰু, কালি গম পাইছোঁ। যি নহওক, আজি আপুনি কি গীত শুনিব বিচাৰিছে?
1: গানে কি আনে ছবিৰ পৰা জুবিন গাৰ্গৰ, সেইটো গানে শুনাই দিব।
0: গানে কি আনে? হয়,
1: গানে কি আনে
0: গীতটি মই সাজু কৰিছোঁ।
1: হয়
0: হয়, ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। আপোনাৰ বজাইছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: হেল্ল'
1: হেল্ল' সুপ্ৰভাত, নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। কোনে কৈছে আপুনি, ক'ৰ পৰা কৈছে?
1: মই গুৱাহাটীৰ পৰা ক'লো,
0: হয়
1: জাহ্নৱী বৰলৈ কৈছোঁ।
0: হয়, ভালনে বাইদেউ আপোনাৰ?
1: ভাল, আপোনাৰ ভালে আছে? আপুনি?
0: ভাল ভাল,
1: মই বহু দিনৰ পিছত আজি পালোঁ।
0: হয় হয়, আৰু কওকচোন।
1: মই মানে আজি কিশোৰ কুমাৰ, বলিউডৰ জনপ্ৰিয় গায়ক, সুকণ্ঠী গায়ক, মোৰ অন্যতম প্ৰিয় গায়ক, মোৰ খুবেই প্ৰিয় গায়ক কিশোৰ কুমাৰৰ কণ্ঠৰ লাল পাথৰ ভুল ছবিৰ গীত গাতা হওঁ মে গুণগুণাতা হওঁ মে গীতটি শুনিব বিচাৰিছোঁ।
0: হয়, গীতি গীতি আছে আমাৰ লগত। আপুনি কিশোৰ কুমাৰৰ গীত শুনি ভাল পায়?
1: ভাল লাগে যে, সেইকাৰণে।
0: হয়, আপোনাক মই ফোনত আৰু এবাৰ পাইছোঁ, তেতিয়াও আপুনি কিশোৰ কুমাৰৰ
1: বহুত দিন আগতে পাইছোঁ, তাৰ লগত মই মানে বহুত ট্ৰাই কৰিছোঁ যদিও পোৱাই নাই, বহুত দিনৰ আগতে এদিন পাইছোঁ, কথা পাতিছিলোঁ। হয়
0: হয়, ভাল লাগিলে আপুনি যে আজি ফোনটো পালে,
1: হয়
0: ভাল লাগিছে,
1: ফোনটো পালে ভাল লাগে। আৰু আমাৰ কলকাতৰ আমাৰ খুব অন্যতম প্ৰিয় অনুষ্ঠানটো, আমি বহুত দিনৰ বহুত বছৰৰ পৰা কলকাতৰ শুনি আছোঁ।
0: হয়, আপুনি নিশ্চয় ঘৰতে আছে এতিয়া?
1: মই ঘৰতে আছো, মই ঘৰুৱা ৰাতিপুৱা কাম কাজখিনি সামৰি পেলাই অকণমান বোলো ফোনটো ট্ৰাই কৰোচোন, এনেকে ভাবিলোঁ, তাৰপিছতে পাই গ'লো কাৰণে ভাল লাগিলে আৰু।
0: হয়, ঠিক আছে, তেনেহ'লে আপোনাৰ প্ৰিয় গীতটি শুনাইছোঁ। গীতটি মই সাজু কৰি তুলিছোঁ কিশোৰ কুমাৰৰ কণ্ঠৰ, গীত গাতা হুমে লাল পাথৰ ছবিৰ এই গীতটি। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে, দেই।
1: ধন্যবাদ।
0: হয়।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: নমস্কাৰ।
0: হয় নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে? হয় ভালনে আপোনাৰ? হয় হয় আছো। আৰু কওকচোন যোৰহাটৰ খবৰ, মানে সকলো জেগাতে হোৱা নাই পানী? আপোনাৰ ঘৰ জাজিৰ ফালে নেকি? আৰু কওকচোন আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: মই জুবিন গাৰ্গৰ গীতা বজাই দিলে হ'ব।
0: জুবিন গাৰ্গৰ যিকোনো এটি গীত, হয়। আজি মই প্ৰথম গীতটো মানে জুবিন গাৰ্গৰ গীতেৰে আৰম্ভ কৰিছিলোঁ, তাৰপিছতো এগৰাকী শ্ৰোতাই জুবিন গাৰ্গৰ এটি গীতেই শুনিব বিচাৰিলে, আকৌ এবাৰ আপুনি বিচাৰিছে। হয় হয় ভাল লাগে, আমাৰো ভাল লাগে। মই আপোনাক শুনাব বিচাৰিছোঁ দীনবন্ধু ছবিৰ এটি গীত। কিমানবাৰ?
1: 95, 95।
0: আপুনি কি হিচাপ কৰি থৈছে? ভাল কথা, আপুনি হিচাপো ৰাখি থৈছে। আপুনি কেইবাৰ ফোন কৰিছে আমালৈ? কওক।
1: নিতান ডেকা, দীপালী ডেকা, মন্তু বৰুৱা, শৰৎ দৰা, নীলপল দৰা, কল্পনা দৰা, মাধৱী নাথ, কণনি দত্ত, নিতু দেৱ, তাতে আপোনালোকৰ মোৰ গানটো বনাইছিলোঁ, লগতে অসমবাসী।
0: হয় ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। এই গীতটি শুনাইছোঁ জুবিন গাৰ্গৰ কণ্ঠত, আৰু তেওঁৰ সৈতে গীতটি গাইছে অনিন্দিতা পালে।
1: ঠিক আছে,
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: অঁ নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে?
1: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগুটিৰ পৰা কৈছোঁ।
0: হয়, ভালে আছে আপুনি?
1: হয় বাইদেউ, আপোনালোকৰ ভালে চাগে?
0: হয়, আপোনাৰ সৈতে কথা পাতিছোঁ। আপোনাৰ দোকান এখন আছিল নেকি, মোৰ যিমান দূৰ মনত আছে?
1: হয়, মোৰ এখন দোকান আছে, সৰু সুৰা দোকান আছে, তেনেকৈ আৰু চলি আছোঁ বাইদেউ।
0: হয়, ভাল কথা। আৰু কওক, আপুনি কেনেকুৱা, আপোনাৰ দোকান কেনেকুৱা চলি আছে এতিয়া?
1: কি কৈছে বাইদেউ,
0: দোকান আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে
1: বৰ্তমান? জুলাই মাহটো অলপ মানে সেমেকা আছিলে, এতিয়া আকৌ আগষ্ট মাহৰ পৰা অলপ ভাল হৈছে বাইদেউ।
0: হয়,
1: আপোনাৰ যিহেতু আমাৰ শালি খেতি আৰম্ভ হয়,
0: হয়
1: সেই সময়ত অলপ গ্ৰাহক কম আহে।
0: হয় হয়, আৰু কওকচোন, আপুনি কি গীত শুনিব বিচাৰিছে আজি?
1: আপোনাৰ কুমাৰ চানুৱে গোৱা যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: কুমাৰ চানুৱে গোৱা গীত?
1: হয় হয়
0: হয়, মই আপোনাৰ বাবে বজাম কৰিব ছবিখনৰ এটি গীত।
1: হয়,
0: গীতটি কুমাৰ চানুৱে গাইছে আৰু তেওঁৰ সৈতে গাইছে সঞ্জীৱনীয়ে।
1: হয়
0: হয়
1: বাইদেউ, মোৰ লগত এই মুহূৰ্তত আমাৰ সংঘৰে কেইজনমান বুদ্ধমান মানে সদস্য আছিলে, তেখেতসকলৰ নামবোৰ ক'ব পাৰিম জানো?
0: কওকচোন কওক।
1: হয় হয়, সুজিত ৰয়, প্ৰকাশ বিশ্বাস, ধনঞ্জয় মণ্ডল, প্ৰদীপ মণ্ডল, অজয় বৈদ্য, অজিত সৰকাৰ আৰু মই

0: কিছুমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ। আপোনালোকৰ নিয়ম আছে শ্ৰোতাংালপাৰা লক্ষ্য চহৰীয়া, চানমাৰী ৰূপালী কলিতা, মাইনা দাস, শ্ৰুতিকা আহমেদ, মঞ্জু দাস আৰু সন্মানীয় হৰিকান্ত চহৰীয়া দাদা,
1: ধন্যবাদ জনাইছোঁ। তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ বাবে গীতটি বজাইছোঁ। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।

0: natural.
1: হেল্ল' হেল্ল'
2: বাইদেউ নমস্কাৰ, সুপ্ৰভাত।
1: অঁ সুপ্ৰভাত, নমস্কাৰ। কোনে কৈছে আপুনি? হয়
2: আপোনাৰ ভালনে?
1: হয় ভাল, আপোনাৰ ভাল? আৰু ঘৰত সকলোৰে ভাল?
2: সকলোৰে ভাল আৰু।
1: হয় কওকচোন, আমাৰ হাতত আজি সময় বহুত কম, আপুনি আজি শেষৰ গৰাকী শ্ৰোতা। হয় কওকচোন, কি গীত শুনিব বিচাৰিছে? হয় ধন্যবাদ, ধন্যবাদ। হয় আপোনাৰ সৈতে হয় বেছি কথা পাতিব নোৱাৰিম এতিয়া। হয় গীতটি তেনেহ'লে শুনক আৰু ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে। শ্ৰোতাসকল, এই গীতটিৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ মই, মিতালী বৰবৰে। মই এইখিনিতে ধন্যবাদ জনাব বিচাৰিছোঁ ডিউটি ৰুমত থকা সংগীতা দাসক, লগতে নিয়ন্ত্ৰণ কক্ষত থকা ধীৰাজ বৈশ্য, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতাক। তেনেহ'লে বৰ্ডাৰ ছবিখনৰ এই গীতটি শুনাইছোঁ আৰু এই গীতটিৰ লগে লগে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: নাই আমার লোকপিয়ল আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনক এটি বনগীত অমিয় মোহন দাসৰ কণ্ঠত।

মাটির গান অনুষ্ঠানৰ শেষত শুনক, এটি তিৱা গীত। গীতটি গাইছে অনিতা মিঠি বৰদলৈ আৰু সংগীসকলে।

মাটিৰ গান অনুষ্ঠানটিৰ মানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

ইমান পৰে শ্ৰোতাসকলে, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে এঘাৰ বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ এঘাৰ বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি দুপুরিয়া 12:30 বজাত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্রী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্র বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্র বিতৰণ কৰা হ'ব। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা দিয়া হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হ'ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু উপস্থিত থাকিব। এই কাৰ্যসূচী সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: নিযুত মইনা আৰু নিযুত বাবু, ইয়াৰ কাৰণে আমি ইয়াৰ প্ৰতিটো বছৰৰ কাৰণে নতুন

0: বেছিকৈ ফৰ্ম ফিল আপ কৰোঁ, কাৰণ সকলো ছাত্ৰ ছাত্ৰী কণ্টিনিউটি তেওঁলোকৰ নাথাকে আৰু প্ৰত্যেকটো বছৰৰ অন্তত তেওঁলোকে নতুনকৈ এডমিশ্যন ল'ব লগা হয়। সেইকাৰণে আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰি আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেটচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও মুকলি কৰা হ'ব।
1: বিগত দুই তিনিদিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। বঙাইগাঁও আৰু চিৰাং জিলাৰ কৰ্তৃপক্ষই জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিষয়াসকলে প্ৰকাশ কৰা মতে মঙলবাৰে নিশা প্ৰায় 1 বজাৰ পৰা কুৰিচুৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে। আজি পুৱাৰ ভাগৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ হ্ৰাস কৰা হৈছে যদিও আই আৰু মানাহ নৈৰ জলপৃষ্ঠ এতিয়াও বাঢ়ি আছে। বঙাইগাঁও জিলা প্ৰশাসনে বানপ্ৰৱণ আৰু নৈপৰীয়া এলেকাৰ লোকসকলক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত বাক্য পাঠ কৰিব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বন ধবংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিকচন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, পম্পা চন্দা আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, আছিফ আহমেদ। FM ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই নীলাক্ষী বৰদলৈ। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: পৰাগমালা লাইভ কি সবী শ্ৰোতাওঁ ব্ৰজমোহন প্ৰসাদ কা নমস্কাৰ।

0: इस गीत के साथ ही परागमाला लाइव कार्यक्रम यहीं समाप्त होता है और मैं ब्रजमोहन प्रसाद आपसे लेता हूं विदा।
1: परागमाला परागमाला
2: परागमाला लाइव हुनिले आगबढ़ाले ब्रजमोहन प्रसादे एया आकाशवाणी गुवाहाटीर महाबाहु। আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিস্মিল্লা খা যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ। আঁত ধৰিব ভাস্কৰ জ্যোতি ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোনস্বৰূপ সাহিত্যিকসকল কৌশলী শব্দশিল্পী। তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যলৈ আপোনালোক আটাইকে জনাইছোঁ আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ মাজত উপস্থিত আছে

0: উদীয়মান কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ সাহিত্য সম্পাদক প্ৰাণজিৎ কোচ আৰু উদীয়মান গল্পকাৰ তথা যুৱ লেখক সন্মানপ্ৰাপ্ত অবিনাশ বৰুৱা দুয়োগৰাকীকে আজিৰ যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম।
1: নমস্কাৰ।
0: আজি আমি বহুতো কথা পাতিম তথা কবিতা আৰু গল্প শুনিম। প্ৰথমে মই আহিব বিচাৰিছোঁ প্ৰাণজিৎ কোচৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, আপোনাৰ জন্ম শিক্ষাৰ বিষয়ে কওকচোন।
1: হয়, আচলতে মোৰ জন্ম হৈছিলে ঢেকিয়াজুলিৰ ওচৰৰ এখন সৰু গাঁৱত, যিখনৰ নাম ডুমডুমা, শোণিতপুৰ জিলাৰ অন্তৰ্গত। আৰু মোৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিলে ডুমডুমা প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পৰা গৈ গৈ মাধ্যমিক শিক্ষা আৰম্ভ কৰিলোঁ, তাৰে এখন মজলীয়া বিদ্যালয় আছিলে ডুমডুমা। তাৰপৰা হাইস্কুল সমাপ্ত কৰিছোঁ ডুমডুমা বিদ্যাপীঠ। তাৰ পাছৰ পৰ্যায়ত হোমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা একাদশৰ দ্বাদশ সম্পন্ন কৰি, আৰু বাকীছোৱা কাল মই ডিগ্ৰী সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিখন আমাৰ নালন্দা ৰূপেখীয়া দৰং মহাবিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় কৃষ্ণচূড়া দেশ ৰূপেখীয়াটো, গুৱাহাটী বিশ্ববিদ্যালয়।
0: সাহিত্যৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা?
1: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, যেতিয়াৰ পৰা অলপমান আখৰসমূহ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, বা তেতিয়াৰ পৰাই মাৰ হাতত কিতাপ তুলি দিছিলে আলোচনীবোৰ, তেতিয়া সৰু সৰু কবিতাৰ কিতাপবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপবোৰ, তেতিয়াৰ পৰাই তেনেকৈ পঢ়ি পঢ়ি কেতিয়াবা শিকিবলৈ মন যায়, তেনেকৈ কিবাকিবি লিখিলোঁ। তাৰপাছত মোৰ একেবাৰে সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত অহাৰ কথা যদি কওঁ, দৰং মহাবিদ্যালয়ৰ পৰাই আৰম্ভ হৈছিলে বুলি ক'ব লাগিব, কাৰণ তাৰ পৰা বহুতো অনুপ্ৰেৰণা পাইছিলোঁ। প্ৰথম কথা, মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰথম যেতিয়া লিখোঁ, আমাৰ লেখাটো কাৰোবাক দেখাবলৈ মন যায় যে কেনেকুৱা হৈছে, মানুহজনক বুজি পাইছেনে মই যিটো ভাৱ বুজাবলৈ চেষ্টা কৰিছোঁ। সেইটো মোৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকলক দেখুৱাইছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে যে অধ্যয়ন কৰি গ'লে আৰু উন্নত পৰ্যায় পাবগৈ, কিন্তু লিখিবলৈ আৰম্ভ কৰা তুমি কেতিয়াও নিদিবা। সেই তেনেকৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিলোঁ। তেতিয়াৰ পৰা আৰু অলপমান জাৰ্ণিটো উন্নত হ'ল বুলি ক'ব লাগিব। তেনেকৈয়ে মোৰ কবিতাৰ ক্ষেত্ৰত প্ৰৱেশ ঘটিছিলে, আৰু তেনেকৈ এতিয়াও বৰ্তমান চৰ্চা কৰি আছোঁ। আচলতে চৰ্চাহে কৰি আছোঁ, এতিয়াও মানে যে সাহিত্যিক বুলিব পৰা সেই অভিধাটো হোৱাগৈ নাই।
0: হয়, তথাপি আপুনি খুব সুন্দৰ কবিতা লিখে। সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ ক্ষেত্ৰত আপুনি কবিতাকেই কিয় বাছি ল'লে?
1: আচলতে মনৰ মাজত দোলা দি থকা কিছুমান কথা প্ৰত্যেকে কিছুমান বেলেগ বেলেগ মাধ্যমেৰে প্ৰকাশ কৰে, কিন্তু মই বাছি ল'লোঁ কবিতা, কাৰণ মোৰ যিখিনি মনৰ মাজত চলি থাকে সেই কথাখিনি যাতে কম শব্দৰে, মানে কম সময়ৰ ভিতৰত যাতে সেই ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ, কবিতা যিহেতুকে ভাল পাওঁ, কবিতাকে মাধ্যম হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু নিজৰ সাহিত্যৰ খেতি প্ৰকাশ কৰাৰ ক্ষেত্ৰত।
0: নিজে কবিতা পঢ়ি ভাল পালে মন যায় যে ময়ো কবিতাকেই লিখোঁচোন। যেতিয়া পঢ়ি আমি লেখা এটা পঢ়ি ভাল পাওঁ, আমাৰ নিজৰো মনত এটা ইচ্ছা জাগে যে আমিও লিখোঁ।
1: হয়,
0: আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কেনেধৰণৰ বিষয়বস্তু বাছনি কৰি লয়?
1: আচলতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলে, কিবা প্ৰথমৰ পৰা কওঁ, প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া সেই আমাৰ মনত এটা প্ৰেমৰ ভাৱ উন্মুক্ত হয়। তেতিয়া প্ৰথমতে প্ৰেমৰ কবিতা লিখিছিলোঁ, তাৰপাছত বিভিন্ন আজি আমি ঠাইবোৰ ঘূৰোঁ, তেতিয়া সেই কাহিনীবোৰ বা সেই দৃশ্যপটটোক মানে শব্দ প্ৰকাশ কৰিবলৈ যুঁজিছিলোঁ। তেনেকৈ প্ৰথমতে প্ৰেমৰ লিখিছিলোঁ, তাৰপৰা এতিয়া গৈ গৈ বাস্তৱ জীৱনৰ ওপৰত লিখোঁ। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আজিকালি হতাশা, এই হতাশাৰ ওপৰতো অলপমান বেছিকৈ অধ্যয়ন কৰোঁ, মানে চাওঁ যে কেনে কিয় হয়, বা হতাশাত ভুক্তভোগী হ'লে মানুহজনৰ মানসিক অৱস্থা কেনেকুৱা হয়, বিভিন্ন কাহিনীবোৰ দোলা দি থাকে, সেই বিষয়বস্তুকে লৈ মই বেছিকৈ লিখিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যিটো কৰ্মসংস্থাপন, সেইটো নেপালে ঘৰত যেতিয়া দেউতাৰ সন্মুখত বা মাৰ সন্মুখত ভাতৰ পাতত বহিবলৈ ইচ্ছা নাযায়, তেনেকুৱা বিষয়বোৰ মই আচলতে বাছি লওঁ বাস্তৱ জীৱনতে, ধৰক এতিয়া চলি আছে প্ৰত্যেকৰ জীৱনত। এতিয়া শিক্ষা সাং কৰাৰ পাছত প্ৰত্যেকৰ জীৱনলৈ তেনেকুৱা পৰিস্থিতিবোৰ আহে, সেই পৰিস্থিতিটোবোৰকে কেতিয়াবা আমি ব্ৰাছ এডাল লৈ লৈ বিভিন্ন কথাবোৰ ভাবোঁ, কিন্তু কথা ভাবোঁ, সেইখিনিকে মই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰোঁ আচলতে।
0: হয়, বয়স বাঢ়ি অহাৰ লগে লগে সেই দায়িত্ববোধটো নিজে নিজে আমাৰ মনত জাগি উঠে, যে দেউতাৰ কান্ধৰ ভাৰখন আমি যে নিজৰ ওপৰত উঠাই লওঁ, সেই চিন্তাটো আমাৰ মনলৈ আহে। আপুনি প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল প্ৰেমক বিষয়বস্তু হিচাপে লৈ, আপোনাৰ প্ৰথম কবিতাটো আমি শুনিব বিচাৰিম।
1: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ। আচলতে এই কবিতাটো যেতিয়া প্ৰেয়সী এজনীক বিচ্ছেদিত হয়, সেই তাৰ প্ৰেক্ষাপটত লিখা যে তেওঁ বিবাহ হৈ গ'ল, কিন্তু তথাপি তেওঁ আহ্বান কৰিছে যে আহিছে, পৰিস্থিতিটো বুজি ল'বলৈ, তেনেকুৱাৰ

0: এটা প্ৰেক্ষাপটক লৈ লিখা আৰু কবিতাটো পাঠ কৰি দিওঁ।
1: হয়,
0: আহিবাচোন নৈ পাৰৰ শিমলু জোপালৈ, যদি ব্যস্ত নগৰী বন্দৰ কটাৰ পৰিৱেশে ভাগৰুৱা কৰিছে তোমাক। আহিবা কিন্তু মনক দোলা দি ফুৰা পুৰণি স্মৃতিবোৰ মহানগৰখনৰ ভৰলুৰ পানীলৈ থৈ থৈ, নহ'লে কোনোবাখিনিৰ স্মৃতিয়ে আমাক দুই আকৌ আমনি কৰিব। মই আৱেগিক হৈ পৰিম, তুমি হৈ পৰিবা মৌন, মাত্ৰ বলি থাকিব একাত্মক নোহোৱাৰ এজাক বতাহ। কাৰণ তোমাক পূৰ্বৰ দৰে বুজনি দিয়াৰো যে নাথাকিব মোৰ অধিকাৰ। অধিকাৰ নহয়, তোমাৰ শিৰত জিলিকি ৰোৱা ৰঙা সেন্দুৰ কণে মোক থমকি ৰ'বলৈ বাধ্য কৰিব। কুশলে থাকিবা, আহিবা পাৰিলে নৈ পাৰৰ শিমলু জুবলৈ।
1: খুব সুন্দৰ। আপোনাৰ প্ৰিয় কবি কোন?
0: আচলতে প্ৰিয় কবি বুলি ক'লে মই হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ ভাল পাওঁ। কম কথাৰে বিভিন্ন ভাৱ পৰিস্ফুট হয়, বহল এটা ভাৱাৰ্থ পৰিস্ফুট হয়। তেনেকৈ হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ পঢ়োঁ, নীলিম কুমাৰ ছাৰৰ পঢ়োঁ, আৰু বিভিন্ন কবিতাবোৰ পঢ়োঁ বিভিন্ন লেখকৰ, আৰু নতুন লেখকসকলৰ কবিতাবোৰো যথেষ্ট পঢ়োঁ।
1: আমি যিমানে পঢ়িম সিমানে আমাৰ পৰিসৰ বহল হৈ পৰে আৰু নতুন নতুন চিন্তাৰ আমাৰ মনত আৰম্ভণি ঘটে। আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি কবিতাৰ আঁৰৰ কাহিনী। সাহিত্য চৰ্চা কৰা সকলোৰে মনত এটা হেঁপাহ থাকে, ইচ্ছা থাকে নিজৰ নামটো ছপা আখৰত দেখাৰ তথা এখন কিতাপ প্ৰকাশ কৰাৰ, আৰু আপোনাৰ সেই সপোন আজি বাস্তৱ হৈছে। আপোনাৰ এখন কবিতাৰ পুথি হৈছে কবিতাৰ আঁৰৰ কাহিনী। এই যাত্ৰাটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: আচলতে কবিতা লিখি ভাল পাওঁ কাৰণে মই আচলতে বিভিন্ন বিষয়ে কবিতাবোৰ লিখি গৈছিলোঁ। কেতিয়া ভবা নাছিলোঁ যে ছপা আকাৰে প্ৰকাশ কৰিম, তেতিয়া হয়তো সামৰ্থ্যও নাছিলে আৰু ভবাও নাছিলোঁ যে কবিতা লিখি ভাল পাওঁ, সেইকাৰণে লিখি গৈ আছোঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া আহিলোঁ, মই আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক বহুতখিনি দিলে বা বহুতখিনি পোৱা নোপোৱা হিচাপ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে বহুতখিনি দিলে বুলি ক'ব লাগিব। মই আচলতে নোপোৱাটো থাকেই বহুতে। তেতিয়া সেনেকৈ যিবোৰ কবিতা লিখিছিলোঁ, আচলতে মোৰ ছাৰে যেতিয়া ক্লাছ কৰাই থাকে আগতে বিশ্ববিদ্যালয়ত, তেতিয়া মই কবিতা লিখি থাকোঁ ক্লাছত বহি বহি। তেতিয়া দেখাওঁ, এতিয়া মোৰ আজি মোৰ সন্মুখত মোৰ বন্ধু আছে, তেওঁ জানে, কবিতাবোৰ দেখাওঁ তেতিয়া পাত এটাত লিখি। তাৰপাছত তেওঁলোকে কয় যে সংৰক্ষণ কৰি থোৱা, পাছলৈ হয়তো ছপাকাৰ প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। তেনেকৈ সংগ্ৰহ কৰি গৈছিলোঁ যিবোৰ লিখিছিলোঁ। তাৰপাছত বিগত বৰ্ষৰ যি আমাৰ গ্ৰন্থমেলা, তেতিয়া মই বন্ধুকেইজনমানক আগতে কলেজত লগ পোৱা, তেওঁলোককো ফোন কৰিলোঁ যে এনেকৈ ভাবিছোঁ, তেওঁলোকো যথেষ্ট প্ৰেৰণা দিলে।
1: আপোনাক যদি সোধা হয় যে কবিতা গল্প লিখিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি ক'লে আপোনাৰ মনলৈ প্ৰথমে কি ভাৱ আহে?
0: প্ৰথমে আচলতে মনলৈ বুলি ক'লে আমাৰ আলোচনীসমূহ যিহেতুকে অধ্যয়ন কৰি থকা যায়, সেই সময়ত ছপাকাৰত নিজৰ নামটো প্ৰকাশ কৰিবলৈ এটা ইচ্ছুকতা জন্ম হয় বা ইচ্ছা যায়। তেনেকৈ ছপাকাৰত নিজৰ নামটো আৰু নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰাৰ কাৰণে আচলতে তেনেকৈ চেষ্টা কৰিছিলোঁ।
1: এতিয়া ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যত পৰিকল্পনা আচলতে যিহেতুকে মই গল্পও এনেকৈ লিখোঁ, এতিয়া গল্পৰ পুথি এখন প্ৰকাশ কৰাৰ বাবে যুঁজ চলাই আছোঁ। হয়তো সময় লাগিব, আচলতে মই বহুত বেছি সময় লওঁ। কেতিয়াবা কিবা এটা লিখোঁ, কাগজ এখিলাত লিখোঁ উকা পৃষ্ঠাত, তাৰপাছত সেইটো নিজে পঢ়ি সন্তুষ্টি নাপালে ফালি আকৌ পেলাই দিওঁ, তেনেকুৱা সেই স্বভাৱটো আছে। কাৰণ নিজে যদি সন্তুষ্ট নহওঁ তেতিয়া সেইটো মই পঢ়ুৱৈসকল আগবঢ়াই দিবলৈ টান পাওঁ।
1: শেষ ভালেই সকলো ভাল বুলি কোৱা হয়, গতিকে শেষত এটা ভাল ফলাফল সকলোৱে আশা কৰে। আপুনি যদিও সময় লৈছে তথাপি খুব উন্নত মানৰ কবিতাৰ পুথি আপুনি ইতিমধ্যেই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে, গতিকে আমি আশাবাদী আপোনাৰ ভৱিষ্যতৰ গ্ৰন্থসমূহো তেনেধৰণৰেই হ'ব। আপোনাৰ সাহিত্যৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় আছে। এইখিনিতে আমি আপোনাৰ কেইটিমান কবিতা শুনিব বিচাৰিম।
0: সৰু কবিতা এটা পৰা আৰম্ভণি কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিলে যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ। যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, পাহৰিব খুজিছোঁ তোমাৰ মৃদুভাষিত শোকৰ আত্মযাতনা, বিষাদৰ পৃষ্ঠাবোৰ সামৰি মেলিব খুজিছোঁ হাঁহিৰে সেউজীয়া পৃথিৱী, দুখৰ পাৰ ভাঙি ময়ো হাঁহিব খুজিছোঁ, আঁকিব খুজিছোঁ শূন্যতাৰ আকাশত বিষাদবিহীন ছবি। যোৱাৰ শেষত এবাৰ হাঁহি দিবাচোন, মই হাঁহি হাঁহিয়ে বিদায় ল'ম, তোমাৰ হাঁহিতে বিসৰ্জন দিম তুমি বিহীন বিষাদ বেদনা। অন্য এটি কবিতা, বিষণতাৰত জালি কটা পহু উভতি আহিলোঁ ৰৈ ৰৈ ক্লান্ত হোৱা সূৰ্যাস্ত চাই, আন্ধাৰবোৰে আৱৰি ধৰিলে সপোন পৰিকল্পনা বাস্তৱ, তাৰ সতে জি আছোঁ মই ভগ্ন সপোনবোৰৰ খাৱতি। কবিতাটিৰ শিৰোনামাটি হৈছে আন এটি ফাগুনৰ কবিতা। নিলিখোঁ বুলিও নোৱাৰি বুকু ভেদি ৰখা শব্দবোৰ ভেদি ৰাখিবলৈ, এয়া মোৰ ব্যৰ্থতা হয়।

0: তাৰপিছত মহাবিদ্যালয় পৰ্যায়ত সাহিত্যৰ ছাত্ৰ হিচাপে সাহিত্যৰ বিভিন্ন কিতাপ পঢ়িবলৈ সুযোগ পালোঁ। আৰু তাৰ লগতে যিহেতু আমি সাহিত্যৰ ছাত্ৰ আছিলোঁ, সেইবাবে পাঠ্যক্ৰমৰ অন্তৰ্গতই হওক বা পাঠ্যক্ৰমৰ বহিৰ্ভূতই হওক, বিভিন্ন গল্প, উপন্যাস, কবিতা ইত্যাদিৰ সোৱাদ ল'বলৈ সুযোগ পালোঁ। আৰু এনেদৰে আমি সাহিত্য জগতৰ সৈতে পৰিচয় হ'লোঁ আৰু সাহিত্য চৰ্চাৰ এটা মনোবৃত্তি গঢ়ি উঠিল। আৰু এনেদৰে আমাৰ সাহিত্য জগতৰ প্ৰৱেশ ঘটিলে। সেয়া আজি অব্যাহত ৰাখিছোঁ, সাহিত্য চৰ্চা। সাহিত্যৰ সাধক হিচাপে সাহিত্য চৰ্চা কৰি আছোঁ। মই ক্লাছ এইটত থাকোঁতে প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। আচলতে প্ৰতিজন সাহিত্যিকেই সাহিত্যৰ ক্ষেত্ৰত হাত দিওঁতে প্ৰথমে কবিতাৰ যোগেৰে হাত দিয়ে, পোনপ্ৰথমে কবিতাৰে আৰম্ভ কৰে সকলোৱে। তাৰপিছত তেনেকৈ বিদ্যালয়ৰ হৈ যোৱা সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ যোগেদিয়ে সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ মনোনিৱেশ হৈ গ'ল। মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে গল্পৰ প্ৰতি আকৰ্ষিত হ'লো আৰু সেই অনুসৰি আজি গল্পৰ চৰ্চা কৰি আছো, এনেধৰণে চৰ্চা কৰি আগবাঢ়িছো।
1: জীৱনৰ প্ৰথমটো লেখাৰ অনুভৱ সদায় সুকীয়া, আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব বিচাৰিম।
0: প্ৰথম অনুভৱৰ প্ৰথম যি ৰচনাৰ অনুভৱ, তাত কৈশোৰৰ আকুলতা আছিল আৰু সেই আকুলতাৰ অন্তৰালত হয়তো অন্তৰাত্মাৰ পৰা জাগ্ৰত হোৱা

0: লোকে ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটি আমালৈ আগবঢ়ায়।
1: খুব ভাল লগা এটি ইতিবাচক খবৰ আমাৰ বাবে। আপোনাৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক। আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে। আপোনাৰ মনৰ বতৰা জানি আমাৰ ভাল লাগিছে। এইখিনিতে আমি শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি গল্পপাঠ।
0: গল্পৰ শিৰোনাম কেণ্ডেল। আভৰণৰ ফ্লেটৰ দ্বিতীয় মহলাৰ পৰা গুৱাহাটী চহৰখন এখন জিলিকি থকা মৰিচিকাৰ দৰে দেখা যায়। সন্ধিয়া নামি অহাৰ লগে লগে গুৱাহাটীৰ বুকুত অজস্ৰ দোকান, গাড়ী, ফ্লাইঅভাৰৰ বিজ্ঞাপনৰ পটত পোহৰ জ্বলি উঠে। আভৰণে এই আলোকমালাৰ ফালে চাই থাকে, কিন্তু তাৰ হৃদয়ৰ একোণত এক অদ্ভুত শূন্যতাই বাহ লৈছে। বয়স মাত্ৰ 25, কিন্তু তাৰ হৃদয়ৰ মাজত যেন এটা শতিকাৰ ভাৰ। এটা ভাল চাকৰি, মাহে মাহে একাউণ্টত টকা সোমাই থাকে, মাক দেউতাকৰ স্বাস্থ্যও ভাল, ফ্লেটটো তাৰ নিজৰ, সেইবাবে বন্ধুবৰ্গৰ মাজত সি বৰ ভাগ্যৱান বুলি পৰিচিত। তথাপিও প্ৰতিদিনে ৰাতি টোপনি অহাৰ আগত তাৰ মনত এটা প্ৰশ্নই খোপনি পুতি থাকে, মোৰ আছে নেকি, আৰু যদি নাই তেন্তে কি নাই। তাক দেউতাকে এবাৰ কৈছিল, আভৰণ মানে অলংকাৰ, শৰীৰক সজাবলৈ। কিন্তু ভিতৰখন যদি খালী থাকে অলংকাৰে কি কৰিব পাৰে? এই কথাষাৰ আজিও তাৰ কাণত বাজি থাকে। ঠিক যিদৰে কোনো এটা পুৰণি সুৰ মনৰ একোণত লুকাই থাকে আৰু কেতিয়াবা অজানিতেই ওলাই আহে। আভৰণে সৰুতে বেহেলা বজাইছিল। তাৰ আইতাকে দিছিল বেহেলাখন আৰু কৈছিল, যেতিয়া কথা ক'বলৈ শব্দৰ অভাৱ হ'ব তেতিয়া সুৰে ক'ব। কিন্তু জীৱনৰ দৌৰত, কৰ্মব্যস্ততাত সেই বেহেলাখন এতিয়াও আলমাৰীৰ একোণত ধূলিৰে ঢাক খাই আছে। সি কেতিয়াবা ভাবে মানুহেও এনেদৰেই নিজৰ ভিতৰৰ সুৰটো আলমাৰীত থৈ দিয়ে আৰু বাহিৰত প্ৰদৰ্শনীৰে জীৱন কটায়। সন্ধিয়াৰ চাহকাপ হাতত লৈ আভৰণে ফ্লেটৰ বেলকনিত বহিলেহি। কাষৰ টেবুলত কাফকাৰ মেটামৰফচিছখন, তাৰ কাষতে সি কেণ্ডেল এডাল জ্বলাই লৈছে। চাহকাপ মুখত দিয়াৰ লগে লগে দূৰৰ পৰা এটা সুৰ ভাহি আহিল। প্ৰথমে সি ভাবিলে কাষৰ ফ্লেটত নিশ্চয় কোনোবাই গান বজাইছে, কিন্তু সুৰটো এনেকুৱা আছিল যিটো তাৰ পূৰ্বে সি কেতিয়াও শুনা নাছিল। সুৰটো বাহিৰ নে বেহেলাৰ নে মানুহৰ কণ্ঠৰ, এটা মিহলি সুৰ যিয়ে যেন বতাহতে জন্ম লয় আৰু বতাহতে মিলি যায়। সেই চাহকাপলৈ চালে, চাহকাপৰ ভিতৰত সৰু সৰু ঢৌ উঠিছে, ঠিক যেন কোনোবাই তাৰ চাহকাপৰ পৃষ্ঠত আঙুলিৰে সুৰ বজাই আছে। আভৰণে কাপটো তলত থৈ কাণ পাতি সুৰটো আকৌ এবাৰ শুনিলে, যেন তাৰ ফ্লেটৰ চুকতেই কোনোবাই বজাই আছে, কিন্তু বেলকনিততো কোনো নাই, কেৱল সন্ধিয়াৰ বতাহ আৰু দূৰৈত ব্ৰহ্মপুত্ৰৰ ধ্বনি। আজি অফিচৰ পৰা উভতি আহোঁতে আভৰণে ফুটপাথৰ এখন দোকানৰ ৰেডিঅ' এটাত বাজি থকা সুৰ এটা শুনিছিল। সুৰটো তাৰ চিনাকি লাগিল যদিও শব্দবোৰ ঠিক মনত পৰা নাই। সি কিছু সময়ৰ বাবে ৰৈ গ'ল। দোকানীজনে এটা পুৰণি গ্ৰামোফোন চলাই আছিল। আভৰণে সুধিলে, এই গানটোৰ নাম কি দাদা? দোকানীজনে হাঁহি এটা মাৰি ক'লে, নাম নাজানো নহয়, কিন্তু এই সুৰটো যিয়েই শুনে তেওঁই ৰৈ যায়। কিছুমান সুৰৰ নাম নাথাকে, কেৱল অনুভৱ থাকে। কথাষাৰে আভৰণৰ বুকু চুই গ'ল। সি চাহকাপ টেবুলতে থৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গ'ল। উমানন্দৰ ফালে সূৰ্য মাৰ যাব ধৰিছে। আকাশখন কমলা আৰু বেঙুনীয়া ৰঙেৰে ৰঙীন। নদীৰ পানীত সেই ৰং প্ৰতিফলিত হৈছে যেন নদীখনে আকাশৰ লগত কথা পাতিছে। আৰু তাতেই ঘাটৰ শেষৰটো চুকত এজন বৃদ্ধই হাতত বেহেলা এখন লৈ বহি আছে। বৃদ্ধজনৰ চকুত ওঠত এক শান্ত হাঁহি, আৰু তেওঁৰ বেহেলাখনৰ পৰা ওলাই থকা সুৰটোৱেই আছিল সেইটো সুৰ যিটো সুৰে আভৰণক আকুল কৰি ফুৰিছিল। আভৰণে লগে লগে কাষ চাপি গৈ সুধিলে, ককা, আপুনি এই সুৰটো কেতিয়াৰ পৰা বজাই আছে? বৃদ্ধজনে চকুনে মেলাকৈয়ে ক'লে, যেতিয়াৰে পৰা মানুহে প্ৰথম প্ৰশ্ন কৰিছিল মোৰ আছে নেকি। আভৰণৰ বুকুখন কঁপি উঠিল। আপুনি কেনেকৈ জানিলে মই এই কথা ভাবি আছিলো বুলি? বৃদ্ধই এইবাৰ চকু মেলি চালে। আভৰণে দেখিলে এই চকুযোৰত কোনো প্ৰতিফলন নাই, নাই আকাশ, নাই নদী, আনকি তেওঁ নিজেও নাই। প্ৰতিজন মানুহেই এদিন এই প্ৰশ্ন সোধে, বৃদ্ধই ক'লে, কিন্তু কম মানুহে ইয়াৰ উত্তৰ শুনিবলৈ ৰৈ থাকে। তুমি শুনিব খোজানে? আভৰণে মূৰদুৱে সন্মতি জনালে। তুমি সকলো লাভ কৰিছা, তোমাৰ একো অভাৱ নাই, তেওঁ কথা আৰম্ভ কৰিল, কিন্তু তুমি নিজকে কেতিয়াও লাভ কৰা নাই। তোমাৰ ঘৰ আছে কিন্তু তুমি তাত থকা নাই, তোমাৰ চাকৰি আছে কিন্তু তাত তুমি উপভোগ কৰা নাই। তুমি হাঁহিছা, কথা কৈছা, খাইছা, শুইছা, কিন্তু এই সকলোবোৰৰ মাজত তুমি নামৰ মানুহটো ক'ত? তুমি হেৰাই থকা নাইনে? তেনেহ'লে এই সুৰটোনো কি ককা? এইটোৱেই সেই হেৰুৱা অংশ, বৃদ্ধই ক'লে। বেহেলাখন উঠাই তেওঁ আকৌ বজালে, যিমান তুমি ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিলা সিমান ই গভীৰ হৈ গৈ আছে। প্ৰতিটো বস্তুৰ ভিতৰতে এই সুৰ আছে আভৰণ, চাহৰ কাপত, হৰ্ণৰ শব্দত, বতাহৰ শব্দত, আনকি তোমাৰ উশাহ নিশাহতো। কিয়নো শূন্যতাৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে, ই সকলো ঠাইতে থাকে, ই তোমাৰ থকাখিনিৰ ভিতৰতো আছে।

0: আৱৰণে নদীৰ ফালে চালে। পানীখিনি এতিয়া গাঢ় নীলা হৈ পৰিছে, আকাশৰ শেষ পোহৰ কোনো প্ৰায় নুবুজা হৈছে। তেনেহলে এতিয়া মই কি কৰোঁ, এই শূন্যতাৰ পৰা কেনেকৈ মুক্ত হওঁ? বৃদ্ধই হাঁহিলে, প্ৰথমবাৰৰ বাবে মুক্তি বিচৰাটোৱে ভুল প্ৰশ্ন। তুমি শূন্যতাৰ পৰা পলাব খুজিছা, কিন্তু শূন্যতা তোমাৰ শত্ৰু নহয় আৱৰণ, ই তোমাৰ আটাইতকৈ সত্য সংগী। যিদৰে সংগীতৰ সুৰবোৰৰ মাজৰ নীৰৱতাইহে সেই সংগীতক অৰ্থ দিয়ে, তোমাৰ জীৱনৰ এই শূন্যতাইহে তোমাৰ থকাবোৰক অৰ্থবহ কৰি তোলে। শূন্যতা নাথাকিলে পূৰ্ণতাৰ কোনো অস্তিত্বই নাথাকিব আৱৰণ, শূন্যতা মানেইতো সম্পূৰ্ণতা। তেনেহলে মই সদায় এনেকৈ থাকিব লাগিব নেকি এই সুৰৰ সৈতে? হয়তো এই সুৰেই তুমি আৱৰণ, বৃদ্ধই ক'লে। আৰু কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ শৰীৰটো নদীৰ কুঁৱলীৰ মাজত বিলীন হ'বলৈ ধৰিল, যেনেকৈ ধোৱা বতাহত বিলীন হৈ যায়। প্ৰতিজন মানুহৰেই এটা সুৰ, প্ৰতিজন মানুহেই এটা সুৰ, এটা অসম্পূৰ্ণ সুৰ, যিয়ে সদায় সম্পূৰ্ণতাৰ সন্ধান কৰে। এই সন্ধানেহে জীৱন আৱৰণ, ইয়াৰ লক্ষ্যটো নহয়। আৱৰণে হাতখন আগবঢ়াই বৃদ্ধজনক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বৃদ্ধ, তেওঁৰ বেহেলাখন সকলো নদীৰ লগত একাকাৰ হৈ গ'ল, কিন্তু তেতিয়াও সেই সুৰটো বাজি আছিল, যেন নদীৰ পৰা, শিলৰ পৰা, বতাহৰ পৰা, হৃদয়ৰ গভীৰ কোণৰ পৰা। সি বুজি পালে এই সুৰ কেতিয়াও সম্পূৰ্ণ নহয়, ই সদায় বাজি থাকিব। ফ্লেটলৈ উভতি আহোঁতে চহৰখনৰ প্ৰতিটো শব্দতেই সি এক আকৰ্ষণ অনুভৱ কৰিলে। সি ভাবিলে, মানুহে জীৱনত যিমান পাব বিচাৰে সিমানেই তেওঁ নিজৰ পৰা আঁতৰি যায় নেকি? পূৰ্ণতাৰ সন্ধানত যিমান দূৰ আগবাঢ়ে সিমানেই নিজৰ ক্ষয় হৈ গৈ থাকে নেকি?
1: খুব ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি। আপোনালোকৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক, আগন্তুক দিনৰ বাবে অফুৰন্ত শুভকামনা জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদীয়মান কবি প্ৰাণজিৎ ঘোষ আৰু উদীয়মান গল্পকাৰ অবিনাশ বৰুৱা। যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি আগবঢ়ালে ঝৰ্ণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটির প্রযোজনা করিলে ইন্দ্রজিৎ দাস।

আমার যুববাণীৰ পৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 12 বজাৰ পৰা হিন্দীত আৰু 12:05 পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেটচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও মুকলি কৰা হ'ব।
1: আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত বিদ্যালয়সমূহক প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য দিয়া হ'ব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা চাৰিখনৰ বানত ক্ষতিগ্ৰস্ত 798খন বিদ্যালয়লৈ 2,00,000 টকাকৈ আগবঢ়োৱা হ'ব। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট উন্নয়নখণ্ড কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিশিষ্ট গল্পকাৰ উপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰামধেনু যুগৰ অন্যতম সামাজিক বাস্তৱবাদী লেখকগৰাকীয়ে 1961 চনত ইয়াৰু ইংগম উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। 42ৰ গণ আন্দোলনৰ ভিত্তিত ৰচনা কৰা মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁ 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1983 চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল। নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ উপৰি ৰামধেনু আলোচনীৰ জৰিয়তে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সৃষ্টিত অৰিহণা যোগোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিকগৰাকীৰ ৰচনাৰাজিয়ে চিৰকাল অসমীয়া সাহিত্যক উদ্বুদ্ধ কৰি ৰাখিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে বিশিষ্ট সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অনন্য শৈলীৰে অসমীয়া ভাষা সাহিত্যৰ জগতখনত নতুন যুগৰ সূচনা কৰা ডঃ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিয়ে যুগ যুগান্তৰলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে পুণ্যতিথি উপলক্ষে অসমীয়া সাহিত্যৰ প্ৰথম জ্ঞানপীঠ বঁটা প্ৰাপকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে সাহিত্য, সাংবাদিকতা আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ডঃ ভট্টাচাৰ্য সদায় স্মৰণীয় হৈ থাকিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কিছু সময় পূৰ্বে লোকভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীক শপতবাক্য পাঠ কৰোৱায়। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিশ্বু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। বঙাইগাঁও আৰু চিৰাং জিলাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে মঙলবাৰে নিশা প্ৰায় 1 বজাৰ পৰা কুৰিশ্বুৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হয়। আজি পুৱাৰ ভাগৰ পৰা এৰি দিয়া পানীৰ পৰিমাণ হ্ৰাস কৰা হৈছে যদিও আই আৰু মানাহ নৈৰ জলস্তৰ এতিয়াও বাঢ়ি আছে। বঙাইগাঁও জিলা প্ৰশাসনেও বানপ্ৰৱণ আৰু নৈপৰীয়া এলেকাৰ লোকসকলক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। জিলা কৰ্তৃপক্ষই পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰয়োজন হলে নিয়োগ কৰিব পৰাকৈ দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে। নাগালেণ্ডৰ পৰ্যটন আৰু উচ্চশিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনাই প্ৰবল বানৰ সন্মুখীন হোৱাৰ বাবে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে বান সমস্যা দূৰ কৰাৰ বাবে অসম আৰু নাগালেণ্ডে পৰস্পৰক দোষাৰোপ কৰাৰ পৰিৱৰ্তে একেলগে কাম কৰা উচিত। নাগালেণ্ডত হোৱা অবৈধ খননৰ বাবে উজনি অসমত প্ৰবল বান হোৱা বুলি উঠা অভিযোগত মন্ত্ৰীগৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। শ্ৰী ইমনাই কয় যে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয়ে এই প্ৰাকৃতিক বিপৰ্যয় সম্পৰ্কে পৰস্পৰৰ সৈতে কথা পাতিছে। নাগালেণ্ডৰ মন্ত্ৰীসভাই বিষয়টো সন্দৰ্ভত আলোচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা

আন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেছন আদালত আৰু বিশেষ ফাষ্টট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 394 গৰাকী সাক্ষীৰ নাম সন্নিৱিষ্ট হৈছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বন ধবংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ জনাইছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলিও শ্ৰীলালডুৱামাই মন্তব্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটীত কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। উজনি অসমৰ 4খন জিলাৰ বান প্ৰভাৱিত বিদ্যালয়সমূহক আজি প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য বিতৰণ। পুণ্যতিথি উপলক্ষে জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰথমগৰাকী অসমীয়া বিশিষ্ট সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলৈ ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন আৰু ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 বজাৰ ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 03612661876 আৰু 94354052222 ফোন নম্বৰ দুটা আকৌ এবাৰ কৈ দিছো 03612661876 আৰু 94354052222 এই দুটি নম্বৰত ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব।

0: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী চিনেমা গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনক কিক চিনেমাৰ এটি গীত মহম্মদ ইৰফানৰ কণ্ঠত।

0: আইডিঅ'ৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আগষ্ট মাহৰ প্ৰথম সপ্তাহটোত অৰ্থাৎ 1 আগষ্টৰ পৰা 7 আগষ্টলৈ প্ৰতি বছৰে বিশ্বজুৰি পালন কৰা হয় বিশ্ব স্তনপান সপ্তাহ। এই সপ্তাহৰ সৈতে সংগতি ৰাখি আজি আমি আমাৰ বুলনিত মাতৃদুগ্ধ সম্পৰ্কে কিছু কথা পাতিবলৈ লৈছোঁ। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছে শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থ প্ৰতিম বৰা। ডাক্তৰ বৰা নমস্কাৰ।
1: নমস্কাৰ বাইদেউ,
0: আপোনাক আমাৰ চেনেললৈ স্বাগতম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই আন্তঃৰাষ্ট্ৰীয় স্তনপান সপ্তাহ পালনৰ প্ৰয়োজনীয়তা কি?
1: ইয়াৰ পিছত 3টা বস্তু আছে। আমি প্ৰমোট, প্ৰটেক্ট আৰু এনকাৰেজ ব্ৰেষ্ট ফিডিং বুলি কোৱা হয়। আমি মানুহক এনকাৰেজ কৰিবলগীয়া হয় আৰু আমি এইটো চাবলগীয়া হয় যে প্ৰত্যেকগৰাকী মাকে যাতে নিজৰ শিশুটিক স্তনপান কৰিব পাৰে। আৰু এইটো তাৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'বলগীয়া হয় মাকগৰাকীৰ ফালৰ পৰা, প্লাছ মাকৰ যিটো ছাপৰ্ট ছিষ্টেম, লগত থকা হাজবেণ্ড হওক আৰু বা পৰিয়ালবৰ্গক এনকাৰেজ কৰিবলৈ, আৰু প্লাছ যিটো মাকৰ কাম কৰা যিটো ৱৰ্ক প্লেছ, তাৰ পৰাও মাকগৰাকীক যথেষ্টখিনি

0: সহায় লাগে, যাতে মাকগৰাকীয়ে ভালকে শিশুটিক স্তনপান কৰাব পাৰে আৰু দীঘলীয়াকে স্তনপান কৰাব পাৰে,
1: তেওঁলোকক উৎসাহ দিবৰ বাবে, তেওঁলোকক সজাগ কৰিবৰ বাবে। এতিয়া আপুনি এইটো ক'লে যে আমি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব যাতে মাতৃগৰাকীয়ে সুকলমে আৰু আনন্দৰে সৈতে সন্তানটিক দুগ্ধপান কৰাব পাৰে। এতিয়া যিগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাতৃত্ব লাভ কৰিছে, তেওঁ কেনেকুৱা ধৰণৰ শাৰীৰিক বা মানসিক অৱস্থা থাকিলে তেওঁ সুন্দৰভাৱে এটি সন্তানক মাতৃ দুগ্ধপান কৰাব পাৰে?
0: বস্তুটো এনেকুৱা যে বাইদেউ, আমি মই বহুতক কওঁ এইটো কথা যে এগৰাকী মানুহ যেতিয়া বেবী ডেলিভাৰী হয় তাৰপিছতে ওমেন এগৰাকী আকৌ মাদাৰ হওঁতে সময় লাগে, কিন্তু এই ট্ৰানজিশ্যনটো বৰ সহজ নহয়। আৰু জাষ্ট ডেলিভাৰী হৈ যোৱাৰ পিছতেই মাকগৰাকী যথেষ্ট বিষত থাকে, দুই নম্বৰতে বহু ধৰণৰ হৰ্মনেল চেঞ্জেছ থাকে মানুহগৰাকীৰ, যিটো কাৰণে এটা মানসিক ইমবেলেঞ্চ এটা থাকে, প্লাছ মাক হৈ যোৱাৰ লগে লগে এটা দায়িত্ববোধ আহি যোৱাৰ লগে লগে এটা ষ্ট্ৰেছো থাকে মাকগৰাকীৰ, যে মই এতিয়া মোৰ শিশুটিকো ফিডিং কৰাব লাগিব বা শিশুটিকো যত্ন ল'ব লাগিব, পালন কৰিব লাগিব। এই যিখিনি প্ৰেছাৰ বা যিখিনি ষ্ট্ৰেছ এগৰাকী মাকে যাবলগীয়া হয় প্ৰথম সপ্তাহ বা সপ্তাহৰ ভিতৰত, এইখিনি যথেষ্ট চিন্তনীয়। আৰু মানে মাকগৰাকীক এইখিনি সময়ত যিটো ইম'চনেল ছাপোৰ্ট দৰকাৰ হয়, এইটো আমাৰ প্ৰত্যেকজনৰে দায়িত্ব যে মাকগৰাকীক আমি বুজি পাওঁ আৰু মাকগৰাকীক আমি যদি ছাপোৰ্ট দিব পাৰোঁ ভালকৈ। মাকগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে শিশু জন্ম হৈছে, মাকগৰাকীৰ নিজৰ খোৱা বা হেৰিৰ লগত কোনো সম্পৰ্ক নাই, যিহেতু মাকগৰাকীক যিমানখিনি দৰকাৰ হয় উপযুক্ত পৰিমাণৰ গাখীৰ প্ৰডাকশ্যন কৰিবই, কিন্তু মাকগৰাকীয়ে ভালকৈ ফিডিং কৰাব পৰা, ফিডিং পজিশ্যন কৰিব পৰা, ভালকৈ দীঘলীয়াকৈ ফিডিং কৰিব পৰা, এই গোটেইখিনি কাৰণে কিন্তু মাকগৰাকীক যথেষ্ট ছাপোৰ্ট লাগে। সেইকাৰণে য'ত হস্পিটেলত ডেলিভাৰী হয় তাতে আমাৰ নাৰ্ছিং ষ্টাফৰ এটা বিৰাট ডাঙৰ অৱদান থাকে, খুব ভালকৈ মাকগৰাকীক ছাপোৰ্ট কৰিব লাগিব। আৰু আমি যদি আজিকালি কওঁ যে এণ্টিনেটেল পিৰিয়ড, যেতিয়া প্ৰেগনেঞ্চিৰ সময়তে আচলতে লাষ্ট ট্ৰাইমেষ্টাৰৰ পৰাই মাক এগৰাকীক আমি মানসিকভাৱে ৰেডি কৰিব লাগে, তেখেতক ছায়েন্স যিটো বিজ্ঞান ব্ৰেষ্ট ফিডিঙৰ পজিশ্যনিং কেনেকৈ এটাচ কৰিব লাগে বেবীটো, কি কি ধৰণৰ আমি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ ফিডিঙৰ সময়ত, এইখিনিক যদি মাকগৰাকীক আমি এণ্টিনেটেল পিৰিয়ডতে মানসিকভাৱে ৰেডি কৰি লৈ যাওঁ তেতিয়া মাকগৰাকীৰ কাৰণেও ফিডিংটো এটা একচেপ্টেবল ছিটুৱেশ্যন হৈ পৰে।
1: হয়, অতি সুন্দৰকৈ আপুনি কথাখিনি ক'লে ডাক্টৰ বৰা। এতিয়া জানিব বিচাৰিছোঁ যে মাতৃদুগ্ধত এনে কি গুণ আছে যে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়?
0: মাতৃদুগ্ধটো আচলতে সময়ৰ লগত, শিশুটিৰ অৱস্থাৰ লগত, মাকৰ মানসিক অৱস্থাৰ লগত সলনি হয়, এইটো এডাপটিভ লিকুইড বুলি কোৱা হয়। দুই নম্বৰতে আমি দুই তিনিটা কথা চবেই জানো যে মাতৃদুগ্ধত প্ৰথম তিনিদিনৰ যিখিনি গাখীৰ বা কলষ্ট্ৰাম বুলি কওঁ সেইখিনি হৈছে প্ৰথম প্ৰতিষেধক, আৰু শিশুটিয়ে যিখিনি মাকৰ পৰা কলষ্ট্ৰাম পায় সেইখিনি শিশুটিৰ ইণ্টেষ্টাইনেল যিটো নাভিত যিটো বেক্টেৰিয়েল ফ্লোৰা ডেভেলপমেণ্ট হ'ব, বেবীটোৰ যিবিলাক বহু ধৰণৰ বেমাৰ আজাৰ, যিবিলাক ইনফেকচিয়াছ ডিজিজ বুলি কওঁ, সেই বেমাৰ আজাৰ পৰা শিশুটিক দূৰে ৰাখিব, আৰু প্লাছ শিশুটিৰ কিছুমান হৰ্মনেল ডেভেলপমেণ্টতো সহায় কৰে। আৰু মানুহৰ কেছত চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে বুদ্ধিৰ বিকাশ, আৰু বুদ্ধি বিকাশৰ কাৰণে যিখিনি বস্তু লাগে, যিবিলাক আমি পলি আনচেচুৰেটেড ফেটি এচিডছ বুলি কওঁ, সেইবিলাকৰ চবতকৈ অধিক পৰিমাণ মাকৰ গাখীৰতে আছে। দুই নম্বৰত আমি এটা সদায় এটা জানিব লাগে, আৰু এটা নতুন চাইণ্টিফিক ৰিচাৰ্চ বহুত ওলাইছে যে এনেকুৱাও হয় যে মাকগৰাকীৰ যদি গা বেয়া, মাকগৰাকীৰ যদি মন বেয়া, বা এইটো চাইডে যদি আমি চাওঁ যে শিশুটিৰ গা বেয়া, শিশুটিৰ মন বেয়া, সেইধৰণে কিন্তু মাকৰ গাখীৰটো সলনি হৈ যায়। চ' মাকৰ ওপৰতো গাখীৰৰ কনচেনট্ৰেশ্যন বা কম্পজিশ্যনবিলাক চেঞ্জ হ'ব পাৰে। বহু সময়ত যদি শিশুটিৰ বেমাৰ আছে তাৰ মাকগৰাকীয়ে সেনেকৈ যিবিলাক ইমিউনলজিকেল প্ৰডাক্টছ লাগে সেইবোৰ মাকৰ গাখীৰৰ পৰিমাণটো বাঢ়ি যায়, যে মাকে প্ৰটেকশ্যন দিব পাৰে। সাধাৰণ উদাহৰণ নকৰা যে আমি যদি জীৱ জন্তুত চাওঁ, কাটিলে ছিঙিলে জন্তুটোৱে কাটা ছিঙাটো চেলেকি দিয়ে, আৰু দেখা হৈছে যে যদি শিশুটিৰ বেমাৰ আৰু শিশুটিয়ে যে মাকৰ মিল্কত চাক কৰি আছে, মাকৰ ব্ৰেষ্ট মিল্ক আৰু যেতিয়া বেবীৰ চেলাইভাটো যেতিয়া লগ লাগে, তেতিয়া বেবীটোৱে বেলেগ ধৰণৰ কিছুমান ইমিউনলজিকেল প্ৰডাক্টছো ডেভেলপ কৰিব পাৰে, কনভাৰ্ট কৰিব পাৰে, যিটোৱে শিশুটিক যিবিলাক ইনফেকশ্যন, এইবিলাক কিছুমান বীজাণু আছে, যেনেকৈ ষ্ট্ৰেপ্টোকোকাছ বুলি কওঁ, ষ্টেফাইলোকাছ বুলি কওঁ, এই বীজাণুবিলাকৰ এগেইনষ্টে ইমিউনিটি ডেভেলপ কৰি ল'ব পাৰে নিজেই।
1: অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথা আচলতে আমি বহুতে নাজানো, আৰু কেতিয়াবা এনেকুৱা হয় যে অসুস্থ হৈ থাকিলে গাখীৰ খুৱাব নালাগে বুলিও আগৰ জ্যেষ্ঠসকলে কৈছে।
0: হয়, এটা বস্তু ভাবিব লাগে বাইদেউ, আমি বহু বছৰ আগতে আছিলে WHO-ই এটা বস্তু ওলাইছিলে, আমি এইটো BFHI বুলি কৈছিলোঁ, মানে বেবী ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ, মানে আমি এখন হস্পিটেল য'ত মাকৰ ডেলিভাৰী হয় সেইখন আচলতে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে বেবী ফ্ৰেণ্ডলি হোৱাটো, আমি মাক ফ্ৰেণ্ডলি হোৱাটো কোৱা নাই, বেবী ফ্ৰেণ্ডলি হ'ব কাৰণে তাৰমানে বেবীটো জন্ম হোৱাৰ পিছতেই যিমান সোনকালে পাৰোঁ আমি বেবীটোক মাকৰ লগত দিব লাগিব, মাক আৰু বেবীৰ বণ্ডিঙত আমি সহায় কৰিব লাগিব, আমি এক্সক্লুচিভ

0: ব্রেস্ট ফিডিংটো প্ৰমোট কৰিব লাগিব। তাৰ ছেকেণ্ড বস্তুটো হৈছে যে আমি কিমান সোনকালে ফিডিং কৰাব লাগে। অপাৰেশ্যনৰ কথা নাই, কথাটো হৈছে কি আমি কিমান আমি নিজকে সবল বা ট্ৰেইন কৰি তুলিছোঁ আমাৰ হস্পিটেল ষ্টাফে বা ডক্টৰজনে বা নাৰ্ছগৰাকী ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰী চিজেন ছেকশ্যন এটা হোৱাৰ সময়ত মাকৰ যদিও এনাস্থেছিয়া থাকে বহু সময়ত স্পাইনেল এনাস্থেছিয়া দিয়া থাকে, চ' মাকৰ ওপৰচোৱা এনেও কনচিয়াছ থাকে, মাকগৰাকীও কনচিয়াছ থাকে, কথা পাতি থাকিব পাৰে। চ' ডেলিভাৰী ইমিডিয়েটলি ডেলিভাৰীৰ পিছতেই শিশুটিক মাকৰ স্তনপান কৰিব দিব পাৰি, কোনোবাই সহায় ধৰি দিব লাগিব, বা সেইটো কাৰণে যদি আমাৰ নাৰ্ছগৰাকী ট্ৰেইন হয় তেতিয়াহ'লে বেবী ফিডিং কৰাব পাৰে। আৰু আজিকালি বহু হস্পিটেলত আমি দেখোঁ যে আমি বা আমিও আমাৰ হস্পিটেলত এইটো আৰম্ভ কৰিছোঁ যে ডেলিভাৰী হোৱাৰ পিছতেই মাকগৰাকীক আমি প্ৰথম ব্ৰেষ্ট ফিডিংটো কৰাওঁ। কিয় কৰাওঁ? যিহেতু এই ডেলিভাৰী প্ৰথম সময়খিনিতেই মাকগৰাকী আৰু বেবীগৰাকীৰ যিটো হৰ্মনেল ছিষ্টেম থাকে সেইটো খুব বেছি এক্টিভ হৈ থাকে, আৰু সেইকাৰণে সেইখিনি সময়তে যে আমি ফিডিংটো আৰম্ভ কৰিব পাৰোঁ, বেবীটোৱে ভালকৈ চাকু কৰে আৰু যিমান সোনকালে চাক কৰাব পাৰোঁ মাকৰ মিল্ক প্ৰডিউচিং যিবিলাক হৰ্মনছ সেইবিলাক বেছিকৈ ছিক্ৰেচন হয়, তেতিয়া মাকগৰাকী গাখীৰ সোনকালে নামে, মাকগৰাকীয়ে দীঘলীয়াকৈ ফিডিং কৰিব পাৰে।
1: এতিয়া কিছুমান শিশু ধৰক যদি দুৰ্বল হয় বা কিছু শিশুৱে খাব নিবিচাৰে, চুপিব নিবিচাৰে, তেনে শিশুৰ ক্ষেত্ৰত কি কৰিব?
0: দুৰ্বল মানে আমি দুটা বস্তু ভাবিব লাগে, এটা কিছুমান আছে যে প্ৰিমেচিয়'ৰ বেবিজ যাক আমি হয়তো ব্ৰেষ্ট ফিডিং কৰাব নোৱাৰিব পাৰোঁ প্ৰথম ইনিচিয়েলি, যাক যিটো আমি NICU বা বেবী ৰুমত ভৰ্তি কৰিবলগীয়া হয়, তাতে তেওঁলোকক আমি বিভিন্ন পদ্ধতিলৈকে চামুচেৰে খোৱালোঁ বা আমি পেলাইডে ফিডিং বুলি কওঁ বা টিউব ফিডিং কৰিবলগীয়া হ'ব পাৰে। কিছু শিশু এনেকুৱা থাকে যে জন্মতে ওজন বহুত কম বা সেইকাৰণে তেওঁলোকে ফিডিং কৰিব পৰা নাই, ভালকৈ চাক কৰিব নোৱাৰাৰ কাৰণে আমি আৰু বা প্লাছ তেওঁলোক বেলেগ ধৰণৰ কেয়াৰো লাগে যিটো কাৰণে আমি বেবী ৰুমত ৰাখিবলগীয়া হয়। এটা বেবী যদি ভালকৈ চাক কৰিব নোৱাৰে তাৰ কিন্তু এটা প্ৰমুখ কাৰণ হৈছে আমি দেৰিকৈ ফিডিং ষ্টাৰ্ট কৰা। এইটো জন্ম হৈ যোৱাৰ এঘণ্টাৰ পিছতেই শিশুটিও ভাগৰি যায়, মাকগৰাকীও ভাগৰে আৰু দুয়োজনেই টোপনিত যায়। সেইখিনি সময়ত আমাৰ সেইকাৰণে কোৱা হয় যে যিমান সোনকালে পাৰে আমি সিমান সোনকালে ফিডিং আৰম্ভ কৰিব লাগে। যদি এঘণ্টাৰ পিছত দেৰি হৈ যায় সেই শিশুটিক কিন্তু নেক্সট ফিডিংটো আৰম্ভ কৰোঁতে বহুত দেৰি লাগে, আকৌ যদি শিশুটি একদম দীঘলীয়াকৈ শুই যাব পাৰে, চাক কৰোঁতে কমকৈ চাক কৰিব পাৰে। কিন্তু ইয়াত এটা কথা জনা দৰকাৰী আমি যে শিশুটিক এনেকুৱা কোনো বান্ধা নিয়ম নাথাকে যে 10 মিনিট চাক কৰাবই লাগিব, এটা চাইডে আধা ঘণ্টা কৰাবই লাগিব, কেঁচুৱাই যেতিয়াই বিচাৰে কৰাবই লাগিব, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই। আমি প্ৰথম 3 দিনত মই প্ৰথমতে যিটো ক'লোঁ মাকগৰাকীক এনকাৰেজ কৰিব লাগে, বেবীটোৱে চাক কৰক, ভালকৈ চাক কৰক, আৰু যিমানেই মাকৰ কনফিডেন্সটো বাঢ়ি বাঢ়ি আহি থাকিব যে মই পাৰিছোঁ শিশুটিক লৈ পেলাই, তেতিয়া সেইগৰাকী মাকে ভালকৈ ফিডিং কৰাব পাৰিবই।
1: ডক্টৰ বৰা, আপুনিতো বেছ দীঘলীয়া সময় ধৰি এই চিকিৎসাৰ লগত জড়িত নহয় জানো, আপুনি বহুতো শিশু পাইছে এনেধৰণৰ। এতিয়া জানিব বিচাৰিছোঁ যে বৰ্তমান প্ৰজন্মৰ যিসকল মাতৃ আৰু আমাৰ বয়সৰ 40-ৰ ঊৰ্ধৰ যিসকলৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল, সেই মাতৃসকলৰ মাজত এই স্তনপানৰ ক্ষেত্ৰত বা মাতৃদুগ্ধৰ সজাগতাৰ সময়ত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে?
0: মোৰ এতিয়া প্ৰায় অলমষ্ট 20 বছৰ বেছি হ'ল মই পেডিয়াট্ৰিক্স প্ৰেক্টিচ কৰি থকা, আৰু প্ৰথম চোৱাত হয়তো মই আপুনি কোৱাৰ নিচিনা আমি যিখিনি মাক লগ পাইছিলোঁ সেইখিনি মোৰ নিজৰ বয়সৰ মাক লগ পাইছিলোঁ, চ' সেইকাৰণে মই আমি একেই ধৰণৰকৈ কথাবিলাক বুজি পাইছিলোঁ। দুটা বস্তু আছিলে, এটা সময়ত আছিলে যে মাকবিলাকে ব্ৰেষ্ট ফিডিঙৰ ৰেটটো আমাৰ সময়ত আমাৰ দেশত কমি গৈছিলে, তাৰ একচুৱেলি প্ৰমুখ কাৰণ হৈছে যিটো আমাৰ কমাৰ্চিয়েলাইজেশ্যন অফ যিবিলাক আমাৰ ফৰ্মুলা ফিডিং, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ যিবিলাক আমি প্ৰবচন দেখা পাওঁ সেইবিলাকৰ কাৰণে আমাৰ বুদ্ধিটো ফৰ্মুলা ফিডিঙৰ পিনে গুচি গৈছিলে। তাৰ কাৰণে যিখন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পিছত নিয়ম আনিলে যে আমি ব্ৰেষ্ট ফিডিংটো প্ৰমোট কৰিব লাগিব আৰু আমি ফৰ্মুলা ফিডিংবিলাক আমি এডভাৰটাইজ কৰিব নোৱাৰোঁ বা প্ৰমোট কৰিব নোৱাৰোঁ। তাৰপিছত লাহে লাহে দেখা হ'ল যে মাকবিলাকেও লাহে লাহে এনকাৰেজ হ'ল যে আমি ব্ৰেষ্ট ফিডিং কৰাব লাগে। আজিৰ প্ৰজন্মৰ যিবোৰ মাক, এটা বস্তু ভাল যে নতুন ছ'চিয়েল মিডিয়া হওক বা যিটো নলেজৰ কাৰণে এতিয়া এছেচিবল বিভিন্ন ধৰণৰ গুগল হওক, চ' মাকবিলাক যথেষ্টখিনি পঢ়া শুনা কৰে, চ' মাকবিলাকে সেইকাৰণে এতিয়া প্ৰেগনেঞ্চি সময়ত হ'বলগীয়া কমপ্লিকেশ্যনছ, প্ৰেগনেঞ্চিৰ পিছত কি কৰিব লাগিব, বেবী কেয়াৰ কেনেকৈ কৰিব, যথেষ্টখিনি অৱগত তেওঁলোক, নলেজেবল হ'লে আমাৰ বহু সময়ত কথা ক'বলৈ বা কথা বুজাবৰ কাৰণেও সুবিধা হয়। চ' সেইকাৰণে এতিয়া লাহে লাহে ব্ৰেষ্ট ফিডিং হেৰিটো বাঢ়িছে আৰু বহু মাকে বিচাৰে যে মই প্ৰথম ছমাহ এটলিষ্ট এক্সক্লুচিভ ব্ৰেষ্ট ফিডিংটো কৰাব বিচাৰে। কিন্তু এইখিনি সময়ত আৰু এটা বস্তু আছে, যিমানেই নলেজ বাঢ়ে, যিমানেই আমি জ্ঞান আমাৰ বাঢ়ে, তাৰ লগত ষ্ট্ৰেছো বাঢ়ে, আমাৰ কনফিডেন্স কমে, আৰু যিবিলাক আমাৰ আজি যদি আমি চাব যাওঁ ইভলিউশ্যনৰ পিনৰ পৰা, ইমান দিন আমি যেতিয়া কেভত আছিলোঁ তেতিয়া আমাৰ কোনো জ্ঞান নাথাকিলেও আমি কিন্তু ব্ৰেষ্ট ফিডিঙেই কৰাইছিলোঁ, বিকজ আমাৰ বাকী বস্তু একো আমি নাছিলে আমাৰ হাতত। যিমানেই বস্তু বাঢ়িছে সিমানেই আমাৰ জ্ঞানো বাঢ়াৰ লগত কিন্তু কনফিউজনবিলাকো বাঢ়িছে, আমাৰ আমি খুব বেছি কম্পেৰিজন কৰাৰ কাৰণে আমি হয়তো কেতিয়াবা

0: ভুল পথেৰে গুচি যাওঁ। চ' সেইটো কাৰণে এইখিনি সময়ত মাকগৰাকীক এই ডেলিভাৰীৰ পিছত যিটো মই ছাপৰ্টৰ কথা ক'লোঁ, যিটো এনকাৰেজমেণ্টৰ কথা ক'লোঁ, সেইটো খুবেই দৰকাৰী। আৰু এগৰাকী মাকগৰাকীক যদি আমি এইখিনি সময়ত ভালকৈ এনকাৰেজ কৰোঁ বা ছাপৰ্ট কৰোঁ, মাকগৰাকীয়ে ফিডিং কৰাবৰ কাৰণে বেছি ইজি হৈ উঠে। চ' ব্ৰেষ্ট ফিডিং ৰেটটো ডেফিনেটলি ইণ্ডিয়াত লাহে লাহে লাহে লাহে বাঢ়ি আহিছে। বহু ষ্টেটত আগতে আমি দেখিছিলোঁ যে ব্ৰেষ্ট ফিডিং নকৰিছিলে মানুহে, কিন্তু সেইবিলাক ষ্টেটত আমি দেখিছোঁ যে লাহে লাহে ব্ৰেষ্ট ফিডিং ৰেটটো বাঢ়িছে। ভাল খবৰ হয়।
1: আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আজিকালি প্ৰায় সংখ্যক মাতৃয়ে চাকৰিজীৱী, যদিও আমাৰ মেটাৰনেল লিভ থাকে, তথাপিও এটা সময়ৰ পিছত তেওঁলোকে আকৌ চাকৰিত যোগদান কৰিবলগীয়া হয়। তেনে মাতৃসকলে যিসকলে ধৰক স্তনপান কৰোৱাই আছে, তেওঁলোকে কি কৰিব?
0: তাৰ কাৰণে আমি দুদিনৰ কথা, প্ৰথম কথা হৈছে এতিয়া যিটো আমাৰ চাইল্ড কেয়াৰ লিভ বা যিটো পেইড মেটাৰনিটি লিভৰ কথা আহি আছে, এগৰাকী মাকে মিনিমাম 18 weeks বা ছমাহ এটলিষ্ট পেইড মেটাৰনিটি লিভ দিবৰ কাৰণে কোৱা হৈছে বা দিব দিছে, যাতে মাকগৰাকীয়ে এটলিষ্ট ফাৰ্ষ্ট 6 months কণ্টিনিউছ ব্ৰেষ্ট ফিডিং কৰিব পাৰে, যিটো আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলি কওঁ। আৰু তাৰপিছত যেতিয়া মাকগৰাকীয়ে যেতিয়া কামত যোগদান কৰে, আমাৰ ৱৰ্ক স্পেচ বা ৱৰ্ক এনভাইৰমেণ্টো আমি এনেকৈ গঢ়ি তুলিব লাগিব যাতে মাকগৰাকীয়ে অফিচলৈ যদি শিশুটিক লৈ গৈছে বা এখন যদি হস্পিটেললৈও মাকগৰাকী আহিছে, এটা ব্ৰেষ্ট ফিডিং ৰুম থকাৰ, এটা ব্ৰেষ্ট ফিডিং কৰ্ণাৰ থকা, সেইটো এটা সুবিধা আমি দিব পাৰিব লাগিব। আৰু অফিচবিলাকত সেনেকৈ যদি মাকগৰাকীয়ে মানে অফিচৰ কামৰ মাজতে অলপমান অফ ল'বলগীয়া আহিছে বুলি মই ফিডিং কৰাই আহোঁগৈ বা মই গাখীৰটো এক্সপ্ৰেছ কৰি পেলাই শিশুটিলৈ পঠাই দিওঁ, এইখিনি সময়ত যে তেওঁৰ কোনো পানিছমেণ্ট বা তেওঁৰ কোনো পে'মেণ্ট কাটাচিটি এনেকুৱা নহয়, পেইড টাইম দিব দিছে তেখেতক, মাকে এক্সপ্ৰেছ কৰি ব্ৰেষ্ট মিল্কটো যদি ঘৰলৈ পঠাবলগীয়া হয় পঠাব পাৰে। সেইটো কাৰণে এটা আমি প্ৰত্যেকটো অফিচতে যাতে এটা ভাল ব্ৰেষ্ট ফিডিং বা ব্ৰেষ্ট ফিডিং এনভাইৰমেণ্ট আমি গঢ়ি তুলিব পাৰোঁ, সেইটো চেষ্টা কৰিব লাগিব।
1: হয়, লাগিলে কি চৰকাৰী বা বেচৰকাৰী?
0: চৰকাৰী বা বেচৰকাৰী চবতে একেই।
2: এতিয়া আপুনি জনালে বা আমি ইতিমধ্যে হয়তো বহুতে জানো যে প্ৰথম ছমাহ অকল মাতৃদুগ্ধই খুৱাব লাগে এটি শিশু, কিন্তু শিশুটোৰ যদি বাঢ়ন প্ৰক্ৰিয়াটো অলপ লেহেম হৈছে, ধীৰ হৈছে, তেতিয়া সাধাৰণতে ঘৰৰ মানুহে বা মাতৃগৰাকীয়েও ভাবে অলপ বাহিৰা কিবা খুৱাই দিওঁ নেকি, জলপান অলপ শকত হওক, সাধাৰণতে শকতটোৰ ওপৰতে বহুতে জোৰ দিয়ে। এই ক্ষেত্ৰত আপুনি চিকিৎসক হিচাপে কি ক'ব?
0: দুটা কথা, প্ৰথম কথা হৈছে আমি যেতিয়া ব্ৰেষ্ট ফিডিং কৰাই থকা মাক এগৰাকীয়ে যেতিয়া চেকআপত যায়, আৰু প্ৰথম আমি যিটো ভেকচিন জন্মৰ পিছত 1.5 মাহত যিটো ভেকচিন হয়, সেই ভেকচিনৰ সময়ত আমাৰ ৱেইটটো সদায় খুবেই দৰকাৰী। আৰু আমি সদায় চাব লাগে যে জন্মৰ পৰা যেতিয়া এটলিষ্ট কেঁচুৱাতে 750 grams পৰা 1 kg ওজন যাতে প্ৰথম 1.5 মাহত বাঢ়ে, যদি এইটো বাঢ়িছে তাৰমানে মাকগৰাকীয়ে উপযুক্ত পৰিমাণৰ ফিডিং কৰাই আছে। আৰু এটা কথা সদায় আমি জানিব লাগে যে ব্ৰেষ্ট ফিডিং কৰা কেঁচুৱাটা কিন্তু বৰ বেছি শকত নহয়, এটা মাস্কুলাৰ হয়, ফেটি নহয় কেতিয়াও। ষ্টপ ফিডিং কৰা বেবী এটা সদায় ফেটি হয়, মাস্কুলাৰ কম, মানে ফুপুলা। আৰু সেইকাৰণে আমি ৱেইট যিটো আমাৰ গ্ৰ'থ চাৰ্ট থাকে সদায়, আমাৰ এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো যিখন আমাৰ ভেকচিনেশ্যন কাৰ্ড আছে তাতো আমি দেখোঁ যে ধুনীয়া গ্ৰ'থ চাৰ্ট আছে, আমি সদায় গ্ৰ'থ চাৰ্টখন নিজেও ফ'ল' কৰিব লাগে। যদি গ্ৰ'থ চাৰ্টখনৰ পৰা আমি দেখিছোঁ শিশুটি তলত নামি আহিছে, তাৰমানে আমি জানিম যে হয়তো শিশুটিৰ ৱেইটটো বাঢ়া নাই। যদি ৱেইট বাঢ়া নাই তাৰ কি কাৰণ হ'ব পাৰে? প্ৰথমটো হৈছে আপুনি সোধাৰ নিচিনা উপযুক্ত পৰিমাণৰ গাখীৰ পাইছে নে নাই, তেতিয়াহ'লে আমি প্ৰথমতে ফিডিং টেকনিকটো চাব লাগিব, ফিডিং ডিউৰেশ্যনটোত মাকক এনকাৰেজ কৰিব লাগিব, আৰু মাকে যাতে শিশুটিক এটলিষ্ট যেনেকৈ আমি কোৱা হয় যে 2 বা 2 ঘণ্টা বা 3 ঘণ্টাৰ মূৰত বা শিশুটিৰ অন ডিমাণ্ড ফিডিংটো বঢ়াব লাগিব। ছেকেণ্ডলি, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ফিডিং ভালকৈ কৰাই আছে কিন্তু তাৰপিছতো ৱেইট বঢ়া নাই, তেতিয়া আমাৰ চিন্তাটো থাকে যে ইনফেকশ্যন হৈ আছে নেকি চলো কিবা, তেনেকৈ আমাৰ ইউৰিন ইনফেকশ্যন যদি শিশুত হৈ থাকে তাৰ প্ৰথম লক্ষণটো হয়তো হ'ব পাৰে যে কিছুটোৰ ৱেইট বাঢ়া নাই। 3 নম্বৰতে এনিমিয়া, এটা বিৰাট ডাঙৰ কাৰণ, যিহেতু আমাৰ বহু সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকৰ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত ভোগে, আৰু সেইখিনি সময়তো শিশু এটাৰ উপযুক্ত পৰিমাণৰ ৱেইট নাবাঢ়িব পাৰে, য'ত সাধাৰণ আইৰণ ছাপ্লিমেণ্ট যেই তাৰ গ্ৰ'থত সহায় কৰিব। বা 4 নম্বৰ, যিটো আমাৰ ঠাণ্ডা দিনৰ সময়ত দেখা পাওঁ, সেইটো আমি ক'ল্ড ষ্ট্ৰেছ বুলি কওঁ, শিশুটি বহু দেৰি সময় ঠাণ্ডা পাই আছে, যদি ঠাণ্ডা পাই থাকে তেতিয়াও শিশুটিয়ে কিন্তু ওজন বঢ়াত ভালকৈ উপযুক্ত পৰিমাণ ৱেইট নাবাঢ়িব, বা ৱেইট যিটো পৰিমাণৰ ৱেইটটো বাঢ়িবলৈ তাতকৈ কমকৈ বাঢ়িব পাৰে। মানে অকল ফিডিংটোৱে কাৰণ হ'ব নোৱাৰে, বিভিন্ন বেলেগ কাৰণ থাকে যিবোৰ আমি একেলগতে চাব লাগিব।
2: হয়, মানে চিকিৎসকৰ ওচৰলৈ আহি ভালদৰে পৰীক্ষা কৰোৱাই সঠিক কাৰণটো চিহ্নিত কৰি সেইমতে ব্যৱস্থা
0: ল'ব লাগিব, মানে বাহিৰা বস্তু খুৱাই দিলে যে ৱেইট বাঢ়ি যাব সেইটো নহয়।
2: এতিয়া আপুনি বাৰে বাৰে এটা কথাত গুৰুত্ব দি আছে যে মহিলাগৰাকীৰ দুগ্ধপান কৰোৱাবলৈ যিটো উৎসাহ দিব লাগে, যিটো ছাপৰ্টৰ কথা আপুনি কৈ আছে, এতিয়া সেই ছাপৰ্টটো এখন ঘৰৰ পৰা মহিলাগৰাকীয়ে কেনেধৰণে আশা কৰিব, কাৰ কাৰ পৰা আশা?
0: গোটেই পৰিয়ালবৰ্গৰ চবৰ পৰাই আশা কৰিব, আশা কৰিব নালাগে আচলতে, আমি আচলতে চবেই দিব লাগে। আৰু

0: প্ৰমুখতে আমাৰ আশাটো থাকিব যে তেখেতৰ স্বামীৰ পৰা। আৰু মই বহু সময়তো কথা কওঁ যে এজন দেউতাকেও মানে এজন পিতৃ হ'বৰ কাৰণে যথেষ্টখিনি সময় লাগে। শিশুটি জন্ম হৈ যোৱাৰ লগে লগে বাপেকৰ যিটো দায়িত্ব সেইটো মাকগৰাকীৰ প্ৰতি আৰু বেবীটোৰ প্ৰতি দুটাই সমান থাকিব লাগিব। মাকগৰাকীক বুজা বা মাকগৰাকীক যিখিনি ইম'চনেল ছাপৰ্ট লাগে সেইখিনি আমি পৰিয়ালৰ প্ৰমুখতে আমাৰ শাহু শহুৰেক বা নিজৰ মাক নিজৰ দেউতাক নিজৰ ভনীয়েক ভায়েক চবেই যোনেই শিশুটিৰ খবৰ ল'ব আহে চবেই শিশুটিৰ কিন্তু মাকগৰাকীক ছাপৰ্ট দিয়াটোহে দৰকাৰী। সেইখিনি সময়ত কিছুমান প্ৰশ্ন বা কথা যদি ক'ব নালাগে শিশুটি যে গাখীৰ পোৱা নাই নেকি, শিশুটিয়ে কান্দি আছে, শিশুটি ভোকত আছে নেকি, শিশুটিক ভালকৈ পাৰা নাই নেকি মাকে, এনেকুৱা ধৰণৰ যে কথা এগৰাকী মাকক সোধা হয় সেইখিনি সময়ত মাকগৰাকীৰ কনফিউজন এটা ক্ৰিয়েট কৰা হয়। আৰু মাকগৰাকীৰ মনত যদি এটা কনফিউজন হয় সেইগৰাকী মাকে আকৌ ফিডিং কৰাবৰ কাৰণে কিন্তু বৰ দিগদাৰি পায়। ইয়াতে মাকৰ যিটো মানসিক অৱস্থা সেইটো খুব ইম্পৰ্টেণ্ট।
1: হয়, মাকৰ মানসিক স্থিতিৰ কথা আপুনি ক'লে, লগতে জানিব খুজিছোঁ ধৰক এটি শিশুৱে সাধাৰণতে জন্মৰ পিছতে কিছুবোৰ শুয়ে থাকে ন, বহুত দেৰি দেৰি

0: আমি পৰিয়ালৰ প্ৰমুখতে আমাৰ শাহু শহুৰেক বা নিজৰ মাক নিজৰ দেউতাক নিজৰ ভনীয়েক ভায়েক চবেই যোনেই শিশুটিৰ খবৰ ল'ব আহে চবেই শিশুটিৰ কিন্তু মাকগৰাকীক ছাপোৰ্ট দিয়াটোহে দৰকাৰী। সেইখিনি সময়ত কিছুমান প্ৰশ্ন বা কথা যদি ক'ব নালাগে শিশুটি যে গাখীৰ পোৱা নাই নেকি, শিশুটিয়ে কান্দি আছে, শিশুটি ভোকত আছে নেকি, শিশুটিক ভালকৈ পাৰা নাই নেকি মাকে, এনেকুৱা ধৰণৰ যে কথা এগৰাকী মাকক সোধা হয় সেইখিনি সময়ত মাকগৰাকীৰ কনফিউজন এটা ক্ৰিয়েট কৰা হয়। আৰু মাকগৰাকীৰ মনত যেতিয়া এটা কনফিউজন হয় সেইগৰাকী মাকে আকৌ ফিডিং কৰাবৰ কাৰণে কিন্তু বৰ দিগদাৰি পায়। ইয়াতে মাকৰ যিটো মানসিক অৱস্থা সেইটো খুব ইম্পৰ্টেণ্ট।
1: হয়, মাকৰ মানসিক স্থিতিৰ কথা আপুনি ক'লে, লগতে জানিব খুজিছোঁ ধৰক এটি শিশুৱে সাধাৰণতে জন্মৰ পিছতে কিছুবোৰ শুয়ে থাকে ন, বহুত দেৰি দেৰিলৈকে শুৱে, এতিয়া সেই দীঘলীয়াকৈ শুলে তেওঁলোকক উঠাই পেলাই গাখীৰ খুৱাব লাগেনে?
0: শিশু আচলতে জন্ম হোৱাৰ পিছতে দিনৰ সময় যথেষ্টখিনি শুৱে আৰু 18 ঘণ্টালৈকে সিহঁতে শুব পাৰে, কিন্তু তাৰ ভিতৰতে আমি বিচাৰোঁ যে শিশুটি এটলিষ্ট দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 8টামান ফিডিং পায়। ছ' 8টামান ফিডিং পাব হ'লে এটলিষ্ট 3 ঘণ্টামানত শিশুটি মূৰত ফিডিং পাব লাগিব। কেতিয়াবা যদি শিশুটিয়ে ভালকৈ খাইছে, পেট ভৰাই খাইছে, তেতিয়া 2 ঘণ্টা বা 3 ঘণ্টা বা 4 ঘণ্টালৈকেও কেতিয়াবা শুব পাৰে। তেনেকুৱা নহয় যে 2 ঘণ্টাত উঠাবই লাগিব বা 3 ঘণ্টা হ'লে উঠাবই লাগিব। যদি শিশুটিয়ে ভালকৈ স্তনপান লয়, পেট ভৰাই খায়, তেতিয়া 2 ঘণ্টা বা 3 ঘণ্টা ধুনীয়াকৈ শুব পাৰে। পেচাবটো আমি কেনে এবাৰত আমি হিচাপ নকৰোঁ। পেচাবটো কোৱা হয় যে 24 ঘণ্টাত শিশুটিয়ে 6 বাৰতকৈ বেছি পেচাব কৰিব লাগে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে প্ৰথম 5 ঘণ্টা 6 ঘণ্টা কৰা নাই, একেলগতে 3-4 বাৰ কৰি দিলে, এনেকুৱা হ'ব পাৰে। আমি 24 ঘণ্টাত হিচাপ কৰিব লাগে, প্ৰত্যেকবাৰে মানে 2-3 ঘণ্টাৰ মূৰত চাই থাকিব নালাগে। সেনেকৈ পায়খানাৰো কোনো হিচাপ নাই। বহু সময়ত এনেকুৱা হয় যে শিশুটিয়ে 3-4 দিন পায়খানা কৰা নাই, যিটো কাৰণে আকৌ সন্দেহ কৰা হয় যে গাখীৰ পোৱা নাই নেকি, কিন্তু শিশুৰ পায়খানা আৰু শিশুৰ গাখীৰ খোৱাৰ লগত কোনো সম্পৰ্ক নাই। এটা সম্পূৰ্ণ ভালকৈ গাখীৰ খাই থকা কেঁচুৱা এটাই যোনে ভালকৈ ৱেইটো বাঢ়ি আছে হয়তো কেতিয়াবা 3-4 দিনৰ কাৰণে পায়খানা নকৰিবও পাৰে।
2: এই কথাবোৰ আচলতে আমি মনত ৰাখিব লাগিব স্তনপান কৰাই থাকোঁতে। আচ্ছা, আপুনি কৈ আছিলে যে এগৰাকী মাতৃ প্ৰথমবাৰৰ বাবে যেতিয়া মাতৃত্ব প্ৰাপ্তি কৰে তেওঁ শিশুটিক গাখীৰ খুৱাওঁতে কিছুমান ভংগিমাৰ কথা, সঠিক ভংগিমাৰ কথাও থাকে নহয় জানো, সেই বিষয়েও যদি অকণমান আমাক কৈ দিয়ে আমাৰ শ্ৰোতাসকলৰ নিশ্চয় উপকাৰ হ'ব।
3: ব্ৰেষ্ট ফিডিং ভালকৈ কৰাবৰ কাৰণে আচলতে 2টা বস্তু খুব দৰকাৰী। আমি যিটো এটা পজিশ্যন বুলি কওঁ আৰু এটা এটাচমেণ্ট, মানে শিশুটিয়ে মাকৰ ব্ৰেষ্টত কেনেকৈ লৈছে। আমি শিশুটিৰ পিনৰ পৰা যদি চাওঁ, আমি সদায় চাব লাগে যে শিশুটিয়ে যদি মুখখন পূৰা মেল খাই থাকে, মাকৰ ব্ৰেষ্টৰ যিটো কলা অংশ যিটো আমি এৰিয়লা বুলি কওঁ আৰু নিপল, ফিডিং কৰোঁতে সদায় মন কৰিব লাগে শিশুটিৰ মুখৰ ভিতৰত যদি এৰিয়লাটো যিমানখিনি পাৰে ভিতৰত থাকে কলা অংশডোখৰ, শিশুটিৰ চিনটো বা থুতুৰিটো মাকৰ ব্ৰেষ্টৰ লগত লাগি থাকিব লাগে, শিশুটিৰ পেটটো মাকৰ পেটৰ লগত লাগি থাকিব লাগে আৰু শিশুটিক মানে যিমান পাৰে গাৰ ওচৰলৈ কৰি ল'ব লাগে আৰু সেইটো পজিশ্যনত কেঁচুৱাটো ফিডিং কৰাবৰ কাৰণে এনকাৰেজ কৰিব লাগে। মাকৰ আপুনি কোৱাৰ নিচিনাকৈ যেনেকৈ বহি পেলাই খুওৱা বা থিয় হৈ খুওৱা, সেইটো কথাটো হৈছে যে মাক আৰু বেবী দুটা যদি কমফৰ্টেবল বা বেবীটোৰ কোনো ফিডিং কৰাত কোনো অসুবিধা হ'ব নালাগে। শুই পেলাই খোৱালে কথাটো হৈছে যে একেবাৰে শুৱাই পেলাই খোৱাওঁতে একেবাৰে চিধাকৈ বা ফ্লেট কৰি পেলাই খুৱাব নালাগে, শিশুটিক অলপমান যদি ইনক্লাইন কৰি ল'ব পাৰে বা ওখ কৰি ল'ব পাৰে গাৰুটা দি পেলাই বা মূৰটো বা হাতখন তলত দি পেলাই যদি ওখ কৰি ল'ব পাৰে যে ফিডিং কৰিবলৈ সুবিধা হয় বা চাক কৰোঁতে শিশুটিৰ বেছি সুবিধা দেখা দিয়ে।
1: হয়, আৰু ই নিশ্চয়কৈ শিশু আৰু মাতৃৰ মাজত এটা মানে ওতপ্ৰোত সম্বন্ধ এটা গঢ়,
3: বন্ডিংটো এটা খুব ইম্পৰ্টেণ্ট বস্তু আৰু মাকৰ আৰু শিশুৰ মাজত প্ৰথম বন্ডিংটোৱেই শিশুৰ মাকৰ লগত কেঁচুৱা পেটৰ ভিতৰত থকাৰ পৰাই মাকক ধৰিব পাৰে বা চিনি পায়। মানে কোৱাই হয় যে প্ৰথম শব্দ যিটো শিশুটিয়ে শুনিছে সেইটো হৈছে মাকৰ হাৰ্টৰ শব্দ, হাৰ্ট চাউণ্ডটো শুনি শুনিয়েই শিশুটি পেটৰ ভিতৰত ডাঙৰ হৈছে আৰু ওলাই অহাৰ পিছতো যে মাকৰ ওচৰত কেঁচুৱা এটা যায় আৰু মাকৰ যেতিয়া ফিডিং আৰম্ভ কৰা হয় মাকগৰাকীৰ যিটো ফিলিং যিটো এটাচমেণ্ট সেইটো এটা বন্ডিং এটা ক্ৰিয়েট হয় আৰু সেই বন্ডিংটোৱে মাকৰ গাখীৰ ইনফেক্ট বঢ়া, গাখীৰ বেছিকৈ হোৱা আৰু মাকে ভালকৈ ফিডিং কৰিব পৰাত যথেষ্টখিনি সহায় কৰে। সেইকাৰণে আমি যিমান পাৰোঁ সোনকালেই বেবীটোক মাকৰ লগত দিব লাগে, একেখন বিচনাতে ৰাখিব লাগে আৰু যিমান পাৰোঁ মাকৰ লগত স্কিন টু স্কিন টাচ কৰি ৰাখিব পাৰিলে ফিডিং কৰাত বেছি সুবিধা হয়।
1: হয় হয়,
0: আৰু সেইটো পজিশ্যনত সদায় কেঁচুৱাটোক জগাই জগাই আমি যদি 20 মিনিটৰ পৰা আধা ঘণ্টালৈকে ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰোঁ।
1: ডাক্টৰ বৰা, কেতিয়াবা এনেকুৱাও দেখা যায় যে শিশুটিয়ে গাখীৰ খাবলৈ বা মাকৰ স্তন চুপিবলৈ ইচ্ছা নকৰে, অনীহা প্ৰকাশ কৰে, ই কি কাৰণত হয়?
0: কেতিয়াবা হয়তো এনেকুৱা হয় যে শিশুটিৰ নাকটো বন্ধ হৈ আছে, কিছুতে ভালকৈ ফিডিং কৰিব পৰা নাই, কেতিয়াবা মাকৰ গাখীৰ বেছি থাকে তেতিয়াও কিছুতে ভালকৈ ফিডিং কৰিব নোৱাৰিব পাৰে। সেইকাৰণে কেতিয়াবা যদি আমি দেখিছোঁ শিশুটি কেঁচুৱাটো বহু সময়ত মাকে সোধে যে মোৰ শিশুটিয়ে ব্ৰেষ্টলৈ আহিবই নোখোজে, ব্ৰেষ্টত দিয়াৰ লগে লগে কানি কানি ওলাই আহিব খোজে, মোৰ চাগে গাখীৰ নাই, সেনেকুৱা এটা সন্দেহ হয়। কিন্তু সেনেকুৱা কাৰণ হ'লে গাখীৰ নথকাৰ কাৰণে শিশুটিয়ে নাকানে, যদি নাক

0: লৈ আছে, তেতিয়া শিশুটোৱে ফিডিং কৰাৰ সময়ত উশাহ ল'বলৈ দিগদাৰ পায়, সেইকাৰণে কান্দে। বা কেতিয়াবা মাকৰ গাখীৰ বেছি থকাৰ কাৰণে ফিডিং কৰা আৰম্ভ কৰাৰ লগে লগে মিল্কৰ ফ্ল'টো বাঢ়ি যায়, তেতিয়াও শিশুটোৱে ভয় খুৱাই যায় আৰু সি ফাইট কৰি পেলাই ওলাই অহাৰ নিচিনা কৰে। ছ' সেইকাৰণে সদায় নাকত ভালকৈ ড্ৰপ দিব লাগে। যদি তাৰপিছতো দেখিছোঁ নাই শিশুটোৱে কান্দি আছে, অলপমান গাখীৰ এক্সপ্ৰেছ কৰি পেলাই আকৌ ফিডিং কৰাব চেষ্টা কৰিব লাগে, তেতিয়া শিশুটোৱে ধুনীয়াকৈ ফিডিং কৰিব পাৰে। ফিডিং বস্তুটো হৈছে এনেকুৱা যে মাকৰ গাখীৰটো দুটা ভাগত ওলায়। প্ৰথম গাখীৰ যিখিনি ওলায় আমি ফ'ৰ মিল্ক বুলি কওঁ, সেইখিনিয়ে কোৱা হয় যে শিশুটিৰ পিয়াহ পলোৱাত সহায় কৰে। আৰু পিছৰ অংশ গাখীৰখিনিত আমাৰ ফেটছ বা চৰ্বি বা প্ৰটিনৰ মাত্ৰাটো যথেষ্ট বেছি থাকে আৰু সেইখিনি খালেহে শিশুটিৰ ভোক পলায়। সেইখিনি গাখীৰ খালেহে আচলতে কেঁচুৱাটোৰ ওজন বঢ়াটো সহায় হয়। সেইকাৰণে এটা ফিডিং যদি আমি এটা বস্তুৰ ভালকৈ দিওঁ, তেতিয়া শিশুটিয়ে এটা সম্পূৰ্ণ ফিডিং পায়। শিশুটি যদি আমি পেটটো ষ্টমাক বুলি কোৱা হয়তো যথেষ্ট সৰু, সিহঁতৰ মাত্ৰ 60-90 ml পেটে, সেইকাৰণে সিহঁতে সিমানখিনি গাখীৰেই সিহঁতক দৰকাৰ। আৰু আমি যদি দুটা ফালৰ পৰা খুৱাব চেষ্টা কৰোঁ, হয়তো এনেকুৱা হ'ব যে দুটা ফালৰ পৰা খালি প্ৰথম অংশ গাখীৰেই শিশুটিয়ে খাইছে। সেনেকুৱা ক্ষেত্ৰত কেঁচুৱাটো ভোক নপলোৱাৰ কাৰণে কেঁচুৱাটোৱে বাৰে বাৰে গাখীৰ খাবলৈ বিচাৰিব বা খুব দীঘলীয়াকৈ হয়তো নুশুবও পাৰে। তেতিয়া আকৌ মানুহগৰাকীৰ মনত সন্দেহ হ'ব যে মইতো দুফালেই খুৱাইছোঁ, তথাপিতো মোৰ শিশুটিয়ে পেট ভৰা নাই, তাৰমানে মোৰ গাখীৰ নাই। তো এনেকুৱাবিলাক কাৰণত দিছিলে আমি দেখোঁ যে মাকৰ মনত এটা সন্দেহ হয় আৰু গাখীৰ নাই বুলি এটা সন্দেহ এবাৰ আৰম্ভ হ'লে মাকগৰাকী লাহে লাহে ফিডিং কৰাব নোৱাৰা হৈ উঠে। বেবী ফ্ৰেণ্ডলি আমি খুব আমি এনকাৰেজ কৰিব লাগে। আজিকালি বহু হস্পিটেলত আমি দেখিছোঁ যে বেবী ফ্ৰেণ্ডলি হস্পিটেল ইনিচিয়েটিভ বস্তুটো লাহে লাহে নোহোৱা হৈ গৈছে আৰু আমি কিন্তু এইটো আকৌ ঘূৰাই আনিব লাগে।
1: অতি সুন্দৰ এক ব্যৱস্থা আচলতে। এতিয়া আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম যে শিশু এটিক স্তনপান কৰোৱা বুলি মাতৃগৰাকীয়ে যিহেতুকে গৰ্ভাৱস্থাৰ পৰাই মানসিকভাৱে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ কৈ দিয়কচোন।
0: প্ৰথম কথা হৈছে আপুনি যদি বিচাৰে যে মই মোৰ শিশুটিক চবতকৈ ভাল গিফ্ট বা কি দিম, আৰু তিনিটা বস্তু হয় সদায় আমি বিচাৰোঁ যে আমাৰ শিশুটি বেমাৰ আজাৰ পৰা দূৰত থাকক, আমাৰ শিশুটি পঢ়া শুনাৰ পিনৰ পৰা সদায় সবল হওক, আৰু অন্য যিবিলাক লং টাৰ্ম বা নন কমিউনিকেবল ডিজিজ বুলি কওঁ, যেনেকৈ আজিকালি আমি দেখিম যে ডায়েবেটিছৰ মাত্ৰা বাঢ়িছে, এলাৰ্জিক ডিজিজৰ মাত্ৰা বাঢ়িছে, আমাৰ যিবিলাক কেঞ্চাৰছ যিবিলাকৰ মাত্ৰা বাঢ়ি গৈছে পৃথিৱীত, এইবিলাক যদি আমি কম কৰিব লাগে তেতিয়াহ'লে কিন্তু ব্ৰেষ্ট ফিডিঙৰ এটা বিৰাট ডাঙৰ ৰোল আছে। ইয়াত দুটা বস্তু হয়, এটা বস্তু আমাক কোৱা হৈছে যে যদি নৰ্মেল ডেলিভাৰী হয় মাকৰ আৰু মাকে যদি ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে, এনেকুৱা শিশুৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা, পিছলৈ হাইপাৰটেনশ্যন হোৱা সম্ভাৱনা, বা শিশুটিৰ যিবিলাক ইনফেকচিয়াছ ডিজিজেছ যেনেকৈ আমাৰ নিমনিয়া হওক, ডায়েৰিয়া হওক, এইবিলাকৰ কিন্তু মাত্ৰা যথেষ্টখিনি কমি যায়। দুই নম্বৰতে আমি যিটো ইণ্টেলিজেঞ্চৰ কথা, এতিয়া যুগ, এতিয়া আমাৰ নতুন শিশু যিবিলাক জন্ম হ'ব সিহঁতৰ কম্পিটিশ্যন হ'ব AI লগত। ছ' সেইকাৰণে তেওঁলোকক আমি AIৰ লগত এটা সবল কৰিব লাগিব আৰু সেইকাৰণে তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ দৰকাৰ হ'ব, সেইটো কিন্তু প্ৰথম ছমাহত যিটো মাকৰ ব্ৰেষ্ট ফিডিঙৰ পাব সেইটো অন্য কোনো গাখীৰেই দিব নোৱাৰে, যিমানেই দামী নহওক কিয়, যিমানেই ভাল নহওক কিয়, কিন্তু সেইখিনি আমি কম্পজিশ্যন মাকেগৰাকীয়ে নিজৰ শিশুটিকে দিব পাৰিব ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে। আৰু মাকগৰাকীৰ নিজৰ স্বাস্থ্যৰ কাৰণেও খুব দৰকাৰী ভালকৈ ফিডিং কৰাটো। মাকগৰাকীৰো দেখা হৈছে যে অভেৰিয়ান কেঞ্চাৰ হওক, ব্ৰেষ্ট কেঞ্চাৰ হওক, বা যিবিলাক ইউটেৰাইন কেঞ্চাৰ হওক, সেইবিলাকো মাকৰ যথেষ্টখিনি কমি যায় যদি মাকগৰাকীকে ভালকৈ ব্ৰেষ্ট ফিডিং কৰাব পাৰে।
1: স্তনপানে অকল শিশু এটিকেই নহয় মাতৃগৰাকীকো সুস্থ
0: ৰখাত যথেষ্টখিনি সহায় কৰে।
1: দুগ্ধপান কৰাই থকা সময়ছোৱাত মাতৃগৰাকীয়েও কিন্তু সুষম আহাৰ খাই থকাটো প্ৰয়োজনীয় নহয় জানো?
2: খুবেই দৰকাৰী, বিকজ এগৰাকী মাকৰ প্ৰসৱৰ পিছত বা শিশু ডাঙৰ কৰোঁতে যিখিনি কষ্টৰ সন্মুখীন হয় বা তেওঁৰ যিখিনি নিউট্ৰিশ্যন নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিবৰ কাৰণে লাগে, সেইখিনিৰ কাৰণে মাকগৰাকীক এটা ভাল বেলেঞ্চ ডায়েট লোৱাটো খুবেই দৰকাৰী। কিন্তু এনেকুৱা বহু সময়ত ধাৰণা থাকে যে মাকে হালধি খাব নোৱাৰে, মাকে জ্বলা মছলা খাব নোৱাৰে, মাকে ঠাণ্ডা বস্তু খাব নোৱাৰে বুলি কয় বহুতে। সেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই, মাকে চবেই খাব পাৰে আৰু মাকগৰাকীক খোৱাৰ লগত গাখীৰৰ কোনো অসুবিধা নহয়, বা মাকগৰাকীক খোৱাৰ লগত বোলে শিশুটিৰ পেটত গেছ হ'ব বা পেটত বিষ হ'ব, এনেকুৱা ধৰণৰ কোনো চাইণ্টিফিক ৰিলেশ্যন নাই।
1: হয়, আৰু মাতৃদুগ্ধপানৰ সমান্তৰালকৈ টীকাকৰণো জৰুৰী,
2: খুবেই জৰুৰী, খুবেই জৰুৰী। আমি যেনেকৈ মাক গাখীৰৰ কথা কৈছোঁ বেমাৰ আজাৰ পৰা দূৰত ৰাখিবৰ কাৰণে, সেনেকৈ আমাৰ যিটো ইমিউনাইজেশ্যন শ্বেডিউল, যিটো আমাৰ ভাৰত চৰকাৰ বা যিটো আমাৰ ইণ্ডিয়ান একাডেমি অফ পিডিয়াট্ৰিক্সৰ পিনৰ পৰা দিয়া হয়, আমি জন্মৰ পিছতে তিনিটা ভেকচিন, যেনেকৈ BCG, পলিঅ' আৰু হেপেটাইটিছ বি, ডেৰ মাহত, আঢ়ৈ মাহত, চাৰে তিনি মাহত, ছমাহত, ন মাহত, যেনেকৈ ভেকচিনবোৰ থাকে,

0: নিয়মীয়াকে লোৱাটোৱে খুবেই দৰকাৰ।
1: হয় ডাক্টৰ বৰা, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু মাতৃদুগ্ধ সম্পৰ্কে বহুকেইটি গুৰুত্বপূৰ্ণ কথাই আমাক অৱগত কৰালে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: ধন্যবাদ বাইদেউ,
1: নমস্কাৰ।
0: নমস্কাৰ।
2: শ্ৰোতাসকলে, ইমানবোৰে মাতৃদুগ্ধ মৰ্ত্যৰ অমৃত এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। সমল ব্যক্তি হিচাপে আমাৰ সৈতে উপস্থিত আছিল শিশুৰোগ বিশেষজ্ঞ ডাক্টৰ পাৰ্থপ্ৰতিম বৰা। আজিলৈ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই মই জোনালী বৰুৱাই আজিৰ বোলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আইডিঅ'ৰ বোলনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খা যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ। আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

অপূৰ্ব বেজবৰুৱাৰ ৰচনাৰে মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে আন এটি গীত।

অপূৰ্ব বেজবৰুৱা আৰু হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠৰ গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দিগন্ত বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে 03612661876 আৰু 9435405222 ফোন নম্বৰ দুটা আকৌবাৰ কৈ দিছোঁ 03612661876 আৰু 9435405222 এই দুটি নম্বৰত ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনক ধৰ্মেশ্বৰ নাথ আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি।
1: ধনঞ্জয় ও গান্ধী বধনু

0: বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 পৰা বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নিটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে 2021 চনৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি 7ম মৃত্যুবাৰ্ষিকী আৰু 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু আমানত কম্বুজে নিজ নিজ শিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটক লৈ প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। লোকসভা দিনৰ 11 বজাত মিলিত হোৱাৰ সময়ত সদনে জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই কয় যে এই বিস্ফোৰণে আজি 81 সংখ্যক বৰ্ষ সম্পূৰ্ণ কৰিলে। তেওঁ কয় যে 1945 চনৰ 6 আৰু 9 আগষ্টত চহৰ দুখনত নিক্ষেপ কৰা পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ ফলত লাখ লাখ নিৰীহ লোক নিহত হৈছিল আৰু অগণন লোক আহত হৈছিল। এই ঘটনাৰ পাছত সমগ্ৰ বিশ্ব প্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ বিধ্বংসী প্ৰভাৱৰ বিষয়ে অৱগত হৈছিল বুলি শ্ৰীবিৰলাই মন্তব্য কৰে। অধ্যক্ষগৰাকীয়ে কয় যে সদন গণ বিধ্বংসী অস্ত্ৰ শস্ত্ৰ মুক্ত বিশ্বৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে গোলকীয় শান্তি আৰু সমন্বয় সুনিশ্চিত কৰাৰ বাবে পাৰমাণৱিক অস্ত্ৰ আঁতৰ কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ সংকল্প লয়।
2: आज से 81 वर्ष पूर्व जापान के हिरोशिमा और नागासाकी शहर पर क्रमशः 6 और 9 अगस्त 1945 को परमाणु बम गिराए गए थे। इस अभूतपूर्व त्रासदी में लाखों निर्दोष लोगों ने अपने प्राण गंवाए।

0: तथा असंख्य लोग गंभीर रूप से प्रभावित हुए। ये सभा विश्व को सामूहिक विनाश के हथियारों से मुक्त करने के लिए अपनी प्रतिबद्धता पुनः दोहराती है।
1: সদনে লগতে হিরোশিমা আৰু নাগাসাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ বলি হোৱা লোকসকলৰ স্মৃতিত মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়টো উত্থাপন কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। অধ্যক্ষই কয় যে প্ৰশ্নকাল সংসদৰ কাৰ্যক্ৰমণিকাৰ গুৰুত্বপূৰ্ণ অংশ আৰু প্ৰশ্নকালত প্ৰতিগৰাকী সদস্যই নিজৰ বিষয় উত্থাপনৰ সুযোগ লাভ কৰে। তেওঁ লগতে কয় যে সংসদ আলোচনা, প্ৰশ্ন উত্থাপন আৰু অৱধাৰণাৰ অৰ্থবহ বিনিময়ৰ মাধ্যম। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে কাম কাজ ব্যাহত হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ হুলস্থূলৰ মাজতে প্ৰশ্নকাল আৰম্ভ কৰে। পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে পাহাৰীয়া আৰু সীমামূৰীয়া অঞ্চলৰ আন্তঃগাঁথনি সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াৰ পাছতে আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আদালতৰ বিভিন্ন খালী পদ সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ শ্লোগান অব্যাহত ৰখাত সভাপতিয়ে সদনৰ কাম কাজ দিনৰ 2:15 স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত বাণিজ্য, উদ্যোগ আৰু সাৰ তথা ৰসায়ন বিষয়ক সংসদীয় স্থায়ী কমিটীৰ প্ৰতিবেদন উত্থাপন কৰা হয়। ইয়াৰ পাছতে সভাপতিয়ে শূন্যকালৰ কাম কাজ আৰম্ভ কৰে আৰু কেইবাগৰাকীও সাংসদে জৰুৰী বিষয় উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্ৰতিগৰাকী সদস্যই সদনৰ গৰিমা বৰ্তাই ৰাখিব বুলি তেওঁ আৰু সংশ্লিষ্ট বিষয় সন্দৰ্ভত আশা কৰা হয়। তেওঁ কয় যে প্ৰতিগৰাকী সদস্যই মুক্তভাৱে নিজৰ মন্তব্য ৰখাৰ অধিকাৰ আছে, যদিও নিয়ম আধাৰিত আৰু অৰ্থবহ প্ৰক্ৰিয়াৰ মাজেৰে এয়া কৰা উচিত। ইয়াৰ পাছত অচলাৱস্থা অব্যাহত থকাত সভাপতিয়ে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখে। প্ৰধানমন্ত্ৰী সূৰ্যগড় বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি 19 লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয় যে এই আঁচনিৰ জৰিয়তে 12 লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি 421 কোটি টকা উপাৰ্জন কৰিছে। অজীৱাশ্ম ইন্ধন সামৰ্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশ 2030 চনৰ ভিতৰত 500 গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে।
0: When it comes to the renewable energy, there are a lot of things we have achieved in last few years. I have told it on many forums. From 2.66 gigawatt in 2014, we have reached 300 gigawatt today. That itself speaks the volume. And one more thing, what we should notice is 2.6 gigawatt to 300 gigawatt, and at that time, 123 gigawatt mein grid pura explode ho jata tha. Now we are able to manage almost 280 to 290 gigawatt peak demand.
1: শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উচ্চতম ন্যায়ালয়ে 2021 চনত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠে অভিযুক্তজনৰ জামিনৰ চৰ্ত শিথিল কৰাৰ আবেদন খাৰিজ কৰে। অভিযুক্তৰ অধিবক্তাই প্ৰকাশ কৰা মতে মিশ্ৰৰ ওপৰত থকা বৰ্তমানৰ নিষেধাজ্ঞাৰ বাবে তেওঁ কন্যা সন্তানৰ জন্মদিন উদযাপন পনকে ধৰি পাৰিবাৰিক অনুষ্ঠানসমূহত উপস্থিত থাকিব নোৱাৰে। মুখ্য ন্যায়াধীশে এই আবেদন খাৰিজ কৰি কয় যে গোচৰটোৰ বৰ্তমানৰ পৰ্যায়ৰ এই আবেদন গ্ৰহণ কৰাৰ কোনো ভিত্তি নাই। উল্লেখযোগ্য যে 2021 চনৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাৰ টিকুনিয়া গাঁৱত উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ঘটনাত চাৰিগৰাকী কৃষককে ধৰি মুঠ আঠজন লোকৰ মৃত্যু হৈছিল। ফৰিয়াদী পক্ষৰ অধিবক্তাই উত্থাপন কৰা অভিযোগ অনুসৰি এখন এছ ইউ ভি বাহনে চাৰিজন কৃষকক খুন্দা মৰাৰ পাছতে হিংসাত্মক পৰিস্থিতিত এজন গাড়ী চালক, দুজন বিজেপি কৰ্মী আৰু এগৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাইছিল। এই গোচৰৰ অভিযুক্তসকলৰ ভিতৰত আশীষ মিশ্ৰ অন্যতম। প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি সপ্তম মৃত্যুবাৰ্ষিকী। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ বিৰলাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্ৰয়াত স্বৰাজে তেওঁৰ বাকপটুতা, সংবেদনশীল নেতৃত্ব আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ প্ৰতি অভূতপূৰ্ব নিষ্ঠাৰ বলত ভাৰতীয় ৰাজনীতিত সুকীয়া স্থান অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ কয় যে নেত্ৰীগৰাকীৰ ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ, কৰ্মশৈলী আৰু জনকল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। আমেৰিকাৰ ইউজিৰত অনুষ্ঠিত 20 বছৰ

0: সংবেদনশীল নেতৃত্ব আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ প্ৰতি অভূতপূৰ্ব নিষ্ঠাৰ বলত ভাৰতীয় ৰাজনীতিত সুকীয়া স্থান অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ কয় যে নেত্ৰীগৰাকীৰ ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ, কৰ্মশৈলী আৰু জনকল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। আমেৰিকাৰ ইউজিৰত অনুষ্ঠিত 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ জেভলিন থ্ৰোৱাৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু ডিক্সাছ থ্ৰোৱাৰ আমানাত কাম্বোজে নিজ নিজ ইভেণ্টত অন্তিম ৰাউণ্ডত স্থান দখল কৰিছে। আশীষে পুৰুষৰ জেভলিন গ্ৰুপ এত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই 69.87 মিটাৰ দূৰত্বলৈ দলিয়াই শীৰ্ষ স্থান দখল কৰে। 76.02 মিটাৰ দূৰত্বলৈ দলিয়াই গ্ৰুপ বিৰ শীৰ্ষ স্থান দখল কৰা দক্ষিণ আফ্ৰিকাৰ জেন হেড্ৰিক হেইমেন্সৰ পাছতে তেওঁ সামগ্ৰিকভাৱে দ্বিতীয় স্থান দখল কৰে। 19 বছৰীয়া যাদৱে 76.49 মিটাৰ দূৰত্বলৈ দলিয়াই ব্যক্তিগত আৰু ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ গৌৰৱ অৰ্জন কৰিছে। ইপিনে টি ধৰণীধৰণে সামগ্ৰিকভাৱে 12 নম্বৰ স্থান দখল কৰিছে। গ্ৰুপ বিত তেওঁ 68.07 মিটাৰ দূৰত্বলৈ দলিয়াই পঞ্চম স্থানত থাকে। মহিলাৰ ডিস্কাছত আমানত 52.58 মিটাৰ দূৰলৈ দলিয়াই গ্ৰুপ এৰ যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডত ষষ্ঠ স্থানত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নিটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজি ব্যাহত হয়। প্ৰধানমন্ত্ৰী সূৰ্যগড় বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ আজি 7ম মৃত্যুবাৰ্ষিকী আৰু 20 বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত ভাৰতৰ আশীষ যাদৱ, টি ধৰণীধৰণ আৰু আমানত কম্বোজে নিজ নিজ শিতানৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লৈছো সুচৰিতা সান্যালৰ কণ্ঠৰ ভজন।

শ্রোতাসকলে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। সুচৰিতা কন্যালৰ কণ্ঠত পুনৰ শুনক আন এটি ভজন।

0: প্ৰাচাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 3 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া 12:30 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায়ে সংহত শিক্ষক শিকণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষাৰ্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000টকৈও অধিক টকা সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নদীৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। ইয়াৰ ফলত বেংগাবৰা, মাতংগ চুবুৰী আৰু অহাকা গাঁৱৰ প্ৰায় 100টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হয়। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দুৱামাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি শ্ৰীলাল দুৱামাই মন্তব্য কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে। নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্ৰিত খনন, বনধ্বংস, নদীৰ তলি বাম হোৱা আৰু পাৰস্পৰিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি বুলি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। তেওঁ আবেদনখনৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খনন নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত

0: প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত শুনক কুইন দাসৰ কণ্ঠৰ দুটি গীত। গীতৰ কথা ক্ৰমে অভিজিত বৰ্মন আৰু কেশৱ মহন্তৰ।

কুইন দাসৰ কণ্ঠত অভিজিৎ বৰ্মন আৰু কেশৱ মহন্তৰ কথাৰ গীতগীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ আজি 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 6 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অধিৱেশনৰ কাৰ্যসূচীসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু বিলফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

স্বামী বিবেকানন্দই কৈছিল, আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহ হয়।

আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ লতা মংগেশকৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া দিল এক মন্দিৰ বোলছবিৰ শিল্পীৰ কণ্ঠত এই গীতটি।

এবাৰ আগবঢ়াইছো গুমনাম বুলছবিৰ লতা মঙ্গেশকৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী বোলছবি গীত শুনি আছে। এতিয়া 6:10 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰপিছতে 6:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত কৃষকবাণী শুনিবলৈ পাব।

0: দুগৰাকীকে স্বাগতম।
1: ধন্যবাদ।
0: আমি এই আলোচনাৰ আৰম্ভণিতে মাছৰ কিছু সম্ভাব্য ৰোগৰ বিষয়ে কথা পাতিব খুজিছোঁ। এতিয়া আমাৰ গোটেই বছৰজোৰা মীন পালন হৈ থাকে, কিন্তু সেই বছৰজোৰাত বেলেগ বেলেগ সময় আহে, বিশেষকৈ এতিয়া বৰ্ষাকাল আৰু শেহতীয়াকৈ বানপানীটো বিভিন্ন ঠাইত হয়েই। এইবাৰ বাৰু আমি উজনি অসমত অলপ আগেয়ে নেদেখা বানপানীৰ ৰূপ এটা দেখিছোঁ, কিন্তু বানপানীৰ সময়তো বিভিন্ন ধৰণৰ পানী আহি আমাৰ মুকলি খাল বিলৰ পৰা পথাৰৰ পৰা আহি পুখুৰীত পানী মিহলি হৈ যায়, সেইফালৰ পৰাও বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা হ'ব পাৰে। তথাপি সতত আমি কেনেধৰণৰ ৰোগ আমি দেখোঁ, সেই বিষয়ে অকণমান যদি আৰম্ভণিতে কয়।
1: যদি আমি ৰোগৰ কথা, মাছৰ ৰোগৰ কথা আমি যদি পাতিব যাওঁ, চ' প্ৰথম কথা হৈছে কি, আপোনাৰ আমাৰ ৰোগৰ কথা কোৱাৰ আগতে মই এটা মানে আজিকালি এটা আমাৰ সম্ভাৱ্য যোনটো এটা সমস্যা আমি দেখা পাওঁ, সেইটো হৈছে অক্সিজেন ডিপ্লেশ্যন। ৰোগটোতকৈ এইটো বস্তু বেছি ইম্পৰ্টেণ্ট, কাৰণ ধৰক ৰোগটো আমাৰ নিৰাময় কৰিব পাৰি, অলপ সময় আমি কেতিয়াবা পাই যাওঁ, কিন্তু অক্সিজেন ডিপ্লেশ্যনটো আমাৰ মানুহৰ মাজত এটা এৱাৰনেছৰ প্ৰয়োজন হৈছে। চ' এইটো এটা মানে এনেকুৱা এটা সমস্যা য'ত আপোনাৰ মাছ মৰ্টেলিটি খুব মানে কম সময়ৰ ভিতৰতে হৈ যাব পাৰে, কৃষকৰ বা মীন পালকসকলৰ মানে এটা লছ হ'ব পাৰে।
0: মানে সেই পুখুৰী বা জলাশয়টোত অক্সিজেনৰ
1: অভাৱ হয়, অক্সিজেনৰ অভাৱ। এইটো জেনেৰেলি দেখা যায়, চাপ'জ আমাৰ যদি খুব গৰম পৰে, কণ্টিনিউৱাছলি 4-5 দিন গৰম পৰিলে আপোনাৰ ধৰক এনেকুৱা ধৰণৰ আমাৰ এটা সমস্যা দেখা যায়। আৰু নহ'লে চাপ'জ বৰষুণ দি আছে, আৰু বৰষুণ দিয়াৰ চাপ'জ 3-4 দিন বৰষুণ দি আছে, তাৰপিছত এদিন হঠাতে যেনিবা ৰ'দ দি দিলে, তেতিয়াও এনেকুৱা অক্সিজেন ডিপ্লেশ্যনৰ এইটো এটা সমস্যা দেখা যায়। পুখুৰীবিলাকত খুব মানে এইটো মানে আমাৰ যোনটো ক্লাইমেট চেঞ্জ, আমি যোনটো কওঁ আমাৰ যোনটো জলবায়ু পৰিৱৰ্তন, এইটোৰ লগত ৰিলেটেড। আগতে কিন্তু অসমত এইবিলাক সমস্যা নাছিল, এতিয়া বৰ্তমান এইটো সমস্যা খুব সঘনে আমাৰ প্ৰায় ফোন আহে,
0: দিহা
1: পৰামৰ্শ বিচাৰি, এইটো এটা আমাৰ এটা জ্বলন্ত সমস্যা। এইটো কাৰণে মই এতিয়া যদি আপোনাক চাজেশ্যন হিচাপে যদি মই ক'ব বিচাৰোঁ আমাৰ মীন পালকসকলক, বহুতে ক'ব মেডিচিন বা অক্সিজেন টেবলেট, এইটো এটা খুব মানে আপোনাৰ প্ৰথম কথা হৈছে কি, তাত অলপ মানিটাৰী ইনভলভমেণ্ট মানে পইচা ইনভলভমেণ্ট আছে।
0: চ'
1: আৰু অক্সিজেন টেবলেটটো আপুনি ধৰক বজাৰত পাব নাপাব বা দোকানত আপুনি কেতিয়া পাব, আপোনাৰ ওচৰত নহ'লে আপুনি মজুত ৰাখিব লাগিব, অক্সিজেন টেবলেট পায়। কিন্তু তাতকৈ বেছি এটা ভাল আপোনাৰ উপায় হৈছে কি, আপোনাৰ ওচৰত এটা ৱাটাৰ পাম্প ৰাখি থ'লে আপুনি পুখুৰী পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, পুখুৰী পানীটোকে টানি আনি আকৌ পুখুৰীতে যাতে মানে আপোনালোকে হেৰি কৰি দিয়ে, ৰিচাৰ্কুলেট কৰি দিব লাগে, পেলাই দিব লাগে, যাতে পানীটো মানে চাৰ্কুলেশ্যন হৈ থাকে। আৰু যদি এই অক্সিজেন ডিপ্লেশ্যনৰ এটা মেজৰ যোনটো আমাৰ যোনটো চিম্বল, যোনটো আমি কওঁ যে এইটো অক্সিজেন ডিপ্লেশ্যন হৈছে বুলি আপুনি কেনেকৈ গম পাব, মাছবিলাক যদি খুব বাহিৰত মানে ধৰক ওপৰত মানে পানীৰ ওপৰৰ ভাগত যদি আহি পিনে উশাহ লৈ থাকে বা খেলি থকা দেখা পায়, মুখ মেলি মেলি, সেইটো ৰাতিপুৱা সময়ত জেনেৰেলি দেখা যায় নৰ্মেল, কিন্তু ধৰক আজিকালি দিনৰ ভাগতো দেখা যায়। চ' যদি খুব পুখুৰীৰ ওপৰৰ ভাগত আহি পিনে যদি খুব খেলি থাকে, মুখ মেলি মেলি এনেকৈ অক্সিজেন মানে যোনটো বতাহৰ আমাৰ যোনটো জলবায়ু যোনটো অক্সিজেন ল'বলৈ চেষ্টা কৰি থাকে, তেনে আমি গম পাম যে এইটো এটা অক্সিজেন ডিপ্লেশ্যনৰ এটা সমস্যা হৈছে। এনেকুৱা হ'লে যিহেতু এজন মীন পালকে ধৰক বহুত টকা ইনভেষ্ট কৰেই, অলৰেডি পুখুৰী এটা খান্দোতে বা মীন বা আপোনাৰ খাদ্য এইবিলাকত বহুত মানে পোনা খাদ্য বহুত খৰচ থাকে, গতিকে আৰু আপুনি আৰু অলপ পইচা মানে এড কৰি এটা ৱাটাৰ পাম্প ৰাখি পানীৰ ৰিচাৰ্কুলেশ্যনটো যাতে মেইনটেইন কৰি থাকে, মই ভাবোঁ মীন পালকসকলে কৰিব লাগে। নহ'লে আজিকালি এৰেটৰ চিষ্টেমো আছে, যোনটো আমাৰ পেডেল হুইল এৰেটৰ বা চলাৰ এৰেটৰ বা ইলেক্ট্ৰিক এৰেটৰ, এৰেটৰ এটা ৰাখিব লাগে। কিন্তু এৰেটৰটো এটা সমস্যা কি, ইনিচিয়েলি যদি মাছবিলাকে এৰেটৰ ওচৰত যায়, এৰেটৰটো ঘূৰি থাকে তাৰ হেৰিবিলাক মানে যোনটো উইংছবিলাক, কি হয় মাছবিলাক ওচৰত গ'লে মাছবিলাকৰ মানে অলপ আঘাত প্ৰাপ্ত মানে হেৰি হয়, দুখ পায় মানে, কিন্তু লাহে লাহে যেতিয়া বুজি পায় যে সেইটো ওচৰত যাব মানে ধৰক তেখেতলোকে চেন্সে কয় যেতিয়া যাব নালাগে, আপোনাৰ প্ৰথম একমাহমান কিন্তু এনেকুৱা ধৰণৰ এটা সমস্যা দেখা যায়, অলপ মাছবিলাকৰ মানে গাত ক'ৰবাত আপোনাৰ দেখিব কি ক'ৰবাত ফিনবিলাক এৰি গৈছে, যোনটো ফানবিলাক এৰি গৈছে বা ক'ৰবাত স্কেলবিলাক এৰি গৈছে, ওপৰ ছালটো গুচি গৈছে, এনেকুৱা ধৰণৰ, কিন্তু লাহে লাহে এডজাষ্ট হৈ যায়। চ' বেষ্ট হৈ কি আপোনাৰ ওচৰত ইজি চলিউশ্যন এটা, জেনেৰেলি মই চাজেষ্ট কৰিছোঁ ৱাটাৰ পাম্প এটা ৰাখি আপুনি পুখুৰী পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, মই আকৌ কৈছোঁ গ্ৰাউণ্ড ৱাটাৰ নহয় পুখুৰী পানীটোকে আকৌ আপোনাৰ ৰিচাৰ্কুলেট কৰাটো খুব ইম্পৰ্টেণ্ট। এইটো হৈছে গ্ৰীষ্মকালত আপোনাৰ মানে আমাৰ
0: পুখুৰী পানী লৰচৰ হৈ থাকিব
1: লাগে, লৰচৰ হৈ থাকিব লাগে, হয় হয়।
2: তাৰ কাৰণে কিছুমান ইণ্ডিজিনিয়াছ টেকনিকো আছে যোনবোৰ আমাৰ মানুহসকলে সচৰাচৰ গাঁও অঞ্চলত আমি দেখোৱে, হাঁহ চৰিব এৰি দিয়ে, হাঁহ চৰিলে কি হয় ওপৰৰ ভাগটোৰ পানীখিনি লৰি যায়, তাৰ উপৰিও আমি কিছুমান জেগাত দেখা পাওঁ যে বাঁহ লৈ পিনি অলপ ওপৰৰ ভাগটো পানী যাতে কোবাই দিয়ে যাতে পানীটো চলাচল কৰি থাকিব পাৰে, যাৰ কাৰণে অক্সিজেনৰ পৰিমাণ
0: মানুহো মাজে সময়ে আমি কোনোবা
1: সাঁতুৰি দিব পাৰে,
2: সাঁতুৰি দিব পাৰে, সেইটো এটা ভাল হয়।
1: আৰু নেটিং কৰি দিব লাগে মাছবিলাক অলপ মাজে সময়ে, আমাৰ এইটো ভুল কৰোঁ আমি খুব, মানে নেটিং মানে কি মাছটো এনেই ধৰক আমি প্ৰতি মাহত একবাৰ মাছ ধৰিবলৈ নহয়, মানে মাছটো যাতে চলাচল কৰে তাৰ কাৰণে একবাৰ আমি পুখুৰী পানীটো যাতে লৰাই দিব পাৰোঁ, এনেকৈ ধৰণৰ একবাৰ নেটিং কৰিলে মাছবিলাকৰ গ্ৰ'থো বাঢ়ে সেনেকৈ কৰিলে। চ' এইটো এটা ইম্পৰ্টেণ্ট এটা মানে আমাৰ বিষয়, সেইটো এটা জ্বলন্ত সমস্যা যিহেতু। আৰু এটা কথা ইয়াতে কৈ থওঁ যে মানে ঠিক আছে আপুনি ৱাটাৰ পাম্প ইউজ কৰিছে, সেইটো হৈছে আপোনাৰ মানে আপোনাৰ হৈছে আমাৰ থেৰাপেটিক যোনটো মেজাৰ, আমি হৈ যোৱাৰ পিছত সমস্যা মানে আমি ব্যৱহাৰ কৰা এইখিনি বস্তুখিনি যদি আপুনি প্ৰতিৰোধ কৰিব বিচাৰে তেনেহ'লে পুখুৰীটো চাফা কৰি ৰাখিব লাগিব। মেইনলি অক্সিজেন ডিপ্লেশ্যন তলৰ যোনটো আমাৰ অৰ্গেনিক লোড মানে আমাৰ খাদ্য দিলোঁ বা এনে যোনটো বোকা যে বা গেট যোনটো জমা হয় পুখুৰীৰ তলত তাৰ কাৰণে হয়। মানে আমি জেনেৰেলি আমাৰ বিজ্ঞানসন্মত মীন পালনত আমি কওঁ যে আপুনি 3 বছৰ মূৰে পুখুৰীটো চাফা কৰিব, কিন্তু আজিকালি যোনটো আমাৰ অনলি দানা মানে আজিকালিতো আমাৰ সম্পূৰ্ণ নেচাৰেল ফুড নহয়, দানা বেছ মানে আৰ্টিফিচিয়েল ফুড বেছ ফাৰ্মিং, গতিকে দানা যিমানে দিওঁ এই অৰ্গেনিক লোডটো বা গেটটো বেছি জমা হয়। গতিকে পাৰিলে মইতো আজিকালি ছাজেষ্ট কৰোঁ যে 1 বছৰ বা 2 বছৰ মূৰে মূৰে পুখুৰীৰ তলটো আমি সম্পূৰ্ণ চাফা কৰি চূণ দি পিনে সম্পূৰ্ণ মানে পানীটো ড্ৰাই কৰি দিবলৈ কৈছোঁ, পানীটো ড্ৰাই কৰি তলৰ গেটটো আঁতৰাই দিব লাগে, আঁতৰাই পিনে তাত চূণ দি দেন এগেইন নতুন পানী ৰিফিল কৰি ধৰক এইটো কৰিলেও আপোনাৰ অক্সিজেন ডিপ্লেশ্যনৰ কিন্তু প্ৰব্লেমটো চলভ হ'ব।
0: এই পুখুৰী চাফা কৰা এই কামটো নিশ্চয় খৰালি কালত কৰা ভাল
1: হ'ব। হয় হয় হয়, যেতিয়া পানী লেভেল একদম
0: কমি থাকে
1: কম থাকে সেইটো
0: সময়ত কৰা ভাল। বা আমি যেতিয়া মাছ ধৰিলোঁ ধৰক আমি বহুত ঠাইত দেখোঁ মাঘৰ বিহুৰ আগে আগে বহুতে মাছ ধৰে, গতিকে তেনেকুৱা সময়ত যেতিয়া মাছখিনি উঠোৱা গ'ল এইখিনি বিক্ৰী কৰিলে বা যি হওক তেতিয়া তাৰ পাছতে পুখুৰীটো আবার সিঁচি দিয়াটো ভাল।
1: সিঁচি আপোনাৰ সিঁচি পিনে ধৰক চাফা কৰি দিয়াটো আমি আমি কি কৰোঁ আমাৰ ধৰক
0: পুখুৰীটো সিঁচাই নহয় গোটেই টটলটো অকণমান খানি চাফা কৰি
1: চাফা কৰি দিয়াটো ভাল। আৰু আমি কি কৰোঁ ধৰক আপুনি আপুনি ক'লে আমি এতিয়া মাঘৰ বিহুত মাছ ধৰোঁ, বোকাতে আমি বোকা গছকি গছকিয়ে মাছ ধৰোঁ, কথাটো বুজিছেনে? সেই বোকাবিলাক মানে আমি আঁতৰাব লাগে, আমিতো আকৌ ৱাটাৰটো ৰিফিল কৰি দিওঁ নহয়, সেই বোকাটো আঁতৰাই দিব লাগে
0: বোকাখিনি একেবাৰে গেটখিনি
1: গেটখিনি
0: আৰু চূণ দি
1: চূণ দি চান ড্ৰাইং কৰি দিব লাগে সূৰ্য পোহৰত মানে আপোনাৰ মানে শুকাব দিব লাগে, তাৰপিছত চূণ দি পিনে আপোনাৰ ধৰক আপুনি আমি ধৰক পানীটো ৰিফিল কৰিব পাৰোঁ।
0: এতিয়া এইখিনি হৈ গ'ল আমাৰ যিটো অক্সিজেনৰ অভাৱ হোৱাৰ এটা সমস্যা, আৰু সেইটোৱে খুব যেতিয়া জটিল ৰূপো ল'ব পাৰে, জটিল ৰূপ ল'লে কি কি হ'ব পাৰে বাৰু, কেনেধৰণৰ সমস্যা হ'ব পাৰে?
1: জটিল ৰূপ ল'লে ধৰক আপোনাৰ প্ৰথম কথা হৈছে আমাৰ মাছ মৰ্টেলিটি মানে আপোনাৰ মাছৰ যোনটো মানে একেৰাহে কি যেনে আপোনাৰ গোটেই ক্ৰপটোৱে নষ্ট হৈ যাব পাৰে মানে একেবাৰে।
0: আমি আমি কোৱা শুনো যে পুখুৰীত মাছ মৰি উপঙি আছে, বহুতে কয় কোনোবাই আহি বিহ দি দিলে, যে এইটো অক্সিজেনৰ অভাৱৰ কাৰণে এই ঘটনাটো ঘটিব।
1: এইটো আচলতে বিহ দিয়াটো বাৰু সেইটো ধৰক সেইটোত মই কমেণ্ট কৰিব নাযাওঁ, কাৰণ সেইটোতো ধৰক মই নেদেখাকে ধৰক সেইটো কমেণ্ট কৰা টান, কিন্তু মেইনলি মাছ যদি উপঙি আহে উপঙি মানে যদি থাকে ওপৰত বা মাছ যদি মৰি গ'ল, বহুত মাছ একেলগতে মৰি গৈছে জেনেৰেলি গৰমৰ দিনত খুব বোলে ৰ'দ পৰিছে মাছ মৰিছে, এইটো মই ভাবোঁ সম্ভাৱ্য কাৰণটো আপোনাৰ এইটো অক্সিজেন ডিপ্লেশ্যন
0: অক্সিজেনৰ অভাৱ হয় তাৰ কাৰণেও হ'ব পাৰে যেতিয়া যদি মানে জটিল ৰূপ লয়গে।
1: হয় হয়।
0: আচ্ছা, আৰু ইয়াৰ বাহিৰেও এনে মাছৰ কেনেধৰণৰ সম্ভাৱ্য ৰোগ আমি দেখা?
1: এতিয়া আমাৰ গ্ৰীষ্মকালত দুদিনমানৰ আগতে মোৰ মানে এটা ফোনো আহিছিল পাৰ্চনেল মানে কণ্টেক্টত, মানে ধৰক এতিয়া উকণি অলপ প্ৰব্লেম হয়, মাছৰ উকণি অলপ আমাৰ উকণি আৰু যোনটো আৰগুলাছ বুলি কওঁ আমি যোনটো মানে আমাৰ অসমীয়া ভাষাত আমি এইটো উকণি মাছৰ উকণি বুলি মানে আমাৰ যোনটো কৃষকৰ ভাষাত মীন পালকসকলৰ ভাষাত উকণি বুলি কোৱা যায়, আৰু এটা আছে লাৰ্নিয়া বুলি, দুটা আছে, এটা আৰগুলাছ এটা লাৰ্নিয়া, চ' দুইটাকে আমি কমনলি উকণি বুলিয়ে কওঁ।
0: চ' এটা দেখা পোৱা যায় নেকি?
1: দেখা পোৱা যায় মানে উকণিটো চাই অলপ আপোনাৰ ব্লেক কালাৰ টাইপৰ, কিন্তু লাৰ্নিয়াটো কিন্তু অলমষ্ট অলপ হোৱাইট কালাৰ টাইপৰ,
0: কালাৰ ডিফাৰেঞ্চ আছে,
1: ৰং নোহোৱা নিচিনা। উকণি হ'লে কি হয় আপুনি এনেই আমি মন কৰোঁ মাছবিলাকৰ মাথাবিলাক অলপ ডাঙৰ হৈ যায় আৰু বডিটো অলপ মানে আপোনাৰ হেৰি হৈ যায়, বডিটো মানে মানে তলৰ যোনটো যোনটো ফ্লেছ পাৰ্ট যোনটো মানে মেইন বডি পাৰ্টটো এইটো মানে অলপ পাতল মানে লেৰেলা টাইপৰ হৈ যায়, সৰু হৈ যায়, মাথাটো ডাঙৰ আৰু বাকী বডি পাৰ্টটো সৰু। চ' এইটো মানে মেইনলি উকণিটোৱে মানে নিউট্ৰিশ্যনটো লৈ লয় মানে শুহি লয় পাৰ্টিকুলাৰলি বা ব্লাডটো শুহি ল'ব পাৰে। চ' এনেকুৱা ধৰণৰ ইয়াৰ কাৰণে কিন্তু আপোনাৰ আমাৰ যোনটো আমাৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে এটা মেডিচিন আমাৰ ৰেডি কৰিছিল, আমাৰ গৱেষণাৰ অন্তৰত সেইটো প্ৰস্তুত হৈছিল মেডিচিনটো, আৰ্কিয়ৰ বুলি, আৰ্কিয়ৰ খুব ভাল ৰিজাল্ট দিয়ে মেডিচিনটো, প্ৰতি বিঘাত আপুনি প্ৰায় 40 ml মানকৈ দিব লাগে পানী কালি, দেন আফটাৰ 4 to 5 days একবাৰ দিয়াৰ পিছত 4 to 5 days পিছত আকৌ একবাৰ দিব
0: পাৰে। জুলীয়া ঔষধ এইটো?
1: জুলীয়া ঔষধ হয়। আৰু আপোনাৰ এইটো এতিয়া বৰ্তমান আগতে ফিস্কোফেট আমাৰ পাণবজাৰত ফিস্কোফেডৰ যোনটো অফিচ, ফিস্কোফেডে আগতে ৰাখিছিল এই ঔষধটো, এতিয়াও তেখেতলোকে মোক সেইদিনাখনে মানে মোক ফোন কৰোঁতে মই তেখেতলোকক কণ্টেক্টটো দিছোঁ কলকাতাৰ কোন আমাৰ, কাৰণ লাইচেঞ্চ কৰা হৈছে, আমিতো নিজে নেবেচোঁ গোটেই ধৰক, চ' কোম্পানীৰ এড্ৰেছ ডিটেইলছ দিছোঁ, তেখেতলোকে অৰ্ডাৰ কৰিম বুলি কৈছে, চ' ফিস্কোফেডৰ লগত কণ্টেক্ট কৰিলে, পাণবজাৰত যোনটো ফিস্কোফেড আছে আমাৰ গুৱাহাটীত, তেখেতলোকৰ লগত কণ্টেক্ট কৰিলে আমাৰ এই মেডিচিনটো পোৱা যাব। চ' 40 ml পাৰ বিঘা পানীত মিক্স কৰি আপুনি ছটিয়াই দিব লাগিব, আৰু সদায় এইটো মেডিচিনটো ইউজ কৰোঁতে যিকোনো মেডিচিন নট অনলি আৰ কিয়ৰ, আমি চাব লাগে যাতে বৰষুণ দিয়া দিনত দিনা মানে আমি মেডিচিন ইউজ কৰিব নালাগে, ৰ'দ দিয়া দিনাখনে বা 3-4 দিন বৰষুণ দিলে, এদিন ৰ'দ দিলে, সেনেকুৱা দিনতো আমি ইউজ কৰিব নালাগে।

0: বুলেট কণ্টিনিউলি তিনি চাৰিদিন দি আছে, এনেকুৱা টাইমতহে মেডিচিনটো আমি দিব লাগে যে বেছি ইফেক্টিভ হয় মেডিচিনটো।
1: সেইটো কথালে মন কৰিব লাগিব। এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে, আমি ইয়াত আমি কথা পাতি আছোঁ পদ্ধতিগতভাৱে মীন পালনৰ কথা, নিজা পুখুৰী, কিন্তু আমি বহুত সময়ত দেখোঁ যে বেলেগ বেলেগ বিল, নৈ ইত্যাদিৰ পৰাও মাছ আনি পেলাই বিক্ৰী কৰে আৰু যিবিলাকৰ দাম অকণমান বেছিয়ে হয়, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ বেপাৰীয়ে কয় দাদা এইটো নদীৰ মাছ সেইকাৰণে ইমান দামী বুলি তেওঁলোকে ব্যাখ্যা কৰে। তথাপি এই যেতিয়া আমি বিল বা নদীৰ পৰা যেতিয়া মাছ আনে, আমিতো তাত নাজানো তাত কেনেধৰণৰ প্ৰদূষণৰ উৎসৰ পৰা হয়তো আনিবও পাৰে, লেতেৰা পানীও হয়তো মিহলি হৈ আছে, তেনে ক্ষেত্ৰত কোনবিলাক কথা আচলতে মন দিব লাগে?
0: আপোনাৰ জেনেৰেলি আমাৰ নদীৰ মাছ বুলি যদি কোৱা যায়, প্ৰথম কথা হৈছে কি, নদীৰ মাছ বুলি যদি আমাৰ কোৱা যায় তেনেহ'লে ধৰক আমাৰ নদীৰ মাছবিলাক প্ৰায় ছেফ ফৰ কনজামশ্যন, প্ৰপাৰ যদি আমাৰ ব্ৰহ্মপুত্ৰ বা যিকোনো নদীৰ যদি হয়। আৰু অসমত মই যিমান দূৰ জানো এনেকুৱা ধৰণৰ কোনো পলিউটেড মানে ধৰক আমাৰ জলাশয় নাই, হাইলি পলিউটেড। ধৰক আমাৰ জেনেৰেলি এই প্ৰব্লেমটো ধৰক আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান বেল্টত আছে, ধৰক এতিয়া কানপুৰ ছাইডে আপোনাৰ লেডাৰ ইণ্ডাষ্ট্ৰি বহুত আছে, গোটেই লেডাৰ ইণ্ডাষ্ট্ৰি ৱেষ্ট প্ৰডাক্ট আপোনাৰ গংগা মানে আমাৰ গংগা নদীত ডাইৰেক্টলি মানে বা পাটনাৰ এইটো এৰিয়াত আমাৰ ইণ্ডাষ্ট্ৰি আছে, গোটেই আমাৰ পলিউশ্যনৰ যোনটো আমাৰ যোনটো ইণ্ডাষ্ট্ৰি যোনটো ৱেষ্ট প্ৰডাক্ট নদীখনত এৰি দিয়ে, গতিকে তাত অলপ ধৰক হেৰিটো থাকিব, তাত সেইখিনি মাছৰ মানে সেইটো ছাইডৰ মাছত অলপ প্ৰব্লেম থাকিব পাৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশেতো মই এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি, এনেকুৱা ধৰণৰ মেজৰ ইণ্ডাষ্ট্ৰি আমি দেখা নাই। আপোনাৰ দুই নম্বৰ কথা হৈছে ব্ৰহ্মপুত্ৰত এইটো সমস্যা মই পোৱাও নাই আজিলৈকে এনেকুৱা ধৰণৰ সমস্যা। বিলৰ কথাটো, বিলতো আজিকালি কি হৈছে আপোনাৰ যোনবিলাক বিল আমাৰ মাছৰ কাৰণে, আমাৰ যিমান দূৰ আমাৰ যোনটো অভিজ্ঞতাই কয় আপোনাৰ বিলৰ যিমানখিনি বিল, আমাৰ যিমানখিনি বিল আছে বিলৰ পৰা যদি মাছটো আহে যেনে এইটো ছেফ ফৰ কনজামশ্যন, কাৰণ যোনবিলাক বিলত অলৰেডি যদি কোনোবা ইণ্ডাষ্ট্ৰি বহি লৈ বিলখন যদি মানে ৱেষ্ট ডিছপজেলৰ কাৰণে ইউজ কৰিছে তাত জেনেৰেলি মাছ ধৰা নাযায়। আৰু এটা কথা, এক্সক্লুচিভলি যদি আমাৰ যেনিবা কেমিকেল ৱেষ্ট যদি কিছুমান মানে হেৰি কৰে মানে ধৰক আপোনাৰ ক'ৰবাত যদি ৰিলিজ কৰে মানে কোনোবা এখন বিলত, তাত যদি আমি মাছ, তাৰ পৰা যদি মাছটো কোনোবা বেপাৰীয়ে উঠাই আনে জেনেৰেলি আপোনাৰ এটা স্মেল এটা থাকিবই, মাছত এটা স্মেল এটা এইটো থাকিব, কিন্তু ডেফিনেটলি সেইটোত মানে।
1: আৰু আচলতে ইয়াতে সেই বিক্ৰেতাজনৰ সততাৰ কথাটোও থাকে,
0: হয় হয়,
1: তেওঁ নিজেও সেইখিনিত সজাগ হ'ব লাগিব আৰু তেওঁ হয়তো এদিন বিক্ৰী কৰিব দুদিন পাছত হয়তো বিক্ৰী কৰিব নোৱাৰিব, গতিকে তেওঁ নিজে নিজৰ বজাৰখন নষ্ট কৰাৰ নিচিনা হয়। আৰু এটা কথালৈ আমি মন কৰিছোঁ, এতিয়া ধৰি লওক যিবিলাক ঠাইত খুব বেছি বানপানী হৈছে, এতিয়া উজনি অসমতে আমি এবাৰ যিটো প্ৰকোপ দেখিছোঁ তাতে মানুহৰ ঘৰৰ চোতালে চোতালেও বিভিন্ন মাছ আহি সোমাই গৈছেহি, কিন্তু মানুহবিলাকে বহুত মানুহে সেয়া মাছ খোৱা নাই, কাৰণ বহুতে কয় যে বানপানীত এনেকৈ অহা মাছ খাব নালাগে বুলি, গতিকে এই কথাটো অকণমান ব্যাখ্যা কৰি দিব নেকি?
0: ধৰক আপোনাৰ বানপানীত মানে ধৰক যোনখিনি মাছ ওলাই আহিছে মেইনলি আপোনাৰ মোৰ মানে অভিজ্ঞতাৰ পৰা মই যোনখিনি গম মানে মানে যোনখিনি ক'ব পাৰোঁ যে আপোনাৰ ধৰক সেইটো মেইনলি নদী বা খাল বিলৰ পৰা ওলাই অহা মাছে, বা কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মানে কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মাছ, এনেকুৱা ধৰণৰ কোনো কথা নাই যে এইটো মাছ খাব নোৱাৰিব, মানে এনেকুৱা ধৰণৰ কোনো কথা নাই। চ' আপোনাৰ মানে ছেফ, যদি আপুনি ধৰক মই এতিয়া মোৰ এটা কথাই মই কওঁ, যদি আপোনাৰ ফুড ছেফটিৰ যদি এছপেক্ট আমি চাওঁ তেনেহ'লে সেইটো আমি টেষ্ট কৰিব লাগিব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট, এটা মানে ছুপাৰষ্টিচন বা এইটো যোৱাটো আমাৰ ভুল কথা, আমি এটা টেষ্ট কৰিব লাগিব তাৰ মাছল মানে ধৰক ফ্লেছ বা মাছৰ যোনটো আমাৰ মাংসটো লৈ পিনে আমি অলপ টেষ্টিং কৰি মেলি ইয়াত বোলে কিবা পেষ্টিচাইড ৰেচিজ ইউজ বা এনেকুৱা ধৰণৰ হেভি মেটেলছ কিবা ধৰণৰ এনেকুৱা ধৰণৰ আছে নেকি। আমি কিন্তু পৰাপক্ষত যদি ছাপ'জ কোনোবা এটা এৰিয়াত যদি খুব ধৰক ইণ্ডাষ্ট্ৰিয়েল বেল্ট এটা আছে, ইণ্ডাষ্ট্ৰিয়েল বেল্টৰ ওচৰে পাঁজৰে যদি আপোনাৰ যদি তাত যদি বানপানী হৈছে তাৰ পৰা যদি মাছ ওলাই আহিছে সেইটো এৰিয়াত তেনেহ'লে নোখোৱাটো ভাল,
1: খোৱাটো ভাল, বা এনেকুৱা সময়ত বহুত মানুহে বানপানীত ব্লিচিং পাউডাৰ, ফেনাইল ইত্যাদিও প্ৰয়োগ কৰে ঘৰৰ চৌহদত, গতিকে সেইখিনিৰ পৰাও হয়তো অকণমান বিপদ হ'ব পাৰে,
0: মানে সামান্য পৰিমাণৰ এটা হেৰি থাকে, কিন্তু এইটো পানীত যিহেতু বানপানীত এটা হিউজ এমাউণ্ট অফ আমাৰ পানীটো পানীৰ আমাৰ যোনটো ভলিউম সেইটো বেছি থাকে, গতিকে এইটো ডাইলিউশ্যন হৈ যায়, এনেকুৱা ধৰণৰ মানে আমাৰ হাউচ হোল্ড ব্লিচিং পাউডাৰে ধৰক সেইটো এফেক্ট কৰিব নালাগে মোক, কিন্তু যদি ইণ্ডাষ্ট্ৰিজ মই যেনেকৈ ক'লো কিছুমান ইণ্ডাষ্ট্ৰিজ সাপোজ আপোনাৰ বিল এখনত গোটেই ডিছপ'জ কৰিছে, যদি বানপানী সেইটো এৰিয়াত হৈছে মাছটো যদি তাৰ পৰা ওলাই আহিছে, যদি আপুনি গম পায় আপোনাৰ আশে পাশে ইণ্ডাষ্ট্ৰি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে বা আপোনাৰ ধৰক চাহ বাগানৰ এৰিয়াৰ পৰাও যদি ওলাই আহিছে চাহ বাগানৰ এইটো বোলে ফ্লাডেড হৈ গৈছে, তেনেহ'লে পৰাপক্ষত এভইড কৰাটো ভাল, আপোনাৰ পৰিৱেশটো আপুনি নিজে ওচৰ পাজৰ পৰিৱেশটো একবাৰ চাই ল'লে যথেষ্ট ভাল হয়।
2: মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিৰ আজিৰ প্ৰথম ভাগ শুনিলে, দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত। আলোচনাটিত ভাগ ল'লে ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
3: প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को सम्मान, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলি, ধলি আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকি, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে, সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই, তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত।

2000 টকাৰ পৰা 3000 টকা, ভেন্দি 3500 টকাৰ পৰা 4000 টকা, কচু 3500 টকাৰ পৰা 5000 টকা, লাও প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 3000 টকা, পালেং শাক 100 মুঠাত 100 টকা, উৰহি 1500 টকাৰ পৰা 2000 টকা, লেচেৰা 3500 টকাৰ পৰা 4500 টকা, কাজি নেমুৰ প্ৰতি পোনৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনা 100 মুঠাৰ দাম 100 টকা, ধনিয়া পাত 100 মুঠাৰ দাম 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3500 টকাৰ পৰা 4000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 2200 টকা, মগু 9600 টকাৰ পৰা 12500 টকা, মচুৰ 7700 টকাৰ পৰা 7800 টকা, বুট 6900 টকাৰ পৰা 8200 টকাৰ ভিতৰত, মাটিমাহ 10600 টকাৰ পৰা 13500 টকাৰ ভিতৰত, মগু দাইল 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 7200 টকাৰ পৰা 9100 টকা, ৰহৰ দাইল 10200 টকাৰ পৰা 12800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7100 টকাৰ পৰা 7800 টকা, আলুৰ প্ৰতি কুইণ্টলৰ দাম 1000 টকাৰ পৰা 1800 টকা, পিঁয়াজ 3500 টকাৰ পৰা 4500 টকা, সৰিয়হ 6500 টকাৰ পৰা 6750 টকা, তিলৰ দাম প্ৰতি কুইণ্টলত 14000 টকাৰ পৰা 16000 টকা, ধনিয়া 15000 টকাৰ পৰা 16000 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 13000 টকাৰ পৰা 15000 টকা, শুকান জলকীয়া প্ৰতি কুইণ্টলত 21000 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দাম 6200 টকাৰ পৰা 6600 টকাৰ ভিতৰত, চেনি 4700 টকাৰ পৰা 5400 টকাৰ ভিতৰত, তামোলৰ প্ৰতি পোণৰ বজাৰ দৰ 300 টকাৰ পৰা 500 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2180 টকাৰ পৰা 2560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কিলোগ্ৰামৰ টিনত 2250 টকাৰ পৰা 2280 টকাৰ ভিতৰত, ঘেঁহুৰ প্ৰতি কুইণ্টলৰ দাম 2300 টকাৰ পৰা 3000 টকাৰ ভিতৰত। এয়াই আছিল শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ। আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কেলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিচিতিৰ ঘোষণা।

6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পাছতেই 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব।

7:20 প্ৰচাৰ কৰা হ'ব। আজিৰ অতিথি, এই অনুষ্ঠানৰ আজিৰ অতিথি হ'ল চিকিৎসক, সমাজসেৱক তথা লেখক তেজপুৰৰ ডক্টৰ বিশ্বৰঞ্জন কলিতা। ৭:50 আগবঢ়োৱা হ'ব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। ৮:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত

সংসদ সমীক্ষা শুনবলে পাব। আট বাজি পনেরো মিনিটত প্রচার করা হব যুবক যুবতীর অর্থে প্রচারিত অনুষ্ঠান যুববাণী। আট বাজি পঞ্চল্লিশ মিনিটত আর ন বজাত আকাশবাণী দিল্লির পর প্রচারিত ক্রমে সমাচার সন্ধ্যা আর নিউজ এট নাইন শুনবলে পাব। ন বাজি পনেরো মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা বিধানসভাৰ দিনটোৰ কাৰ্যসূচীৰ প্ৰতিবেদন শুনিবলৈ পাব। ন বাজি ত্ৰিছ মিনিটত প্ৰচাৰ কৰা হ'ব শ্ৰোতাৰ ফোনযোগে হোৱাটছআপযোগে অনুৰোধৰ গীত অনুষ্ঠান মূৰ্চনা। নিশা দহ বজাত হিন্দী বোলছবি গীত শুনিবলৈ পাব। আমাৰ আজিৰ বিয়লি অধিৱেশনৰ অন্ত পৰিব নিশা দহ বাজি ত্ৰিছ মিনিটত। অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী তেজপুৰ। ঘণ্টিৰ পিছতে 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন শিৱসাগৰত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাইত ব্ৰিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিকছ ৱেবছ বজাৰ আৰম্ভ হয়।

0: নমস্কাৰ। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
1: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা। যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত জি এছ টিৰ বিষয়ে জানিব লাগিব, যাতে মই কমাৰ্চ পাছ কৰি জি এছ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ। বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পেনী লৰ ওপৰত পঢ়িব লাগিব, যাতে কমাৰ্চ পাছ কৰি মই কোম্পেনী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ, কাৰণ মই কোম্পেনী লৰ বিষয়ে জানো। বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে। যদি মোৰ ছায়েন্স পঢ়িছোঁ মই কেনেকৈ নিজক আই টিৰ লগত পৰিচয় কৰিব পাৰোঁ, কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে জানিব পাৰোঁ। দেয়াৰ আৰ 1,00,000+ কোৰ্চেছ যি আমাৰ লগত আছে।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষাৰ্থীৰ সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰো শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তামোলপুৰ জিলাতো আজি 3টা স্থানত জিলাভিত্তিত আবেদন পত্ৰ বিতৰণৰ অনুষ্ঠান ৰূপায়ণ কৰা হয়। তামোলপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাত আয়োজিত জিলাভিত্তিক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই অনুদান পত্ৰ বিতৰণ কৰে। বোকাখাটৰ জে ডি এছ জি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ 2,220গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আহিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰে। একেদৰে কোকৰাঝাৰ, বজালি, কাছাৰ, গোলাঘাট, বিশ্বনাথ, ডিব্ৰুগড়, লখিমপুৰকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলিগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। মেৰাপানী অঞ্চলৰ দৈয়াং নদীৰ দাঁতি কাষৰীয়া কাছমাৰীৰ ইটানগৰ

ৰংপুৰ আৰু চেনাইৰ চাপৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সুমাইছে। গোলাঘাট জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। ইফালে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থা সমূহ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই

0: জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থা সমূহ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় 43,000 বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ 15,000 টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। জিলাখনত পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সু সমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই বৈঠকত মন্ত্ৰী বিমল বৰা, সুকান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। বিটিএছৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধবস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিটিচি প্ৰধানগৰাকীয়ে এটা 104-জনীয়া দলেৰে বান বিধবস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলৰ প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ সুধি সম্ভৱপৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰি এইদৰে কয়।
1: মই দেখিছো শিৱসাগৰ জিলা মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে। চব মানুহ আহি পেলাই মই চাইছো প্ৰেক্টিকেলি ইয়াত এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মোটামুটি বনাই দিব লাগে। সেইবিলাক ৰাইজৰ ডিমাণ্ড অৱগত কৰি মথাউৰি বনাব লাগে। মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চৰকাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে বনাব। ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম আৰু মই কৈছো যে বিটিচি ফালৰ পৰা আৰু আহিব সাহায্য। ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো ময়ো কৈছো যে বিটিচি ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছিলোঁ।
0: শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আবদ্ধ পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অ' এন জি চি আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে নিশাই পানী নিষ্কাশনৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰি দিলেহি স্লুইছ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিভাগীয় বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰী বৰাক সহযোগ আগবঢ়াইছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনৰ সভাকক্ষত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কৰোৱায়। ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই ৰাজ্যপালৰ অনুমোদন বিচাৰে। এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত ডঃ ৰিফ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ আয়ুক্ত তথা সচিব এছ এছ মীনাক্ষী সুন্দৰা, এ আৰ টি পি পি জি বিভাগৰ ডঃ পাতিবন্দলা অশোকবাবু আৰু চৰকাৰৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। লোকপিয়ল সঞ্চালকালয় আমিনগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি লোকপিয়ল 2027ৰ শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027 অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

0: আমাৰ যিটো চেঞ্চাছ 2027 পাব্লিচিটিৰ কাৰণে আমি আজি থিম ছং লঞ্চ কৰিছোঁ চেঞ্চাছ 2027। এই গীতটো আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দাই গোৱা গান হয় আৰু ইয়াৰ যিটো লিৰিক্স পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ DC কক্ৰাজাৰ তেখেতে লিখিছিলে আৰু আজি আমি আমাৰ গৰিমা বাৰ সৈতে আমি এই গীতটি আজি শুভ উন্মোচন কৰিছোঁ। আশা কৰিছোঁ যে এই গীতটো আমাৰ ৰাইজৰ মাজত খুব পপুলাৰ হ'ব আৰু উদ্দেশ্য যিটো চেঞ্চাছ আমাৰ যাতে খুব সফলভাৱে হয় বা একুৰেট চেঞ্চাছ যাতে হয় তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাওঁ।
1: এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, নডেল বিষয়া ডক্টৰ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দাকে ধৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পতাকা কুইজ 2026 অহা 15 আগষ্টলৈ মুকলি থাকিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগে মাই ভাৰত পৰ্টেলৰ জৰিয়তে যুৱ নাগৰিকসকলক এই মুকলি কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকাশ তথা ইয়াৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ অৱদান, ভাৰতীয় পতাকা সংহিতা, ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে যুৱ প্ৰজন্মক অৱগত কৰাটোৱে এই কুইজ প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য। ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্ৰজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক, সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈও অধিক প্ৰতিনিধি আৰু 80খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত হ'ব। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি তেজপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্ৰায় 8,970 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটো সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আগুৱাব পঢ়ি দিছোঁ। ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান। ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি। দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন। শিৱসাগৰত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপতগ্ৰহণ আৰু মুম্বাই ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেব বজাৰ আৰম্ভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
2: শৰ্মা केंद्रीय मंत्रिमंडल ने आज 23,731 करोड़ रुपए के कुल परिव्यय के साथ राष्ट्रीय चक्रीय जैव ऊर्जा योजना गोबरधन को अपनी मंजूरी दे दी है। मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि ये योजना देश की स्वच्छ ऊर्जा यात्रा में एक महत्वपूर्ण पड़ाव है। इसके अंतर्गत देश के प्रचुर कृषि अवशेष, पशु गोबर, गन्ना अपशिष्ट, नगर पालिका जैविक अपशिष्ट और अन्य जैव संसाधनों को स्वच्छ ईंधन और जैविक खाद में परिवर्तित कर ग्रामीण आय और राष्ट्रीय आर्थिक मूल्य में वृद्धि का लक्ष्य है। उन्होंने कहा कि योजना का उद्देश्य बड़े पैमाने पर निजी निवेश को आकर्षित करना और रोजगार सृजित करना है।
3: कंप्रेस्ड बायोगैस सीबीजी इसका प्रोडक्शन एक डेकेड के अंदर 10 गुना बढ़ाने का टारगेट, करीब 5 MMSCMD प्रोडक्शन के लेवल तक पहुंचाने का इसमें टारगेट लिया गया है। अगर इसको हम एनवायरमेंटल पॉइंट से देखें

প্ৰায় পঠিওৱা হৈছে। ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত 2:45 সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত 2023 সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ কিছুমান সেৱাৰ বাবে ব্যয় কৰা ধনৰাশি সেই বছৰটোৰ বাবে প্ৰদান কৰা ধনৰাশিতকৈ অধিক পৰিমাণে পূৰণ কৰিবলৈ ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ধন ব্যয়ৰ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। কিছুমান অতিৰিক্ত ব্যয় পূৰণৰ বাবে চৰকাৰে 54,000 কোটি টকাৰ প্ৰস্তাৱ দিছে। এই ধন ঋণ পৰিশোধৰ বাবে ব্যয় কৰা হ'ব। বিতৰ্কৰ উত্তৰ দি বিত্তমন্ত্ৰী সীতাৰমণে কয় যে 2023 বিত্তীয় বৰ্ষত হোৱা অতিৰিক্ত ব্যয়ৰ বাবে চৰকাৰে অনুমোদন বিচাৰিছে। জম্মু কাশ্মীৰ সন্দৰ্ভত সদস্যসকলে উত্থাপন কৰা প্ৰসংগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে সদনক আশ্বাস দিয়ে যে 2019 370 অনুচ্ছেদ বাতিল হোৱাৰ পিছত চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰলৈ আৰ্থিক অনুদানৰ লগতে প্ৰশাসনীয় সহায় সহযোগিতা আগবঢ়াই আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 370 অনুচ্ছেদৰ প্ৰত্যাহাৰে জম্মু কাশ্মীৰ যে ভাৰতৰ এক অবিচ্ছেদ্য অংগ সেয়া পুনৰ প্ৰতিপন্ন কৰিলে। আলোচনাত অংশগ্ৰহণ কৰি AIADMKৰ ডঃ এম থাম্বিদুৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল শাসন, উৎপাদন, সংযোগ আৰু কল্যাণমূলক আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীথাম্বিদুৰাই কয় যে এই প্ৰচেষ্টাসমূহে অৰ্থনৈতিক উন্নতিৰ অৰিহণা যোগাইছে। বিধেয়কখন সমৰ্থন কৰি TDPৰ ভাষ্যাম ৰামাকৃষ্ণই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। BRSৰ ৰবিচন্দ্ৰ বদ্ৰিৰাজুৱে কয় যে ই সাংবিধানিক প্ৰক্ৰিয়াৰ অংশ আৰু চৰকাৰৰ বিত্ত সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। তেওঁ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰাৰ সময়ত সকলো ৰাজ্যকে সমানেই গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায়। এই আইনখন গৃহীত হোৱাৰ পিছত অধ্যক্ষৰ দায়িত্বত থকা শ্ৰীঘনশ্যাম তিৱাৰীয়ে কাইলৈ পুৱা 11:00 পুনৰ বৈঠক মিলিত হোৱাৰ আহ্বানেৰে দিনটোৰ বাবে সদন স্থগিত ৰাখে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি মুঠ 23,731 কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিয়ে 1.5 লাখ চাকৰি সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তিৰ যাত্ৰাত গোবৰ্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আঁচনিয়ে দেশৰ পৰ্যাপ্ত কৃষি আৱৰ্জনা, গৰুৰ গোবৰ, বোকা, পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা আৰু অন্যান্য জৈৱ বস্তুৰ উচ্চৰ সেউজ ইন্ধন গ্ৰাম্য আয় আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক মূল্যলৈ ৰূপান্তৰিত কৰিব। 2026-2027 বিত্তীয় বৰ্ষৰ পৰা 2035-2036 বৰ্ষলৈ এই আঁচনি ৰূপায়ণ কৰা হ'ব। ভাৰতৰ ভৱিষ্যত শক্তি মিশ্ৰণত সংকুচিত জৈৱ গেছ এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হ'ব। এই আঁচনিয়ে ঘৰুৱা সংকুচিত জৈৱ গেছ 10% বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। সমগ্ৰ দেশতে জৈৱিক অৰ্থনীতি বৃদ্ধি কৰাৰ বাবে বৃহৎ পৰিসৰত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে প্ৰায় 136 কিলোমিটাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। 8,970 কোটি টকা ব্যয়েৰে এই পথটো সম্প্ৰসাৰণ কৰা হ'ব। ভাৰতীয় বিমান বাহিনীৰ সহযোগিতা তেজপুৰ বাইপাছত জৰুৰীকালীন সময়ত বিমানৰ উৰণ অৱতৰণৰ সুবিধা হোৱাকৈ এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা হ'ব। এই আঁচনিৰ অধীনত বাইহাটা চাৰিআলি, চিপাঝাৰ, খাৰুপেটীয়া, ঢেকিয়াজুলি আৰু তেজপুৰত প্ৰায় 59 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা বাইপাছ নিৰ্মাণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি 19 লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয় যে এই আঁচনিৰ জৰিয়তে 12 লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি 421 কোটি টকা উপাৰ্জন কৰিছে। অজীৱাশ্ম ইন্ধন সামৰ্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশ 2030 ভিতৰত 500 গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাসগৃহৰ চাদত

0: সৌৰ পেনেল স্থাপন কৰাৰ হাৰ বিগত ন মাহত 3.2% অধিক বৃদ্ধি হৈছে। অনুষ্ঠানত তীখা আৰু গুৰু উদ্যোগ দপ্তৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কয় যে গোলকীয় শক্তি শৃংখলাত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত ভাৰতে স্থিতিস্থাপক যোগান শৃংখলা গঢ়ি তুলিব লাগিব। ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ শেলাৰে কয় যে আজি ভাৰতে বিশ্ব গুৰু হিচাপে শীৰ্ষ স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতি গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে কথা বতৰা ঊৰ্ধলৈ গৈ সহযোগিতাৰ মাজেৰে সৃষ্টিশীল প্ৰক্ৰিয়া আগবঢ়াই নিয়া উচিত। তেওঁ লগতে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈ অধিক প্ৰতিনিধি আৰু 80খনতকৈ অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰাজীৱ বদৱাদে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব চেণ্ঠিল ৰাজন, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ পৰিচালক আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰৰ কথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক প্ৰকাশ মাকডুমৰ লগতে ঔদ্যোগিক নেতা, সৃষ্টিশীল লোক, সহযোগী আৰু বিভিন্ন অংশীদাৰীসকল এই অনুষ্ঠানত উপস্থিত থাকে। বস্ত্ৰ মন্ত্ৰালয়ে কাইলৈ দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত কাইলৈ আয়োজন কৰা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ভাৰতৰ চহকী হস্ততাঁতৰ ঐতিহ্য উদযাপন কৰাৰ লগতে হস্ততাঁতৰ শিপিনীসকলক তেওঁলোকৰ অৱদানৰ বাবে স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে দাবীসমূহ নাকচ কৰি কয় যে চৰকাৰে বিমান পৰিবহণ টাৰ্বাইন ইন্ধনৰ সৈতে ইথানল মিহলি কৰাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তা শ্ৰীনাইডুৱে কয় যে এনে কোনো প্ৰস্তাৱ নাই। তেওঁ কয় যে ইথানল আৰু বহনক্ষম বিমান ইন্ধন সম্পূৰ্ণ পৃথক আৰু ইয়াক একত্ৰিত কৰা উচিত নহয়। শ্ৰীনাইডুৱে কয় যে SAF হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ দ্বাৰা স্বীকৃত আৰু বিশ্বব্যাপী গ্ৰহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় প্ৰমাণিত বিমান ইন্ধন, যাক কঠোৰ পৰীক্ষা নিৰীক্ষাৰ পাছতহে গ্ৰহণ কৰা হয় আৰু ই বিশ্ব সুৰক্ষা মানদণ্ড সম্পন্ন। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে। ৰাজ্যসভাৰ আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। মন্ত্ৰীসভাই লগতে অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। আৰু ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কেলোৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছো আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা স্বাস্থ্যসেৱা বিভাগৰ শোণিতপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, লগতে লেখক তথা খেলুৱৈ ডাক্তৰ বিশ্বৰঞ্জন কলিতাক। নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আজিৰ অনুষ্ঠানত আমি আপোনাৰ বিষয়ে কথা পাতিম, কেনেধৰণে জীৱনটো অতিবাহিত কৰিলে আৰু বৰ্তমান সময়খিনি কেনেদৰে পাৰ কৰি আছে সেই বিষয়ে। প্ৰথমে আমি শৈশৱৰ পৰা আৰম্ভ কৰোঁ।
3: জন্ম তেজপুৰৰ লমৰ পথত। মাৰ নাম হ'ল কমলেশ্বৰী কলিতা আৰু

0: ওইটার নাম হল দণ্ডিনাথ কলিতা।
1: হয়
0: আমার ভাই ভনী ককাই ভাই মিলাই আমার আছিল দহজন, তাৰে এতিয়া হৈছে আমি দুজন আছো, মই আৰু মোৰ ভনী এজনী আছোগে, বাকীবিলাক ঢুকাইছে এই লম্বজৰ পৰা পথটো। তেতিয়া আমাৰ এতিয়াৰ নিচিনাকৈ বহুত মানুহজন নাছিলে, তেতিয়া বেছিভাগ মানুহ আমাৰ জিলাৰ তেজপুৰ বা তাৰ আশে পাশৰ পৰা অহা মানুহ তিনিঘৰমানেই আছিলে, বাকীবিলাক চব কামৰূপ জিলাৰ পৰা অহা বেছি মানুহ আছিলে, আৰু তিনিঘৰ মানুহ আমাৰ বেংগলৰ পৰা অহা তেনেকুৱা মানুহ আছিলে। সেইধৰণে আমাৰ আমি তাত হেৰি ডাঙৰ দীঘল হৈছিলোঁ। তেতিয়া বৰ বেছি মানুহ নাছিলতো, আমি সেইধৰণে আছিলোঁ, ঘৰৰ ভিতৰতে আমাৰ ভাই ককাই মাজতে খেলা ধূলা কৰি চলিছিলোঁ। তাৰপিছতে আমি চিলভাৰ জুবুলী স্কুলত মই পঢ়িছিলোঁ, চিলভাৰ জুবুলী স্কুলত আমি তেতিয়া খোজকাঢ়ি যাওঁ, তেতিয়া সকলোৱে আমাৰ জোতা পিন্ধা ল'ৰা ছোৱালী নাছিলেই, চবেই খালি উৰি হৈ যায়, খোজকাঢ়ি সকলো যায়, আমিও তেনেকৈ গৈছিলোঁ, গৈ পেলাই চিলভাৰ জুবুলী স্কুলত পঢ়িছিলোঁ। চিলভাৰ জুবুলী স্কুলত তেতিয়া খেৰি ঘৰ আছিল, 30 ফুট দীঘল আৰু 16 ফুট বহলৰ ঘৰটো আৰু এখন 6 ফুটৰ বাৰাণ্ডা আছিল। সকলোবিলাক একেলগে যাওঁ, খেলা ধূলা কৰোঁ, কৰি পেলাই গৈ তাৰপিছত গৈ পেলাই হাইস্কুল পালোঁগৈ। তাৰপিছত গৈ দৰং কলেজ, দৰং কলেজৰ পৰা অসম মেডিকেল কলেজ ডিব্ৰুগড়ত পঢ়িলোঁ।
1: হয়, আপুনি চিলভাৰ জুবুলী স্কুলৰ পৰা আপোনাৰ শিক্ষা জীৱন আৰম্ভ কৰিলে, হাইস্কুলীয়া শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিছিলে?
0: তেতিয়া আমাৰ বয়েজ হাইস্কুল কৈছিলে, এতিয়া হায়াৰ ছেকেণ্ডেৰী,
1: তাৰপাছত দৰং মহাবিদ্যালয় আৰু তাৰপাছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত। হয়, এতিয়া পঢ়াৰ সেই সময়খিনিৰ কথা আমি জানিবলৈ বিচাৰিম, সেইখিনি সময় কেনেধৰণে অতিবাহিত কৰিছিলে?
0: আমাৰ দিনত বিশেষকৈ ঘৰৰ খুব এটা শাসনত আমি চলিছিলোঁ, তেতিয়া ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰাৰ বাহিৰে ঘৰৰ পৰা বাহিৰলৈ খুব কম ওলাই যোৱা হয়, মাত্ৰ খেলিবলৈ বুলি ক'লে সেইটো আমি ঘৰৰ পৰা অনুমতি লৈহে যাব লাগে, বোলে আজি খেলিবলৈ যাম, আৰু সন্ধিয়া লগাৰ আগে সোমাবই লাগিব ঘৰত, সেইকাৰণে আনৰ ঘৰতকৈ আমাৰ ঘৰত বোধহয় অকণমান বেছি হেৰি আছিলে, আমি যথেষ্ট ভয় কৰিছিলোঁ, সেইকাৰণে আমি নিয়ম মানে মানে চলিবলগীয়া হৈছিলে। আৰু আমাৰ ৰাতিপুৱা খোৱা মানে বেলি উঠাৰ পিছত যদি উঠে সেইটো দোকানীয় কামৰ নিচিনা হয়,
1: খুব নিয়মানুৱৰ্তিতা মানি চলিছিলে, কাৰণ তেখেত নিজেই এগৰাকী বিশিষ্ট ব্যক্তি আছিলে, সকলোৱে চিনি পায়।
0: একচুৱেলি মই 5ৰ পৰা 6লৈ উঠাৰ সময়ত মোৰ এটা অসুখ হ'ল, অসুখ হৈ বহুত দিন পৰি থাকিলোঁ, পৰি থকাৰ কাৰণে বিশেষকৈ মই ফিজিকেলি বহুত উইক হ'লোঁ, ফিজিকেলি মানে মেণ্টেলি, সেই সময়ত বোধহয় এনকেফেলাইটিছ বুলি মই ভাবিছোঁ, এতিয়া ডাক্তৰী পঢ়িয়ে গম পাইছোঁ, এনকেফেলাইটিছ হোৱাৰ কাৰণে বহুত ব্ৰেইনৰ বহুত টিছু ডেমেজ হৈ গ'ল, ডেমেজ হোৱাৰ কাৰণে অলপ নিজৰ এটা ইনফিউৰিটি কমপ্লেক্স এটা ডেভেলপ হৈছিলে, সেইকাৰণে মই বিশেষকৈ আন মানুহৰ লগত বেছি কথা বতৰা হোৱা নাছিলোঁ, সেইকাৰণে মোৰ এক্টিভিটিও খুব কম আছিল, স্কুলত পঢ়াৰ বাহিৰে আনহালে কলেজত মানে গৈ আকৌ ঘৰলৈ ঘূৰি আহোঁ, মই কেতিয়াও কেণ্টিনতো বহি নাপালোঁ, পিছত পিছত মেডিকেলত যেতিয়া গ'লোঁগৈ তেতিয়া লাহে লাহে ডাঙৰ হেৰি সমাজ এখন পোৱাত, তাৰপিছত খেলা ধূলা ধেমালি ধেমালি এইবিলাক কৰাৰ পিছত মোৰ বোধহয় ব্ৰেইনটো আকৌ ডেভেলপ হ'ল, তেতিয়া মই সচৰাচৰ মানুহৰ নিচিনা হ'লোঁ।
1: হয়, সেই সময়খিনিৰ কথা জানিবলৈ বিচাৰিম, কেনেকুৱা আছিলে সেই সময়খিনি?
0: তাত থাকোঁতে মোৰ আটাইতকৈ ডাঙৰ কথা হৈছিলে ফাইনেন্সিয়েলি মোৰ মানে খুব অতি দুৰ্বল অৱস্থাৰ পৰা এনেকৈ চলিবলগীয়া হৈছে, কাৰণ মোৰ দেউতা ঢুকোৱাৰ পিছত দাদা এজনে সৰু চাকৰি এটা কৰি পেলাই মোক পঢ়াবলগীয়া হৈছিলে, সেইকাৰণে মই তাত বহুত কষ্ট কৰিলে, সেইকাৰণে আন ল'ৰাতকৈ মানে অলপমান মোৰ ব্যতিক্ৰম আছিলে বহুত কথা, সেইকাৰণে তাত মই খুব চিনচিয়াৰলি সকলোবিলাক কম কৰি গৈছিলোঁ, কিন্তু কিছুমান কথাত অসুবিধাত পৰিছিলোঁ, মই খেলা ধূলাৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে, কিন্তু আজি বুট কিনিম বুলি ক'লে মোৰ চিন্তা লাগি গ'ল, যেতিয়া ফাৰ্ষ্ট ইয়াৰত আমি তাত গৈছোঁ ল'ৰা ছিলেক্ট কৰিবৰ কাৰণে, মানে ইণ্টাৰ কলেজ খেলিবৰ কাৰণে দুজন ল'ৰাই ছিলেক্ট কৰিছিলে, আমাৰ গোটেই এৰিয়াৰ ভিতৰত মোকে অকল ছিলেক্ট কৰিছিলে, আৰু এজন পুনেন দাস বুলি ক'লে, তেওঁ একচুৱেলি অসম টীমৰ তেওঁ প্লেয়াৰ, কিন্তু মোৰ চিন্তা এনেকুৱা হ'ল আজি বুট মই যোগাৰ কৰাৰ কাৰণে মোৰ কাৰণে চিন্তা হ'ল, এনেকুৱা এটা পৰিৱেশ আছিলে, সেইকাৰণে অৱশ্যে মই ডাক্তৰ হৈছোঁ যদিও সেইখিনি সময়ত বহুত যুঁজ বাগৰ কৰি আহিবলগীয়া হ'ল মই, কিন্তু এটা পপুলাৰিটি এটা আছিলে এইটোৱে, বহুতে মই ক'লে মোৰ কথা ক'লে ভাল পায়, মোৰ লগত কথা পাতিও ভাল পাইছোঁ,
1: আপোনাৰ ব্যক্তিত্বই মানে সকলোকে আকৰ্ষণ কৰিছিলে,
0: মই নিজে পাৰিছিলোঁ যেন পাওঁ, কাৰণ প্ৰফেচাৰবিলাকেও মই ছাৰ পৰা অহাৰ পিছতো তেওঁলোকে মোৰ লগত এটা সম্বন্ধ এটা ৰাখিছিলে, আৰু মই পঠাই দিয়া কেছ বুলি এটা স্পেচিয়েল ইণ্টাৰেষ্ট লৈ পঢ়ে, আনলৈকে তেওঁলোকে হেৰিও নলয়, তাৰমানে তেওঁলোকৰ যিটো মানি ল'বলৈ সেইটো নলয়,
1: ভাল ছাত্ৰ আছিলে আপুনি মহাবিদ্যালয়ৰ
0: ছাত্ৰ হিচাপে, হেৰি হিচাপে নহয় কিন্তু মই খুব চিনচিয়াৰ আছিলোঁ।
1: হয়, তাত পঢ়া সমাপ্ত কৰি আপুনি কৰ্মজীৱন আৰম্ভ কৰিলে, প্ৰথম ক'ত আৰম্ভ কৰিলে?
0: প্ৰথম মই গুৱাহাটীৰ কানাপাৰাত, তেতিয়া মোৰ

0: প্ৰথম চাকৰি আৰম্ভ হ'ল। কিন্তু চাকৰিটো পায়ে মোৰ এনেকুৱা লাগিলে, মোৰ যিখন হেৰি দিলে এপইণ্টমেণ্ট তাত, তাত দিলে ইষ্টেণ্ট চাৰ্জন ওৱান খানাপাৰা ইনচাৰ্জ গ্ৰামচং টেন চেণ্টাৰ। মই তেতিয়া হেৰিয়াৰ ওচৰত যাবলগীয়া হ'ল, চিভিল চাৰ্জনৰ ওচৰত গৈ পেলাই কথাটো ক'লোগৈ আৰু কি বোলে, নাই একো দিগদাৰ নাই, এইটো আমাৰ ডিছপেঞ্চাৰী ঘৰটোৱে সজা হৈছে, তাত ৱাটাৰ ছাপ্লাই ইলেক্ট্ৰিচিটি এইবিলাক হোৱা নাই, সেইকাৰণে তাৰ সন্মুখতে গ্ৰামসেৱকৰ এটা পোষ্ট আছে, ডাক্তৰী পোষ্ট, সেইটোত আপোনাক এতিয়া থাকিব, এইটো কমপ্লিট হ'লে ইয়াৰে গুচি আহিব। এনেকৈ থাকিলে পিছে তাত মই বেছিদিন হেৰি কৰিব নোৱাৰোঁ, এনেকুৱা হ'ল তাত কামৰূপ জিলাত কলেৰা হ'ল, তেতিয়া কলেৰাত মোকে হেৰি কৰিবলৈ দিলে, মই ভলণ্টিয়াৰ গ'লোঁ, গৈ পেলাই তাত কৰি পেলাই যেতিয়া ৰঙিয়াত গ'লোঁ, তামোলপুৰ গ'লোঁ, তাৰপিছত তিহু, বৰপেটা, এইবিলাক গোটেই ঘূৰি আহি পেলাই দেখিলোঁ যিধৰণে মানুহে চাকৰি কৰিছে বা চাকৰিৰ যিবিলাক ব্যৱস্থা, সেই হিচাপে মই ডাক্তৰী কৰিব নোৱাৰিম বুলি ঠিৰাং কৰিলোঁ। সেইকাৰণে মই লাহেকৈ চাকৰি এৰিবৰ কাৰণে ঠিক কৰি মই গৈছিলোঁ শ্বিলঙলৈ। শ্বিলঙত আছিলে তেতিয়া গণেশ ফুকন বুলি আমাৰ ছেক্ৰেটেৰী, তেখেত গণেশ ফুকন ডাঙৰীয়াই ইয়াতে তেজপুৰতে মানে তেওঁ ডি চি হৈ গৈছিলে, সেইকাৰণে আমাৰ ঘৰখন চিনি পায়। মই যেতিয়া ৰিজিগনেশ্যন দিলোঁ, তেওঁ তেতিয়া প্ৰথমতে ক'লে আপুনি ৰিজিগনেশ্যন দিব নালাগে, আপুনি যি কৰিব লাগে মই কৰি দিম। তেতিয়া মই এটা পঢ়িবলৈ ঠিক কৰি থৈছিলোঁ এডিনবাৰ্গত, চব চিটি ঠিক হৈ আছিলে। মই ভাবিছোঁ অহা বছৰ যিটো হ'ব, সাত আঠমাহ হ'ল, মই কোনোবা এটাত হেৰি কৰোঁ। তেতিয়া তেখেতে ক'লো বুলি এনেকুৱা এটা কথা, মোক এৰিয়াতে দিয়ক, গাঁৱৰ মই চাকৰি কৰি চাওঁ এনেকৈ কি হয়। তেতিয়া তেওঁ ক'লে যে তাত কিন্তু তিনিটা বস্তু নোপোৱা, এটা হ'ল ইলেক্ট্ৰিচিটি, দুই নম্বৰ ৱাটাৰ ছাপ্লাই, তিনি নম্বৰ চেণ্টিলেট, এইকেইটা নোহোৱাকৈ তুমি ক'ত পাৰিবা টাউনৰ দ্বাৰা। তথাপিও আমাৰ 35খন এনেকৈ আপগ্ৰেড বুলি কৰিছে, কিন্তু তাত সুবিধাখিনি নাই, তুমি যদি যোৱা মই এতিয়াই কৰি দিম এইবুলি কৰাত মই তেনেকৈ হয় মই গহপুৰ পালোহি। গহপুৰত মই প্ৰথম MBBS ডক্টৰ
1: হয়।
0: সেইকাৰণে মই এইখিনি কৰি থকাৰ পিছতে কি হ'ল, মোৰ জীৱনৰ একেবাৰে কিবা পৰিৱৰ্তন কেনেকৈ হ'ল চাব। প্ৰথমতে তিনিদিন হৈছে মোৰ তাত, এজন মানুহ আহিছে, মূৰত এটা মস্ত ডাঙৰ টিমুনা, মই অলপ চুই চিটি চালোঁ, এইজন চিষ্ট, মই তাক বোলে এইটো কাটি নেপেলাওঁ কিয়, দেখিবলৈ এনেকুৱা হৈছে, বোলে মই কেইবাজেগৰ চালোঁ ছাৰ, কেইবাখন হস্পিটেল কৰি বহুত টকা লাগে, চবেই কয় ব্ৰেইন অপাৰেশ্যন বহুত টকা লাগিব। তেতিয়া মই বোলে এটা কাম কৰ তই, এই তেতিয়া আকৌ এটা কথা হ'ল, মানুহবিলাক অহা যোৱা কৰিবলৈ বা বেমাৰী লৈ আহিবলৈ যান বাহনৰ একো সুবিধা নাছিলে, সেইকাৰণে সকলোৱে এটেণ্ডেণ্টে দিবলৈ আহে, পেচেণ্টটো নাহে, কথাখিনি কৈ পেলাই বটল এটা লৈ আহে আৰু আমি মিক্সাৰ টিক্সাৰ কৰি দিওঁ, তেনেকুৱা বেমাৰী খুব কম আহে। তেনেকৈ সেই মানুহটো দৰৱ নিবলৈ আহিছিলে, মই তুমি দৰৱটো দিয়াগৈ, তোমাৰ এইটো মই আজি কাটি দিম এইবুলি কৈ মই আহিলে আহিলে কাটি দিলোঁ। কাটি দিয়াৰ পিছত গ'ল কথা গৈছিল, সেই মানুহজনৰ দোকান এখন আছিলে বাছ ষ্টেণ্ডৰ কাষতে, মানুহবিলাকে নেদেখি পেলাই চবেই সোধা হ'ল, এইটো কি কি হয় বোলে, এনেকৈ নতুন ডাক্তৰ আহিছেনে কাটি দিলা, তেনেকুৱা চবেই ওলাই গ'ল আৰু কোন কোন মানুহ আহিছে। মই মানে বহুত কাম কৰিবলগীয়া হ'ল, তাৰমানে হাইড্ৰ'চিল কৰিবলগীয়া হ'ল, ফাৰ্মাচিষ্ট টাৰ্মাচিষ্ট কিবা কিবি এইবিলাক অপাৰেশ্যন কৰিবলগীয়া হৈ গ'ল,
1: সকলোখিনি কামেই আপুনি কৰিব লগা হয়।
0: তেনেকুৱাতে হ'ল কি, এদিন এজন মানুহে ওঠ এটা এখন কাগজত বান্ধি আনিছে, গোটেই মুখৰ পৰা তেজ বৈ আছে, ওঠটো চিঙা, সেই কাগজখন বান্ধি আনিছে, মোক ক'লে এইটো লগাই দিব লাগে। তাৰপিছত মই যিটো চিঙা ওঠ, মানে এইটো পুলিচক লাগিব এক্সিবিটৰ কাৰণে, সেইকাৰণে মই ফৰ্মেলিন দি পেলাই তাক কিছু ৰিজাৰ্ভ কৰি মই এইটো ৰিপেয়াৰ কৰি দিলোঁ। কিন্তু সেই ঠাইত এই ৰিপেয়াৰ কৰোঁতে ইমান ধুনীয়াকৈ ৰিপেয়াৰ হ'ল, পিছত যে মানুহে তাৰ ওঠটো চিগিছিল তাৰ কোনো চিন নাই।
1: হয়,
0: পিছত কি হ'ল, দুৰ্ঘটনাৰ নিচিনাই হ'ব, এই মানুহজনে পিছত যেতিয়া কেছ হ'ল কোৰ্টত, তেওঁ কোনো উকিলে হেৰি নহয়, তাত ওঠ চিগা বুলি কৈছে, ওঠ আছে
1: আছে হয়,
0: গালি পাৰিছে, খুব গালি আৰু, একেবাৰে পইচা লাগে পইচা দিলোঁ এনেকুৱা কৰে তেনেকুৱা গালি পাৰিছে। তেনেকুৱা সেইদিনাখন আকৌ CGM চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মোৰ ঘৰত কিবা এখন তাত মানে লোকেল টায়াৰ গৈছিলে, মোৰ ঘৰত ভাত খাই বহি আছিলে, এই গণ্ডগোলখিনি তেওঁ ওলাই আহিলে। ওলাই আহি পেলাই মই তেখেতক ক'লোঁ, এইটো হ'ল হেৰি তাৰ অৰিজিন ওঠ আৰু সেইটো মই বনাই দিয়া ওঠ, হে কি কৰ আপুনি, বোলে হয় এইটো এনেকুৱা। তাৰপিছত কোৰ্টত যেতিয়া কেছটো শেষ হৈছে, তেতিয়া মোকো মাতিছে আৰু এডভকেটকো আছে, তেতিয়া চিফ জুডিচিয়েল মেজিষ্ট্ৰেট এটা কমেণ্ট দিছে যে মই যদি এই হেৰিটো নেদেখিলোঁহেঁতেন এক্সিবিটটো, তেওঁ ওঠটো তাত থৈ দিয়া, মইতো এখেতকো ককৰ্থনা কৰিলোঁহেঁতেন তেখেতে তেনেকৈ কৰিছে, মানে ইমান ধুনীয়াকৈ
1: নিখুঁত হৈছে মানে।
0: নহয় তেতিয়া তেওঁ এটা কমেণ্ট দিছে, মই ভাৰতত কৰিছে বুলি ক'লেও মই বিশ্বাস নকৰিলোঁ, ইমান ধুনীয়া কৰিছে, মই সেইটো এক্সিবিট নাথাকোঁ, সেইটো ময়ো আচৰিত হৈছোঁ, ইমান ধুনীয়াকৈ হ'ল, মানুহজন দেখিলে চিনি নাপায়, অকল আকলে অকল দাগ এটা হৈ আছে।
1: হয়, মানে এনেকুৱা বিভিন্ন হয়তো অভিজ্ঞতা আপোনাৰ কৰ্মজীৱনত হৈছে, কাৰণ সেইখিনি সময়ত সা সুবিধাটো একেবাৰেই নাছিলে, উন্নত সা সুবিধা।
0: এটা হেৰি কওঁ, এদিন ৰাতি মোক মাতিলে বেমাৰীটো চাবলৈ, চাই পেলাই গম পালোঁ যে পাৰ্ফৰেশ্যন হৈছে, গেষ্ট্ৰিক পাৰ্ফৰেশ্যন, আৰু ইমিডিয়েট অপাৰেশ্যন লাগে। এতিয়া মানুহঘৰ এনেকুৱা হ'ল,

0: মানুহটো মাটিত শুই আছে, এটা টিপচাকি জ্বলি আছে। এতিয়া মোৰ কথা হ'ল কি, যদি মই মানুহটোক কওঁ যে এইটো মই বেজী এটা দি আহিলোঁ কি হয় হ'ব বুলি পেলাই এৰি আহিলে, তাৰমানে মানুহটো মাৰি গুলি দিছোঁ মই মৰ বুলি দিবলৈ। আৰু যদি মই কওঁ যে তোমাক বচাব লাগিব, মই অপাৰেশ্যন কৰিব লাগিব, মোৰ গাড়ীখন লৈ মই তেজপুৰ লৈ যাব লাগিব, তেওঁলোকে মোক একো সুবিধা কৰি দিব নোৱাৰে। এতিয়া কোনটো কৰা ভাল হ'ব, মোৰ এটা ডাইলেমাত পৰিলোঁ। পৰি পিছত কিন্তু এটা ডিচিশ্যন ল'লোঁ, নাই লৈয়ে যাওঁ আৰু। লৈ আহি যেতিয়া ইয়াত আহিছোঁ, তেতিয়া ইয়াত আছে চাৰজন কামাখ্যা চক্ৰৱৰ্তী। তেখেতে মোক ক'লে কি আনিলে, মই লৈ এইটো গাড়ী কথা কেছটো নম্বৰতে খা খা হাঁহে বোলে বাপুজন কেছ ইমান দূৰ আহিব পাৰিবা তুমি এনেকৈ। তাৰপিছত মই বোলো আৰু মইতো ক্লিনিকেলি মই কনফাৰ্ম হয় এইটো হেৰি, সেইকাৰণে লৈ আহিছোঁ, কাৰণ মই একো নীলবাই মোৰ খাব কৰিব লাগিব, তাততো ৰাখি লাভ নাই, হয় মৰ বুলি ক'ব লাগিব নহ'লে লৈ আহিব লাগিব। মই কাৰণ লৈ আহিলোঁ, এতিয়া আপোনালোকে কি কৰে কৰক এইবুলি কৈ মই আহিলোঁ। তাৰপিছত তেওঁলোকে এক্সৰে টেক্সৰে কিবা কিবি কৰিলে, কৰি লৈ পেলাই অতি নিলে, নি মই যাব যোৱাৰ আগত পেলাই খবৰ এটা লৈ যাওঁ। তেতিয়া মোক ভিতৰলৈ মাতি নি পেলাই কৈছে তুমি কেনেকৈ আনিলে দুটা আঙুলি সোমাই যোৱা ফুটা লৈ আহিছা। তেওঁলোকে যিনক ট্ৰিটমেণ্ট কৰিলে, যি নহওক তেনেকুৱা এটা পৰিস্থিতি। এটা হ'ল কি, আমি যদি ভাবোঁ মানৱ সেৱা বুলি যদি ধৰোঁ, তেনেহ'লে বহুত কথা চেক্ৰিফাইচ কৰিব লাগিব।
1: হয়, আপুনি মানে চিকিৎসা সেৱাক সম্পূৰ্ণ মানৱ সেৱা হিচাপে গ্ৰহণ কৰিলে
0: এতিয়ালৈকে। এতিয়া আফটাৰ ৰিটায়াৰমেণ্ট অলছ' মই এতিয়া ধৰক পাৰিলে কাৰোবাক সহায় কৰিব পাৰিলে মোৰ ফৰ্চিয়েল ছেটিছফেকচন
1: হয়।
0: এষাৰ কথা এনেকুৱা কওঁ, এই কথাষাৰত এক নম্বৰ কথাটো হ'ল মোৰ মাতৃ, মোৰ মাতৃক সন্মান জনোৱাটো এইটো মানে এটা হেৰি হৈছে। তেখেতে মোক প্ৰথমতে ডাক্তৰী পঢ়িবলৈ যাওঁতে তেতিয়াই কৈছে যে ডাক্তৰী সেৱা কৰিলে তো মানৱ সেৱা এতিয়া ল'ব লাগিব, কাৰণ মানুহে খুব কষ্ট পাই পেলাই ডাক্তৰৰ ওচৰত যায়, এই কষ্টৰ যাতে লাঘৱটো কৰিব পাৰি, এইবিলাক তেতিয়াই কৈছিলে। সেইকাৰণে মই সেই সময়ত কি হয় কিছুমান বহুত সহায় কৰিছিলোঁ, মই নিজেই মনত নাই। তাৰে কেইজনমান বিশিষ্ট ব্যক্তিয়ে মোৰ বিষয়ে এইটো লিখিছে তেওঁলোকৰ হেৰিয়াত এনেকুৱা কথা। ধৰক এটামান মই দেখি গ'লোঁ ৰাতিপুৱা এজেগাত পৰি আছে, তাৰপিছত আউটডোৰ বন্ধ হৈ গ'ল, সি তাতে বহি থাকিল, সি তাত জীৱনত কোনো নি পেলাই হেৰি নকৰিলে। মই দেখিলোঁ ইটো খাবলৈ নাপাই মৰিব, এতিয়া তাৰ কোনো নাই। তেতিয়া মই নি পেলাই কেজুৱেলিটিত নি পেলাই তেওঁক এডমিশ্যন দিয়াই দিলোঁ।
1: আচলতে সেয়া আপুনি অন্তৰৰ পৰা কৰিছিলে, নিস্বাৰ্থভাৱে কৰিছিলে, আৰু এতিয়াও আপুনি সেই কামখিনি কৰি আছে। আপুনি বিনামূলীয়াকৈ ৰোগীক চিকিৎসা সেৱা আপুনি এতিয়াও আগবঢ়াই আহিছে। গতিকে এই 91 বছৰ বয়স হ'লে সেই তেতিয়া মাতৃয়ে যে আপোনাক এষাৰ বাক্য কৈছিলে মানৱ সেৱা কৰিবলৈ, সেয়া আপুনি আজীৱন পালন কৰি আহিছে। এতিয়া অৱসৰ আপুনি ক'ৰ পৰা কেনেকৈ গ্ৰহণ কৰিলে?
0: আচ্ছা, অৱসৰ মই একচুৱেলি মই বহুতে চাকৰি কৰা হ'ল।
1: হয়,
0: চাকৰি কৰা কেনে, কিন্তু মোৰ সদায় মনত কষ্ট পাই পেলাই কৰিবলগীয়া হ'ল, কাৰণ মই যিমতে কৰোঁ ওপৰলৈ মোৰ ওপৰত মানে হেৰি এটা দিয়ে, আনলাগে এনেকুৱাকৈ দিয়ে। মই জাষ্টিক ক'বলৈ যাওঁতে তেওঁ মোক কৰিবলৈ কৈছিলে, যিটো অন্যায় কাম কথা কৰিবলৈ দিছে মই কৰা নাই, নকৰাৰ কাৰণে ইণ্টিগ্ৰিটি ডাউটফুল বুলি লিখি মোক হেৰি কৰিছে। পিছত মই হেৰি কৰোঁতে ছেক্ৰেটেৰীয়েটো এনকোৱাৰিটো দি পেলাই তেখেতক অতাৰ দি পেলাই মোক ক'লে যে আপুনি কলিকৈ যাব না, মোক ট্ৰেঞ্চফাৰ কৰাই দিছিলে। ট্ৰেঞ্চফাৰটো কৰোঁ, আপুনি যেতিয়াই যাম বুলি কয় তেতিয়াই মই পঠাম, নহ'লে নপঠাওঁ বুলি ছেক্ৰেটেৰীয়ে মোক এটা এক্সপিৰিয়েঞ্চ দিলে। কেতিয়াবা মই মানে এইকাৰণে বহুত কষ্ট পাইছিলোঁ চাকৰি কৰোঁতে, কেতিয়া চাকৰি শেষ হ'বগৈ লাগিছিলে, আৰু এতিয়া চাকৰিৰ পিছত মই ইমান আনন্দৰে মানে মই যেতিয়া মানে ঘৰ কৰিছোঁ, কিন্তু মোৰ এটা আনন্দ।
1: হয়, আপুনি এতিয়াও প্ৰতিদিনে আপুনি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে। অৱসৰ গ্ৰহণ কৰিলে আপুনি যুটীয়া সঞ্চালক হিচাপে শোণিতপুৰ জিলাৰ, কিমান চনত আপুনি অৱসৰ গ্ৰহণ কৰিলে?
0: 1993
1: 1993 চনত অৱসৰ গ্ৰহণ কৰিলে, আৰু মানৱ দৰদী আপোনাৰ যিটো ৰূপ আপোনাৰ মাজত আছে, সেইটোৰ বাবে আপুনি বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আপুনি সমাজ সেৱা আগবঢ়াই আহিছে, সেইখিনিৰ বিষয়েও জানিবলৈ বিচাৰিম, কওকচোন।
0: মই ৰিটায়াৰ পিছৰ পৰা কিছুমান অনুষ্ঠানৰ লগত মই জড়িত হ'লোঁ।
1: হয়,
0: এক নম্বৰ হ'লোঁ, তেতিয়াই মোক প্ৰথমতে প্ৰেচিডেণ্ট ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তেজপুৰ ব্ৰাঞ্চত সভাপতি পাতিছিলে। তাৰপিছত হ'লোঁ পেঞ্চনাৰ এছ'চিয়েশ্যন হ'লোঁ সভাপতি। তাৰপিছত হ'ল আমাৰ সাধাৰণ জাতি বিকাশ পৰিষদ বুলি এটা হেৰি আছিলে, তাৰো মোক সভাপতি পাতিলে। মানে ইয়াৰ পিছত জ্যেষ্ঠ নাগৰিকৰ সভাপতি হ'বলগীয়া হ'ল। তাৰপিছতে শোণিতপুৰ মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন, তাৰ লগত এনেধৰণে, আৰু লগতে এটা আছে শংকৰ মন্দিৰ। মই নামঘৰ নামচোৱা এইবিলাক নাজানো, কিন্তু তথাপি ওচৰতে শংকৰ মন্দিৰ নামঘৰটো মই তাতো সভাপতি পাতিছে, এতিয়াও আছোঁ। এতিয়াও আনবিলাক এতিয়া মোৰ ভালে এৰিয়া হ'ল, এতিয়া কিন্তু মই তিনিটাৰ লগত এতিয়াও আছোঁ। এটা হ'ল শংকৰ মন্দিৰৰ সভাপতি হৈ আছোঁ, দুই নম্বৰ আমাৰ শোণিতপুৰ মাষ্টাৰ এছ'চিয়েশ্যনৰ ইয়াৰ আছোঁ, আৰু সাধাৰণ জাতি বিকাশ পৰিষদ।
1: আৰু আপোনাৰ লিখা মেলাৰ যিখিনি কাম, সেইখিনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু বৰ্তমানলৈকে কি কি প্ৰকাশ কৰিছে?
0: কেতিয়াবা জাৰ্নেল টাৰ্নেল বা কিবা লিখিছোঁ, কোনোবাটো ইংৰাজীটো লিখিছোঁ, অসমীয়াটো লিখিছোঁ, বুজিছেনে? বিশেষকৈ আলোচনী টাইমটো লিখিবলগীয়া হয়, কোনোবাই মানে

0: খুজিলে পেলাই এটা লাগে এনেকুৱা। তাৰপিছতে হ'ল কি, মই এই যে এতিয়া আপোনালোকক কৈ আছোঁ এই গাঁৱত চাকৰি কৰোঁতে যিবিলাকৰ, সেইবিলাক মই বোলো লিপিবদ্ধ কৰি পেলাই
1: অভিজ্ঞতা,
0: অঁ অভিজ্ঞতাবিলাক দিছিলে, সেইবিলাকে মানে কালেক্ট কৰি পেলাই মই কিতাপ হিচাপে কৰি পেলাইছিলোঁ।
1: কলনী
0: আমিনী বুলি এখন লিখিলোঁ, তাৰপিছত ফটোৰ বিপৰীতে জীৱনৰ পাঞ্চয় বুলি লিখিছোঁ তেনেকৈ, আৰু এখন মানে দন্যাত কলিতাৰ বেংকৰ চনৰ ওপৰত এখন তেনেকৈ এখন কলনখন কৰিছিলোঁ, সেই তেনেকৈ কৰিছিলোঁ। আৰু বৰ বিশেষ হেৰি মই তেনেকৈ হেৰি কৰা নাই, 25-30টামান আৰ্টিকেল উত্তৰ ওলাইছে আৰু এনেকৈ এনেকৈ মিলাই পেলাই।
1: হয়, আৰু এতিয়া কিবা লিখি আছে নেকি নতুনকৈ?
0: এতিয়া লেখা এতিয়া মই তেনেকুৱা হেৰি নাই, লিখিম বুলি ভাবিছোঁ, অলপ ইংৰাজীতে এইবাৰ লেখা আৰম্ভ কৰিছোঁ।
1: হয়,
0: ইংৰাজীতে আমাৰ এই কথাবিলাককে তাৰমানে মই কিছুমান কথা জনাবলৈ বিচাৰিছোঁ। এনেকুৱা ধৰক মই তাৰ পৰা ধৰক এটা কেছ লৈ আহিছিলোঁ, ইমিডিয়েট অপাৰেশ্যন লাগে, তাৰ পৰা লৈ আহিলোঁ। ইয়াতো কিন্তু ডাক্তৰে কামাখ্যাত কৈছে খুব গুৰুত্বপূৰ্ণ ল'লে, কিন্তু তাৰপিছত মই আকৌ এটা কেছ তেনেকৈ পঠাইছিলোঁ, কিন্তু সেইজনে পইচা দিয়াৰ কাৰণে সেইটো হেৰি নকৰিলে, মানুহটো মৰি থাকিলে। সেইটো মোৰ মোৰ দুখ লাগিছে, কিন্তু সেই ডাক্তৰকো মানে কোৱা নাই, কাকো কোৱা নাই।
1: বহু ক্ষেত্ৰত চিকিৎসকে সেইখিনি অনুভৱ কৰে, হয়, কাৰণ আপুনি চিকিৎসক হিচাপে সদায় মানুহক সুস্থ কৰিবলৈ
0: মানুহৰ প্ৰতি অলপ
1: সদয় হ'ব লাগে। হয়, কাৰণ আমি সাধাৰণ মানুহে সদায় ভগৱানৰ স্থানত চিকিৎসকক ৰাখে, এটা আশা বুকুত বান্ধি যায় যে মই সুস্থ হ'ম। গতিকে চিকিৎসকসকলেও যদি সেই তেনেধৰণেই সেৱা আগবঢ়ায় তেতিয়া হয়তো চিকিৎসক আৰু সাধাৰণ মানুহৰ গেপ এটা সেইখিনি হয়তো নাইকিয়া হ'ব। গতিকে যথেষ্ট কষ্টকৰ সময়ৰ মাজত আপোনালোকে আপোনালোকৰ কৰ্মজীৱন অতিবাহিত কৰিলে, নিজৰ সৰ্বস্ব দিলে কৰ্মজীৱনক। এতিয়া আপুনি উল্লেখ কৰিছিলে আপুনি ক্ৰীড়াৰ সৈতেও আপুনি জড়িত,
0: এই কথাটো হৈছে কি, এটা কথা কৈছিলোঁ যে মই 6 মান থাকোঁতে যে যিটো অসুখ হ'ল, অসুখৰ মোৰ এটা ইনফিল্ড কম্পিটিশ্যন, মই আগত কোনো খেলিব পাৰিম বুলি ক'বলৈ নিজে লাজ কৰোঁ,
1: হয়,
0: এনেকুৱা এটা পজিশ্যন আছিলে। থাকি থাকি হ'ল কি, এদিন মই এতিয়া ডং কলেজ পঢ়ি আছোঁ, পিছৰ দিনা ল'ৰাবিলাক জানে হেৰিয়ালৈ যাব ইণ্টাৰ কলেজ খেলিবলৈ, সেইকাৰণে এটা অনুশীলন কৰি আছে, মই সেইফালে কিবা কাৰণত গৈছোঁ। তেতিয়ালৈকে মই SLT কোনোদিন জইন কৰা নাই, দেখিলোঁ যিকেইটা য'ত হাই জাম্প মাৰি আছে দুজনে, মইতো তাতকৈ বেছি মই পাৰিম বুলি ভাবিলোঁ তেওঁলোকে মৰা দেখি। তেওঁলোকে কিবা গৈছিলে, তেনেকুৱা এটা চাই বাৰডাল থাকোঁতে মই সেইফালে ঘূৰি আহিলোঁ, আৰু দেখিলোঁ মানুহখিনি নাই, হেৰি কৰোঁ মই জাপ মাৰি গুচি আহিলোঁ। আৰু তেতিয়া হেৰিয়াৰ চকুত পৰিলে স্পৰ্টছ ছেক্ৰেটেৰী খেমৰাজ অধিকাৰী বুলি আছিলে, পিছৰ দিনা মোৰ নামটোতো এজনৰ নাম কাটি পেলাই মোৰ নামটো ভৰাই দিছে, যে তেওঁ ক'লোঁ মোৰ নামটো ভৰাই যে মই নেখেলোঁ, আজি খেলাই নাই কোনদিন, বোলে নহয় তুমি জাপ মাৰি আহিলে 5 ফুট 3 ইঞ্চি জাপ মাৰি আহে, চেণ্ডেল পিন্ধি আহিছা, আমাৰ এটা প্ৰাইজ আছে তুমি যাবই লাগিব, আজি ওলোৱা। গ'লোঁ তাতো মানে এনে কথা ক'বলৈ বেয়া, হাঁহি এটা কথা হ'ল, মই মস্ত লম্বা হেৰি জলু পেণ্ট এটা পিন্ধি গৈছোঁ হাই জাম্প মাৰিবলৈ, তাত মানে হেৰি মোক খোলাইছে তাত ফিল্ডত, এইটো নোৱাৰি মাৰিব, এই তেনেকুৱা হেৰি কথা। তাৰপিছত কিন্তু মোক স্পৰ্টছমেন বুলি যেতিয়া জনা হ'ল, আৰু মেডিকেল কলেজ যাওঁতে মোক স্পৰ্টছমেন বুলি জানে যেতিয়া, তেতিয়া মোক ধৰক খেলাৰ হেৰি কৰিছে, দুজন চিলেক্ট কৰিছে, এজন অলৰেডি আগৰ পৰা অসম টীমত খেলি থকা ল'ৰা ফুনেন্দু দাস বুলি, আৰু 2 নম্বৰ মোক চিলেক্ট কৰিলে, কিন্তু মোক ক'লে যে আমাৰ লেফ্টত নাই লেফ্টত খেলিব লাগিব, আৰু যি দুজনে চিলেক্ট কৰিলে, এজন হ'ল অসম টীমৰ কেপ্টেইন, তেওঁ আছিল শৰৎ দাস বুলি, আৰু এজন আছিল অসম টীমৰ গ'লকিপাৰ আছিলে দাসগুপ্ত বুলি, এই দুজনে খেলা চাই আছিলে। দুইজনে মোক খেলাৰ পিছত মাতি আনি পেলাই, এই তুমি খেলিব লাগিব এনেকৈ, আমাৰ লেফ্টত নাই লেফ্টত খেল, তেনেকৈ পেলাই মই খেলাত জড়িত হ'লোঁ। আৰু মোৰ এটা হেৰি আছিলে, বুটযোৰে মই নাছিলে, মই খেলা খেলিব দিগদাৰিছিলোঁ তাত, সেইকাৰণে চাকৰি পাই পেলাই মই 2টা বস্তু কিনিছিলোঁ, এখন বেডমিণ্টন ৰেকেট আৰু এখন হেৰি ফুটবল হেৰা, সেইকাৰণে ফুটবল মই পিছতো খেলিছোঁ, মই মানে টীমত তাত খেলিছোঁ মানে। আৰু বেডমিণ্টনৰ গহপুৰ টাউনত যেতিয়া তাত এখন কম্পিটিশ্যন হৈছিলে বাগানত, তাত মানে ৰাণাৰ্ছ আপ হ'লোঁ আৰু। তাৰপিছত আহি যেতিয়া জামগুৰিত মই চাকৰি আছিলোঁ নৰ্থ জামগুৰিত, তেতিয়া তাত খেলি 3 বছৰ চেম্পিয়ন হৈ আছিলোঁ। তাৰপিছতে হ'ল কি, মই ৰিটায়াৰ হোৱাৰ পিছত মই সদায় ৰাতিপুৱা অলপ নিজৰ স্বাস্থ্যটোৰ কাৰণে সদায় অলপ খোজ কাঢ়োঁ। তেনেকুৱাতে এদিন দুজন মানুহ আহি পেলাই ক'লে যে আমাৰ ইয়াতে মাষ্টাৰ এথলেটিক কম্পিটিশ্যন হ'ব তেজপুৰত অল অসমৰ ভিত্তিত, আপুনি জইন কৰিব নেকি? মই বোলো জইন কৰোঁ, আপুনি কি খেলিছিলে? মই বোলো খেলিছিলোঁ মানে আগৰ এনেকৈ এনে হাই জাম্প মাৰিছিলোঁ, হাই জাম্পত মই প্ৰাইজ পাওঁ আৰু আগৰ এনেকৈ, 3টা দিব লাগে ন, আৰু কি দিব? তেতিয়া মই ইয়াৰ লগতে 100-200 দুটা দৌৰ দিলোঁ। সেইবাৰ ইয়াত তেজপুৰত খেলা হ'ল, মইতো ফাৰ্ষ্ট হৈ গ'লোঁ, তাৰপিছত নেশ্যনেল খেলিবৰ কাৰণে সুবিধা পালোঁ ইয়াৰ পৰা অসমৰ হৈ পেলাই নেশ্যনেল খেলি, তাতো মোৰ যেতিয়া পজিশ্যন আহিলে, লাহে লাহে মই মানে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পৰা হ'লোঁ। ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি প্ৰথমবাৰ তেওঁলোকে মোক অষ্ট্ৰেলিয়ালৈ হেৰি কৰিছিলে, কিন্তু কিবা কাৰণত ভিছা টিচাৰ অকণ গণ্ডল এটা হ'ল, মোৰ হৈছিলে, বাকীবিলাক নহ'ল,

0: সেইকাৰণে কিবা কৰি যোৱা নহ'ল আৰু। তাৰপিছত প্ৰথম গৈছিলোঁ মই চাইনাত, 2000 চনত গৈছিলোঁ চাইনা। চাইনাত জিংহং বুলি ঠাইত খেলা হৈছিলে 12 এছিয়ান মাছামিটছ, সেইটোৰ তাত মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত গৈছিলোঁ থাইলেণ্ডত 2004 চনত, থাইলেণ্ডতো চিলভাৰ মেডেল পাইছোঁ। তাৰপিছত 2007 চনত হ'ল জাপান, জাপানত গ'ল্ড মেডেল। তাৰপিছত 2009 চনত গৈছিলোঁ ফিনলেণ্ড, ফিনলেণ্ডত লাহটিনত খেলা হৈছিলে। তাত হৈছে খুব টাফ মই পালোঁ, তাত মোৰ বৰ পজিশ্যনটো খুব ভাল নহ'ল। তাৰপিছত মালেছিয়াত আহিলোঁ, মালেছিয়াত গ'ল্ড পালোঁ, সেইটো 2010 চনত। 2011 চনত গ'লোঁ USA, আমেৰিকাত। তাত কিন্তু মোৰ আটাইতকৈ জীৱনৰ খেলাৰ ভিতৰত মনত ৰখাইছে মানে খেলা হ'ল, কাৰণ প্ৰথমতে আমি 100 মিটাৰ দৌৰিবলৈ গৈছোঁ 38 জন মানুহ, তাৰে 11 জনী মানে হেৰি এক্স অলিম্পিয়ান। প্ৰথমতে কেইবাটাও গ্ৰুপ হৈ পেলাই খেলিলে, মই এটা গ্ৰুপত থাৰ্ড আহিলোঁ, কিন্তু মোৰ পজিশ্যনটো আহি পেলাই 11 হৈ গ'ল। তাৰমানে 16 জন ছিলেক্ট কৰিলে ছেমিফাইনেলৰ কাৰণে, মোৰ আহি গ'ল, মই তাত সোমাই গ'লোঁ। নেক্সট টাইম ছেমিফাইনেল দুটা গ্ৰুপৰ মাজত হ'ল, তাত আহি পেলাই মই 5 নম্বৰলৈ আহি গ'লোঁ, মই আকৌ 1 নম্বৰ এৰিয়াত ফাইনেলত সোমাই গ'লোঁ। সেই ফাইনেলত যোৱাখিনি মই পিছত এই 5তকৈ উঠাব নোৱাৰিলোঁ, কিন্তু মোৰ জীৱনত মানে খুব সাৰ্থক হোৱা যেন লাগিছে খেলি পেলাই, মানে যিখিনি মানুহ মানে গোটেই পৃথিৱীৰে মানে হেৰি আৰু খেলা ভাল
1: অলিম্পিয়ান,
0: তেওঁলোকৰ কম্পিট কৰি পেলাই মই তেতিয়াৰ পৰা এটা ছেল্ফ ছেটিছফেকশ্যনটো আহিছিলে। সেইটো কৰি আমেৰিকাৰ পিছত আহিলোঁ আমি টাইৱানত আহিছিলোঁ, তাতো ছিলভাৰ পাইছোঁ। ব্ৰাজিলৰ আকৌ খুব ভাল পালোঁ, তাতো মানে খেলাৰ ষ্টেণ্ডাৰ্ডটো বা হেৰিবিলাক খুব ভাল। আৰু আমাৰ ধৰক 4খন ষ্টেডিয়ামত খেলা হৈছে, ইমান মানে কমিউনিকেশ্যন সুবিধা, মোৰ ইয়াত খেলি পেলাই আকৌ আধা ঘণ্টা পিছত আছে সেইখিনি পাই যাব পাৰোঁ, খুব সুবিধাকৈ তাত খেলিছোঁ ব্ৰাজিলত। তাত কিন্তু মোৰ 4th পজিশ্যন হ'ল ৱৰ্ল্ডত। তাৰপিছত লাষ্টত আৰু মই এটা কথা হ'ল, মই এতিয়া কম্পিটিশ্যনবিলাক জইন কৰা নাই কাৰণে মই পেচমেকাৰ লগাবলগীয়া হ'ল। তাৰমানে এনেকুৱা হ'ল, মই গোৱাত খেলিছোঁ, গোৱাত খেলোঁতে 100 মিটাৰ গ'ল্ড মেডেল পাইছোঁ, কিন্তু মোৰ যিটো ৰেকৰ্ডটো ৱৰ্ল্ডৰ ৰেকৰ্ডৰ লগত হেৰি আহিলে, সেইকাৰণে চবেই মোক খুব এণ্টাৰেজ কৰিছে, এইটো যাব লাগিব। কিন্তু আহিয়েই মই প্ৰেক্টিছ কৰোঁতে ফটকে হাৰ্টত এৰি এটা লগাই নিচিনা লাগিলে, কিবা এটা হ'ল, চালু কৰি পেলাই পেচমেকাৰ লগাই দিয়া ভাল হ'ব। বোৱাৰীয়ে ক'লে যে এতিয়া নালাগে দিয়া, একে 100 পূৰা কৰি যাবা আৰু, 100 পূৰা কৰি তুমি যাবা। সেইকাৰণে মই 100ত খেলিব পাৰিম আৰু কওঁ আৰু, কিন্তু এতিয়া মই মানে নিজকে ফিট বুলি ভাবি আছো।
1: হয় হয় হয়, কাৰণ আপুনি এতিয়াও সক্ৰিয় হৈ আছে সকলো ক্ষেত্ৰতে, 91 বছৰ বয়সতো আপুনি ইমান সক্ৰিয়তাৰে সকলোখিনি কাম কৰি আছে, সামাজিকে হওক, চিকিৎসা সেৱাই হওক, বা খেলা ধূলাই হওক, আৰু লিখা মেলা আটাইখিনি। বৰ্তমান সময়খিনি আপুনি কেনেধৰণে অতিবাহিত কৰি আছে, আৰু নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আমাৰ প্ৰবীণ যিসকল শ্ৰোতা আছে তেওঁলোকে যাতে শুনি আপোনাৰ পৰা উৎসাহ পায় যে এই বয়সতো আপুনি কেনেদৰে চিৰতৰণ হৈ থাকিব পাৰিছে, এই বিষয়ে কওকচোন, কি বাৰ্তা দিব সকলোকে?
0: মই নিজৰ কাৰণে নিজেই চিন্তা কৰিব, কিছুমানে কেয়াৰ নলয় নিজৰ শৰীৰটো। এতিয়া হৈছে কি, আমি নিজৰ খোৱাটো ঠিকমতে কৰিব লাগিব, খোৱাটো ঠিকমতে কৰি পৰিশ্ৰম কৰিবলৈ আটাইবিলাক লাগে। সেইকাৰণে মই এতিয়া সদায় ৰাতিপুৱা সময়মতে উঠোঁ, উঠি পেলাই মই মৰ্ণিং ৱাকত গুচি যাওঁ। মৰ্ণিং ৱাক অলপমান কেতিয়াবা জগিং টগিং কৰোঁ, কৰিলে বডিটো ফিটনেছ মই তেনেকৈ ৰাখিছোঁ বুলি ভাবিছোঁ, নিজেই নিজে নিজকে ভাবি লৈছোঁ এনেকৈ। তাৰপিছত হ'ল খোৱা বোৱাটো, খোৱা বোৱাটো মই ৰুটিন হিচাপে যেনেকৈ খাই আছোঁ সময়মতে খাই আছোঁ, আৰু বেমাৰী চোৱাৰ পৰা কৰি বা আন সমাজৰ হেৰিখিনি সময়মতে সকলোবিলাক কৰি আছোঁ। সেইকাৰণে আমি নিজৰ যত্ন ল'বৰ কাৰণে আমি কিছুমান কাম কৰিব নালাগিব, ধৰক এই খোৱা বোৱাৰ হওক বা মাদক দ্ৰব্য হ'ল। মোৰ এতিয়া সদায় চিন্তা এটা যাতে মই যিমান দিন জীয়াই থাকোঁ যাতে এনেকৈ এক্টিভ হৈ থাকিব পাৰোঁ, সেইটোৱে মানে সদায় চিন্তা কৰি আছোঁ, যাতে আনৰ ছাপৰ্টত যাতে চলিবলগীয়া নহয়, সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ। ইয়াতে এটা হেৰি কৰিছোঁ, কমেণ্ট এটা দিব খুজিছোঁ, এনেকৈ মই মানে সৰুৰে পৰা নানা সংঘাতৰ মাজেদি আহি আহি মানে ধৰক মেডিকেলো পাছ কৰিলোঁ, কিন্তু মই এটা উপলব্ধি কৰিছোঁ যে জীৱনৰ দায়বদ্ধতা, নিজৰ কিছুমান দায়বদ্ধতা হৈছে মানে মই এইখিনি কৰিব লাগিবই, এনেকৈ কৰি আছোঁ এতিয়ালৈকে। সেইকাৰণে মই মানৱ সেৱাটো মই কৰিম বুলিয়ে ৰৈছোঁ, কিন্তু চিকিৎসা সেৱাটো পেচা বুলি ভবাতকৈ মই মানৱ সেৱা বুলিয়ে ধৰি গ্ৰহণ কৰি চলি আছোঁ। মই যেতিয়া হেৰিয়াত গৈছিলোঁ, দুখীয়া হেৰি মানুহ বেছি গাঁৱত দেখিছিলোঁ, আৰু তেওঁলোকৰ কিছুমান কথা তেওঁলোকে নাজানিছিলোঁ, তেওঁলোকক কিছু জনাবলৈ বিশেষকৈ আমাৰ মেটাৰনিটি কেছবিলাকত যাক করেছিল মানে বহুত শিক্ষা দিল মানে যাক আছে তার ধর।

0: লৈকে 2.5-4 লৈকে কৰে, তেওঁলোকক বহুত শিক্ষা দি আহিছোঁ যাতে মানুহৰ উপকাৰ হয়। সেইকাৰণে মই চৰকাৰক আবেদনেই কৰিছিলোঁ যে মোক গাঁৱলৈ দিয়ক। সেইকাৰণে মই বিদেশত যাত্ৰা বাদ দি পেলাই, মই বাদ দি পেলাই মই গাঁৱলৈ গৈছিলোঁ। আৰু মই একচুৱেলি মাতৃৰ আশীন নিৰ্মালীৰে দুখীয়া নিচলাক আটাইকে সহায় কৰিবলৈ তেখেতে মোক এটা হেৰি কৰিছিলে, মইতো মানি চলি আছোঁ।
1: হয়, আপোনাৰ দৰে মানৱ দৰদী চিকিৎসক সঁচাকৈ সমাজৰ বাবে এক আশীৰ্বাদ। আপুনি চাকৰি কৰা সময় চোৱাৰ পৰা বুলি বৰ্তমানলৈকে সেই মানৱ সেৱাকেই আগত ৰাখি চিকিৎসা সেৱা জনসাধাৰণৰ মাজত আগবঢ়াই আহিছে। আমিও শ্ৰোতাসকলক জনাবলৈ পাই সুখী হ'ম যে আপুনি বৰ্তমানো চিকিৎসা সেৱা তেজপুৰ চানমাৰীস্থিত আপোনাৰ নিজৰ বাসভৱনতে আগবঢ়ায়। গতিকে যিসকল শ্ৰোতাই আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰে চিকিৎসা সেৱা সংক্ৰান্তীয় বিভিন্ন কাৰণত, তেখেতসকলে আহিব পাৰে নহয় জানো আপোনাৰ পৰামৰ্শ ল'বলৈ। আজি বহুখিনি সময় আমি আপোনাৰ সৈতে কথা পাতিলোঁ। আপুনি এইদৰে সুস্থ সবল হৈ থাকি চিকিৎসা সেৱাৰ লগতে আপোনাৰ খেলা ধূলা, আপোনাৰ লিখা মেলা সকলোখিনি আগবঢ়াই নিয়ক। শেষত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে। শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট চিকিৎসক, শোণিতপুৰ জিলাৰ স্বাস্থ্যসেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, লগতে লেখক তথা খেলুৱৈ ডাক্টৰ বিশ্বৰঞ্জন কলিতাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতালৈ সম্ভাষণ জনাই মই শান্তনু শইকীয়াই আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 6 তাৰিখ। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব।

সাহিত্যিক তথা ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 1924 চনৰ 1924 চনৰ 23 মাৰ্চত শোণিতপুৰ জিলা, ক্ষমা কৰিব, 14 অক্টোবৰত সোণাৰীৰ ওচৰৰ চফ্ৰাই চাহ বাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল শশীধৰ ভট্টাচাৰ্য আৰু মাতৃ আছিল আইদেউ ভট্টাচাৰ্য। চফ্ৰাই বাগিচাতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি যোৰহাট চৰকাৰী হাইস্কুল আৰু কটন কলেজৰ পৰা ক্ৰমে প্ৰৱেশিকা পৰীক্ষা আৰু স্নাতক ডিগ্ৰী উত্তীৰ্ণ হৈছিল। 1953 চনত প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত তেখেতে

বাগিচাতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি যোৰহাট চৰকাৰী হাইস্কুল আৰু কটন কলেজৰ পৰা ক্ৰমে প্ৰৱেশিকা পৰীক্ষা আৰু স্নাতক ডিগ্ৰী উত্তীৰ্ণ হৈছিল। 1953 চনত প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস বিষয়ৰ গৱেষণাৰ বাবে 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী তেখেতে লাভ কৰিছিল। বাঁহী, এডভান্স আৰু নতুন অসমীয়াৰ তেখেত আছিল সহকাৰী সম্পাদক। ৰামধেনু আৰু সাদিনীয়া নৱযুগৰ তেখেত আছিল সম্পাদক। ইয়াৰ উপৰি একাধিক কাকত আলোচনীৰ সম্পাদনাৰ লগত বিশেষভাৱে তেখেত জড়িত আছিল। নাগালেণ্ড উখলুল হাইস্কুলৰ শিক্ষক ৰূপে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে ক্ৰমে সাহিত্য একাডেমীৰ সভাপতি, বিশ্ববিদ্যালয় অনুদান আয়োগৰ সমিতিৰ সদস্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰিডাৰ আদি বহুকেইটা সৰ্বভাৰতীয় শীৰ্ষ অনুষ্ঠানৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। 1994 চনত তেখেতে দুবছৰৰ বাবে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। বহুকেইখন মূল্যৱান গ্ৰন্থৰ ৰচয়িতা আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ ভিতৰত ৰাজপথে ৰিঙিয়াই, আই ইয়াৰিংগম, হতগ্নি, প্ৰতিপথ, মৃত্যুঞ্জয়, ৰঙা মেঘ, সাতসৰী, 150 বছৰ অসমীয়া সাংস্কৃতিক এভুমুকী, দেৱ বন্ধুবি বাজে বাৰে বাৰে আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰে ইয়াৰিংগম উপন্যাসৰ বাবে 1961 চনত সাহিত্য একাডেমী আৰু মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 1983 চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। এইগৰাকী মহান সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল 1997 চনৰ আজিৰ দিনটোতেই।

দক্ষিণ আমেৰিকাৰ পশ্চিম মধ্য অংশত অৱস্থিত ভূমিবদ্ধ এখন ৰাষ্ট্ৰ হৈছে বলিভিয়া। দেশখনৰ স্বাধীনতা সংগ্ৰামী ছিমন বলিভাৰৰ নামেৰে দেশখনৰ নামাকৰণ কৰা হৈছে। বলিভিয়াৰ উত্তৰ আৰু পূবে ব্ৰাজিল, দক্ষিণে পাৰাগুৱে, আৰ্জেণ্টিনা আৰু চিলি, পশ্চিমে চিলি আৰু পেৰু। বলিভিয়াৰ দক্ষিণ অংশৰ কাষেৰে মকৰ সংক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে। দেশখনৰ অধিবাসীসকল বলিভিয়ান নামেৰে পৰিচিত। অধিবাসীসকলৰ অধিকাংশ ৰেড ইণ্ডিয়ান, কিছুসংখ্যক শ্বেতাংগ কুৱে চোৱা, কিছুসংখ্যক শ্বেতাংগ আৰু ৰেড ইণ্ডিয়ান সংমিশ্ৰিত মেষ্টিজোৱা। প্ৰধান ভাষা হৈছে ইয়াৰ স্পেনিছ, আইমাৰা আৰু কুৱেচোৱা। ইয়াৰ প্ৰধান ধৰ্ম হ'ল খ্ৰীষ্টিয়ান। বলিভিয়া দক্ষিণ আমেৰিকাৰ অন্যতম দৰিদ্ৰ দেশ। শ্ৰম শক্তিৰ 25% কৰ্মহীন। দেশখন খনিজ সম্পদত চহকী। সোণ, ৰূপ, দস্তা, টিনৰ খনি আছে। টিনৰ উৎপাদনত বলিভিয়াই পৃথিৱীৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। কৃষি পণ্য কফি, চেনি, কপাহ, কোকা আদি। কোকা উৎপাদনত দেশখন পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে। আজি বলিভিয়া

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী তেজপুৰ। সকলো শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আজিৰ এই বিচিত্ৰা অনুষ্ঠানলৈ মই দিশা শইকীয়া
1: আৰু মই পৰিস্মা দাসে
2: স্বাগতম জনাইছোঁ।
0: সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই মানুহৰ হৃদয়ৰ ভাষা। সংগীতে সুখ দুখ আশা নিৰাশা প্ৰেম আৰু অনুভূতিক শব্দ আৰু সুৰৰ মাজেৰে প্ৰকাশ কৰে। সংগীতৰ কোনো ভাষা, জাতি বা বৰ্ণ নাই। ই সমগ্ৰ পৃথিৱীৰ মানুহক এক সূত্ৰত বান্ধি ৰাখে। প্ৰিয় শ্ৰোতা, প্ৰতিবাৰৰ দৰে আজিও আমাৰ আকাশবাণী মজিয়ালৈ আমি তিনিজন উদীয়মান যুৱকক আমন্ত্ৰণ কৰি আনিছোঁ। আহকচোন শ্ৰোতা, আমি তেওঁলোকৰ মুখৰ পৰাই তেওঁলোকৰ পৰিচয়টো শুনো।
3: নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰ্থ হৰিকাশ্যপ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰান্তিক কৃষ্ণন দাস।
5: নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ ডেকা।
0: অনুষ্ঠানটি আৰম্ভণিতে আমি তোমালোকৰ পৰা জানিব বিচাৰিম, তোমালোকে সংগীতৰ জগতৰ লগত কেনেকৈ জড়িত হ'লা?
3: আচলতে সংগীতৰ লগত বা বাদ্যযন্ত্ৰৰ লগত

0: আগৰ পৰাই সৰুৰ পৰাই জড়িত হৈ আছোঁ নামঘৰৰ যি পৰিৱেশত, ভাদ মাহৰে হওক বা জেঠ মাহৰ ভাওনাৰ সময়তে হওক, সেইদৰে প্ৰথমে জড়িত হৈছিলোঁ সৰুতে ঢোলৰ লগত, বানেগেৰাৰ লগত, খোলৰ লগত, লোকবাদ্যসমূহৰ লগত। তাৰ পিছতে মই জ্যোতিকলা কেন্দ্ৰত তবলাত অধ্যয়ন কৰিছিলোঁ, বিশাৰদ সম্পূৰ্ণ কৰিছিলোঁ 2014 চনত। আৰু তাৰ লগে লগে আমি কলেজিয়াল লাইফত বিভিন্ন লোকবাদ্যৰ অনুষ্ঠানেৰে আমি অনুষ্ঠান কিছুমান সাজু কৰিছিলোঁ, তৈয়াৰ কৰিছিলোঁ। যিহেতু যুৱ মহোৎসৱ আয়োজন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেক বছৰে, সেই যুৱ মহোৎসৱতে আমি লোকবাদ্যৰ যি কম্পিটিশ্যন থাকে তাত আমি জইন কৰিছিলোঁ দৰং কলেজৰ টীম হিচাপে। সেইদৰে আমাৰ চৰ্চাসমূহ আগবাঢ়ি গ'ল আৰু বৰ্তমান আমি লোকবাদ্যৰ বিভিন্ন অনুষ্ঠান বা লোকনৃত্যৰ লগতে হওক বা ভাওনা শৈলীৰ লগতে হওক, সকলোৰ লগতে তেনেকৈ জড়িত হৈ আছোঁ।
1: খুব সুন্দৰ। এতিয়া প্ৰান্তিক, আমি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কেনেকৈ জড়িত হ'লা?
2: হয়, আচলতে জড়িত বুলি ক'বলৈ গ'লে আগৰ পৰাই, সৰুৰ পৰাই মন আছিলে, সংগীত ভাল পাইছিলোঁ সৰুৰ পৰাই। ভূপেন হাজৰিকাদেৱ, জয়ন্ত হাজৰিকাদেৱ আৰু জুবিন গাৰ্গ, জুবিনদাৰ গান শুনিয়ে ডাঙৰ হোৱা, গতিকে সংগীতৰ লগতে গান ভাল পাওঁ যদিও গানৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজাবলৈও শিকিছিলোঁ আৰু ভাল পাইছিলোঁ। আচলতে ঢোলেই হওক তবলাই হওক শিকিবলৈ চেষ্টা কৰিছিলোঁ, আৰু বাকী সংগীত আৰু বাদ্যযন্ত্ৰৰ লগতে অভিনয় কৰিবলৈও শিকিছিলোঁ। আৰু এতিয়া বৰ্তমান তেনেকৈয়ে চৰ্চা কৰি আছোঁ, বৰ্তমান কলেজতো তেনেকৈয়ে চৰ্চা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সেইখিনি।
1: এতিয়া দেৱজিত, আমি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কেনেকৈ জড়িত হ'লা?
3: হয়, মই হাইস্কুলৰ পঢ়াৰ সময়ৰ পৰা জড়িত হোৱাৰ নিচিনা বুলি ক'ব পাৰি। আচলতে মোৰ যোনকেইজন ছিনিয়ৰ আছিলে তেওঁলোকে লোকবাদ্যযন্ত্ৰৰ লগত, মানে লোকবাদ্যযন্ত্ৰবোৰ তেওঁলোকে বজাইছিলে বা তেওঁলোকে তেনেধৰণে জড়িত আছিলে সংস্কৃতিৰ লগত। তেনেধৰণে মই তেওঁলোকৰ পৰা দেখি দেখি শিকি শিকি আৰু লাহে লাহে, আৰু কলেজত পঢ়ি পেলাই কলেজৰো দাদাবিলাকৰ পৰা শিকি শিকি লাহে লাহে তেনেকৈ ধৰণে শিকা হ'ল আৰু।
1: খুব সুন্দৰ। প্ৰান্তিক, অনুষ্ঠানটিৰ আৰম্ভণিতে তুমি আমাক কি শুনাবা?
2: হয়, প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। প্ৰথমতে আমি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ।

0: খুব সুন্দৰ তোমাৰ সংগীতে আজি অনুষ্ঠানটি জীপাল কৰি তুলিলে।
1: এবাৰ আমাৰ সকলোৰে হিয়াৰামত হওঁ জুবিন গাৰ্গদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: আকৌ আমি গীতৰ মাজলৈ আগবাঢ়িছোঁ। এইবাৰ শ্ৰোতাক তোমালোকে কোনটো গীত শুনাবা?
1: এইবাৰ আমি আকৌ এবাৰ জুবিনদাৰ আমাৰ ভাল লগা গীত এটি গাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, সংগীত হৈছে সুৰ, তাল, লয় আৰু শব্দৰ সুসমন্বয়, যাৰ মাধ্যমত মানুহে নিজৰ অনুভূতি, ভাৱ, আবেগ আৰু চিন্তা প্ৰকাশ কৰে। ই এক সুন্দৰ কলা যিয়ে মনোৰঞ্জন কৰাৰ লগতে মনক শান্তি আৰু আনন্দ প্ৰদান কৰে। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠান ইমানতে সামৰিব লাগিব। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সংগীতশিল্পী গীতাৰ্থ হৰি কাশ্যপ, দেৱজিৎ ডেকা আৰু প্ৰান্তিক কৃষ্ণন দাসক কৃতজ্ঞতা জনাইছোঁ ইমান সময় আকাশবাণী শ্ৰোতাক দিয়াৰ বাবে। প্ৰিয় শ্ৰোতা, এনেকুৱা এটি সুৰীয়া অনুষ্ঠানৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধন তথা সম্পাদনা কৰিলে দিশা শইকীয়া আৰু পৰিস্মা দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে গৌতম নাথে। ধন্যবাদ।

এতিয়া 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

0: 9. Good night.
1: Amar Bikak.
2: শ্রোতা গলেছিয়া চকিত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনাবলৈ লৈছোঁ মন যায় ছবিৰীতি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।
2: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা। যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত জি এছ টিৰ বিষয়ে জানিব লাগিব, যাতে মই কমাৰ্চ পাছ কৰি জি এছ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ। বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পেনী লৰ ওপৰত পঢ়িব লাগিব, যাতে কমাৰ্চ পাছ কৰি মই কোম্পেনী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ, কাৰণ মই কোম্পেনী লৰ বিষয়ে জানো। বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে। যদি মোৰ ছায়েন্স পঢ়িছোঁ মই কেনেকৈ নিজক আই টি।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ, স্নাতক পৰ্যায়ৰ সংহত শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2500 টকাকৈ প্ৰদান কৰা হ'ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈ অধিক টকাৰ সাহায্য বিতৰণৰ শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীতো নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। নলবাৰী কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত প্ৰপত্ৰ বিতৰণৰ লগতে মুখ্যমন্ত্ৰীৰ উপস্থিত থকা শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰপত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। ভাষণ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে মহিলা সবলীকৰণ, বাল্য বিবাহ প্ৰতিৰোধ আৰু দুখীয়া মহিলাসকলৰ শৈক্ষিক দিশটো লক্ষ্য কৰি নিযুত মইনা আঁচনিখন যুগুত কৰা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ নিযুত বাবু আঁচনিও হাতত লোৱা হৈছে। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 160,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হয়। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলিগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনত হোৱা বিধ্বংসী বানপানীত ক্ষয়ক্ষতি সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু জিলা আয়ুক্ত মৃদুল যাদৱ উপস্থিত থাকে। মন্ত্ৰী ৰায়ে পৌৰসভাৰ অধীনৰ বান প্ৰভাৱিত অঞ্চলত হোৱা ক্ষয়ক্ষতিৰ সঠিক সমীক্ষা তথা মূল্যায়ন কৰি বিভিন্ন প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক শিতানৰ বিপৰীতে ব্যয়ৰ আকলন বিভাগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰতভূষণ দেৱচৌধুৰীক আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, ৰাজ্যিক তথ্য আয়ুক্ত ডঃ ৰিপ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন।

0: 7:05
1: শ্রোতালে সম্ভাষণ জনায় আকাশবাণী তেজপুরৰ অনুষ্ঠান আগবঢ়াইছো। অনুষ্ঠান প্রচারিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত। এতিয়া আগবঢ়াইছো শ্রোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। প্ৰথমে এই বাৰ্তাটো পঢ়িবলৈ লৈছো। অনুৰোধ কৰিছে নীতা ভূঞা আৰু সংযুক্ত অনাতাঁৰ শ্রোতা সংঘৰ সমূহ সদস্যই। তেওঁলোকে লিখিছে, নমস্কাৰ গ্ৰহণ কৰিব। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়ালৈ আমাৰ আন্তৰিকতাপূৰ্ণ ওলগ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আপোনালোকলৈ, সাম্প্ৰতিক সময়ত হোৱা প্ৰলয়ংকাৰী বানৰ কবলত পৰা সমূহ পীড়িতসকললৈ আমি সমবেদনা জনাইছোঁ। আপোনালোকৰ লগতে আমিও আপোনালোকৰ লগত বানপীড়িতসকললৈ সমবেদনা জনাইছোঁ। আমি সকলোৱে তেওঁলোকৰ দুখৰ সমাৱেশী হৈ পাৰ্যমানে সহায় সহযোগ কৰাৰ ইচ্ছা প্ৰয়াস কৰিব লাগে। তেওঁলোকৰ বৰ্তমান সময়ত যি দুৰৱস্থা হৈছে তাৰ পৰা যাতে সোনকালে পৰিত্ৰাণ লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আন এখন পত্ৰ বাৰ্তা আমি গ্ৰহণ কৰিছোঁ। এই বাৰ্তাটো আমালৈ লিখি পঠিয়াইছে ৰুণু বৰগোহাঁই, তিয়ক জগদুৱাৰ, যোৰহাটৰ পৰা। তেওঁ লিখিছে, নমস্কাৰ গ্ৰহণ কৰিব। আজি বহুদিন ধৰি পত্ৰ লিখা হোৱা নাই, কেনে আছে বাৰু? আমি সকলো ভালে আছোঁ আৰু আশা কৰিছোঁ আপুনিও নিশ্চয় ভালে আছে। আমাৰ ইয়াত বানপানীৰ ধ্বংসলীলাই মানুহক একেবাৰে জুৰুলা কৰি পেলালে, ভাবিলে বুকুখন বিষাই যায়। আপোন ঘৰখন, আপোন মানুহবোৰ হেৰাই যোৱা দৃশ্য অসহনীয়, সঁচাকৈয়ে বৰ অসহনীয়। সেই কথা আমি ইয়াত থাকিও অনুভৱ কৰিছোঁ। আৰু আপুনি লিখিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়। আমিও আপোনাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে যিসকল বৰ্তমানত এনে পৰিস্থিতিত আছে তেওঁলোকে সোনকালে যাতে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকে শুনিব বিচাৰিছে, কেওফালে গুজৰি গমৰি আহিছে বান এই গীতটি। আহকচোন আমি সকলোৱে আপোনালোকৰ লগতে এই গীতটি শুনো।

শ্রোতাই শুনি আছে হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। এইবাৰ আন এটি বাৰ্তা আমি গ্ৰহণ কৰিছোঁ। বাৰ্তাটো লিখি পঠিয়াইছে তেলেৰিয়া সোণাৰী গাঁৱৰ মিছামৰা গোলাঘাটৰ পৰা অজিত কুমাৰ শৰ্মাই। তেওঁ লিখিছে, মূৰ্ছনা নমস্কাৰ জনালোঁ। আশা কৰিছোঁ শ্ৰোতাসকলৰ লগতে আপোনালোকো নিশ্চয় কুশলে আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ আৰু আশা কৰিছোঁ আপুনিও কুশলে আছে। আজি আপুনি শুনিব বিচাৰিছে যিকোনো এটি গীত, এইখিনিতে আপোনাৰ লগতে আমি সকলোৱে এটি হিন্দী বোলছবি গীত শুনি লওঁ আহক।

মূৰ্ছনা অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা লৈছোঁ। আমালৈ বাৰ্তাটি পঠিয়াইছে বেটিয়নী বাগিচা গোলাঘাটৰ পৰা ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত নাইট, ক্ষমা কৰিব চন্দ্ৰকান্ত টাইট, শৰৎ দুৱৰা, নীলোৎপল দুৱৰা, বৰষা পানিকা আৰু অঞ্জলি বসুমতাৰীয়ে। তেওঁলোকে লিখিছে প্ৰতি মূৰ্ছনা আকাশবাণী তেজপুৰ নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকলৈও আমাৰ মৰম থাকিল। প্ৰলয়ংকাৰী বানত বিধ্বস্ত বৰ্ণাঢ্যসকলৰ অন্তহীন দুখ দুৰ্গতিবোৰ অতি শীঘ্ৰে নাইকিয়া হওক তাৰেই কামনা কৰিছে আপোনালোকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। মূৰ্ছনাৰ জৰিয়তে আপোনালোকে শুনিব বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি দেহবিচাৰ গীত। আহক, আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি দেহবিচাৰ গীত এটি আমি শুনাবলৈ লৈছোঁ।

শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মোৰ সোণা শুনি আছে। এইবাৰ আন এটি আমি বাৰ্তা হাতত লৈছোঁ, লিখি পঠিয়াইছে ধেমাজিৰ পৰা পুতুল বৰুৱা আৰু নীলমণি কোচে। তেওঁলোকে লিখিছে, নমস্কাৰ গ্ৰহণ কৰিব তেজপুৰ কেন্দ্ৰৰ আমি নিয়মীয়া শ্ৰোতা, এই বিষয়ে জানি আমি আনন্দিত হৈছোঁ। আৰু নিয়মীয়া শ্ৰোতা হিচাপে মই একলম লিখিবলৈ হাতত কলম তুলি লৈছোঁ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ বহুত প্ৰিয়। মূৰ্চনা অনুষ্ঠানৰ যোগেদি আমি এটি গীত শুনিবলৈ অনুৰোধ জনালোঁ, মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ শাওনৰ পথাৰত দুপৰৰ গৰমত। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। এইদৰে আপোনালোকৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ অনুৰোধ কৰি বাৰ্তা

ৰাতি প্ৰেৰণ কৰি থাকিব। আহক, আৰু তেওঁলোকে পৰিয়ালৰ সদস্যসমূহৰ নাম কৈছে, লম্নি কোচ, বিমল, অমল, বিনোদ, দয়ানন্দ নেওক, এইসমূহ সদস্য লগতে সদস্যাই এই গীতটি তেওঁলোকে আগবঢ়াইছে। আৰু তেওঁ শেষত উল্লেখ কৰিছে তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আহক

0: আৰু তেওঁ শেষত উল্লেখ কৰিছে তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আহক আপোনালোকৰ অনুৰোধৰ গীতটি আমি শুনি লওঁ।
1: কাউনৰ পথাৰত কপালৰ কেঁচা ঘাম সৰে, মুঠি মুঠি কৰি কঠীয়া বোলাওঁতে

আপোনালোকৰ অনুৰোধৰ গীতটি শুনিবলৈ আমালৈ হোৱাটছআপ যোগে বাৰ্তাসমূহ প্ৰেৰণ কৰি থাকিব। আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো হিন্দী বোলছবি গীত। প্ৰথমে শুনাব লৈছো কৰ্জ বোলছবিৰ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ শ্ৰোতাসকলে নিশ্চয় আনন্দিত হৈছে আৰু এইদৰে

এইবাৰ আগবঢ়াইছোঁ চিলচিলা বোলছবিৰ লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

এইবাৰ আগবঢ়াইছো এয়া সাত সাত ভুল ছবিৰ জগজিৎ সিং আৰু চিত্ৰা সিঙৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই, হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ কামচোৰ বোলছবিৰ কিশোৰ কুমাৰ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই ইমান পৰে হিন্দী বুলচুবে গীত শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 MHz-ত। কাইলৈৰ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:25 AM-তে। এই প্ৰতিশ্ৰুতিৰে ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়া আজিলৈ বিদায় লৈছোঁ। শুভৰাত্রি, জয় হিন্দ।